আকাশবাণী তেজপুৰ, আজি বৃহস্পতিবাৰ 1433 ভাস্কৰ আব্দৰ আহাৰ মাহৰ আজি 24 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 9 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে

0: কি আছে? জীৱনৰ দুখ দুৰ্ভাগ্য বুকু পাতি লোৱাতকৈনো আধ্যাত্মিক শক্তি আৰু কি হ'ব পাৰে? জীৱনৰ বিপদ আপদৰ পৰা পলাই সাধু হোৱাতকৈ সেইবোৰৰ লগত যুঁজি সংসাৰী হোৱাটো নিশ্চয় শ্ৰেষ্ঠ। বেশ্যাত পতিত হোৱা অজামিলে সেই বেশ্যা আৰু তাইৰ ল'ৰা ছোৱালীক প্ৰাণে পণে পোহপাল দি পাপ ক্ষয় নকৰা হ'লেই তেওঁৰ মুখত নাৰায়ণ নাম ওলাবলৈ পালেহেঁতেন কেনেকৈ? গতিকে সন্যাসশ্ৰমতকৈ গৃহশ্ৰম নিশ্চয় শ্ৰেষ্ঠ। যুঁজ জীৱনৰ সহজাত বৃত্তি, কিন্তু এই যুঁজ হ'ব লাগে সদায় অসৎ বৃত্তিৰ বিৰুদ্ধে। লক্ষ্যস্থানতকৈ যাত্ৰাহে অধিক লাগতিয়াল। কোৱা হয় বোলে লোকলৈ বুলি গছ ৰোৱা মানুহজনেই পোন প্ৰথমে জীৱনৰ উদ্দেশ্যৰ সঁহাৰি পাইছিল। গতিকে যিয়ে যাত্ৰাপথ চিনি পায় তাৰ লক্ষ্যস্থানৰ চিন্তা নাই, আৰু যি এবাৰ লক্ষ্যস্থানৰ সন্ধান পাইছে তাৰ জীৱনত কোনো পৰাজয়ৰ ভয় নাই, কিয়নো তেওঁক দেখি পৰাজয় নিজেই পৰাজিত হ'ব। বায়ুৰ বাধা নহ'লে চৰাই উৰিব নোৱাৰে, পানীৰ বাধা নহ'লে মাছে সাঁতুৰিব নোৱাৰে। এতেকে বাধা গতিৰ অন্তৰাই নহয়, বৰঞ্চ সহায়ক। তেনেকেই কোনোবাই যদি সঁচাকৈ ঈৰ্ষা কৰে, সিও শুভ লক্ষণ। যিহেতুকে বিশেষ উচ্চ স্তৰলৈ নুঠিলেই কোনো ঈৰ্ষাৰ পাত্ৰ হ'ব নোৱাৰে। অৱশ্যে অনুপযুক্ত সমালোচনাক মনত ঠাই দিব নালাগে।
1: আজিৰ মুকুতামালা ডিম্বেশ্বৰ নেওগৰ ৰচনাৰ পৰা লোৱা হ'ল।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্রমৰ ভিত্তিত ছাত্রছাত্রীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান প্রচারৰ সময় প্রতি সোম বুধ আৰু শুক্রবাৰে বিয়লি 5:45
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক দিলীপ বৰুৱা আৰু সংগীসকলৰ কণ্ঠৰ টোকাৰী গীত।

দিলীপ বৰুৱা আৰু সংগীতবৃন্দই গোৱা টোকাৰী গীতকেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক হিন্দী ছবিৰ পৰা লোৱা কেইটিমান ভজন। প্ৰথমে এয়া ঘৰানা ছবিৰ ভজন, মহম্মদ ৰফি, আশা ভোছলে আৰু সংগীতসকলৰ কণ্ঠত।

হিন্দী ছবিৰ পৰা লোৱা ভজন শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া আমাৰ প্ৰেম ছবিৰ লতা মংগেশকাৰৰ কণ্ঠৰ ভজন।

নিশা 10 বজাত এটি আলোচনা, বিষয় অসমত প্ৰত্নতাত্ত্বিক পৰ্যটন। ইয়াত ভাগ ল'ব স্বপ্ননীল বৰুৱা, ডক্টৰ দীপিৰেখা কোহলি আৰু ডক্টৰ প্ৰণৱজ্যোতি শৰ্মাই। আগ ধৰিব ঋতুপৰ্ণ দাসে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত ভূমিকম্প প্ৰতিৰোধী ঘৰ নিৰ্মাণ, এই বিষয়ে আলোচ কৰিব জ্যোতিৰিন্দ্ৰ খাটনিয়াৰ আৰু আয়ুষ আগৰৱালে। আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দিনৰ 12:30 বজাত আইদেউৰ বুলনি অনুষ্ঠানত ঘৰৰ

ছাদ আৰু বেলকনিৰ বাগিচা, এই বিষয়ে জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ নাছিমা ৰহমানৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ জোনালী বৰুৱাৰ। পুৱা 7:30 বজাত অভিলেখাগাৰৰ পৰা নৱকান্ত বৰুৱাৰ বিষয়ে যুগুতোৱা অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বিয়লি 5:45 বজাত শিক্ষকৰ অনুষ্ঠানত আবুল লেইছৰ কথিকা টিচিং এইডৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। সন্ধিয়া 6:10 বজাত কৃষিজগত অনুষ্ঠানত জীৱাণুসাৰ আৰু নেনোসাৰৰ বিজ্ঞানসন্মত প্ৰয়োগ, এই বিষয়ে আলোচনাত ভাগ ল'ব ডক্টৰ মেৰী সাধনা শৰ্মা আৰু কংকু ডেকাই। আত ধৰিব মানসজ্যোতি বৰাই। প্ৰযোজনা উৎপল বৰাৰ।

সন্ধিয়া 7:20 সংস্কৃত কথিকাৰ অনুষ্ঠানত উমাকান্ত দেৱশৰ্মাৰ কথিকা ভূপেন হাজৰিকা মহোদয়স্য অৱদানম। 7:30 ফিফা বিশ্বকাপ 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:25 কাঞ্চনৰ হিন্দী কথিকা মেডিয়ামে নাৰী কি ছবি। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 8:30 গীতিমালিকা অনুষ্ঠানৰ শিল্পী সংগীতা কাকতি, শান্তনু গোস্বামী, বিজয়লক্ষ্মী দাস, আৰিফুল হক আৰু গীতাঞ্জলি শৰ্মা বৰা। 9:15 জিলাৰ ৰেহৰূপ, 9:20 লাইভ ফোন ইন কল্পতৰু, 10:00 মাটিৰ গান, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। 11:05 পৰাগমালা লাইভ, 11:30 আমাৰ যুৱবাণীৰ পৰা গীতেৰে কথাৰে আগবঢ়াব ভাৰ্গৱ কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান, 1:10 আৰু সন্ধিয়া 7:45 মিতালী দেৰ কণ্ঠৰ আধুনিক গীত, 1:20 গোবিন্দ চন্দ্ৰ বৰুৱাৰ আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি, 1:35 অনিল কুমাৰ শইকীয়াৰ বাঁহীবাদন, 1:50 অন্তৰা চৌধুৰীৰ কণ্ঠৰ লোকগীত। 12:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 তৰালী শৰ্মাৰ কণ্ঠৰ গীত, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান। 6:40 আৰু 7:05 বৃন্দগান, 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত, 9:30 গজলৰ অনুষ্ঠান। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণী বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

আজি সন্ধিয়া 7:20 পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় নতুন দিল্লীৰ স্নাতক অভিনেতা পৰিচালক ভাস্কৰ বৰুৱা, আগ ধৰিব প্ৰাঞ্জিত প্ৰীতম কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:20 পৰা।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: গড়, ভারতীয় এশিঙীয়া গড় অসমৰ জাতীয় প্রাণী। বিশ্বত পোৱা প্রায় 3,350টা ভারতীয় এশিঙীয়া গড়ৰ 75% অসমত পোৱা যায়। আজিৰ পৰা প্ৰায় 40 নিযুত বছৰ আগতে পৃথিৱীত গড়ৰ পূৰ্বপুৰুষসকলে বাস কৰিছিল। দক্ষিণ আৰু দক্ষিণ পূব এছিয়াৰ মূলতঃ তেৰাই ঘাঁহনি অঞ্চল, অৰণ্য, আদ্ৰভূমিতেই এই স্তন্যপায়ী প্ৰাণীবিধৰ বাসস্থান। গড়ৰ দৃষ্টিশক্তি দুৰ্বল, কিন্তু ঘ্ৰাণশক্তি অতি প্ৰবল। গড়ৰ দাঁত যথেষ্ট শক্তিশালী, চোকা আৰু দীঘল। গড়ে ঘণ্টাত 40 কিলোমিটাৰ বেগেৰে দৌৰিব পাৰে। আনহাতে ইহঁতে প্ৰয়োজনত খুব ভালদৰে সাঁতুৰিবও পাৰে। আমাৰ ঐতিহ্য সংস্কৃতিৰ বাহক এই গড়, যাক লৈ আমি গৌৰৱ কৰোঁ। গুৰুত্বপূৰ্ণ কথা যে ভাৰতীয় সংবিধানে অনুচ্ছেদ 51A(g)ৰ জৰিয়তে সকলো নাগৰিকৰ ওপৰত পৰিৱেশ, বন্যপ্ৰাণীৰ সুৰক্ষাৰ দায়িত্ব ন্যস্ত কৰিছে। গতিকে এজন ভাৰতীয় নাগৰিক হিচাপে আমি সকলোৱে গড়ৰ লগতে আন বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰাটো কৰ্তব্য হিচাপে গণ্য কৰিব লাগে। গড়ৰ স্বভাৱ আৰু আচৰণ অতি নিৰ্জু প্ৰকৃতিৰ। দুকমুকালিত সন্ধিয়াৰ ঠিক আগে আগে আৰু নিশাৰ ভাগত গড়ক অতি সক্ৰিয় ৰূপত দেখা পোৱা যায়। দিনৰ প্ৰায় 60%

ইহঁতে বোকা পানীৰ মাজতে পাৰ কৰে। আমোদজনক কথা যে গড়ে সাধাৰণতে একে ঠাইতে মল ত্যাগ কৰে। বহু সময়ত গোবৰে ইহঁতৰ অহা যোৱা পথ নিৰূপণত সহায়ক হয়। ভাৰতীয় এশিঙীয়া গড়ে ইহঁতৰ নিজৰ মাজত যোগাযোগৰ বাবে 10 বিধ নিৰ্দিষ্ট মাতৰ প্ৰয়োগ কৰে বুলি জনা যায়। সম্প্ৰতি পৃথিৱীত 5টা প্ৰজাতিৰ গঁড় পোৱা যায়। ভাৰতীয় এশিঙীয়া গড়, জাভান গড়, সুমাত্ৰান গড়, আফ্ৰিকান বগা গড় আৰু আফ্ৰিকান কোলা গড়। উল্লেখযোগ্য যে ইণ্ডোনেছিয়াত পোৱা জাভান গড়ৰো খৰ্গ এটা। ভাৰতীয় এশিঙীয়া গড় ভাৰত আৰু নেপালত পোৱা যায়। ইহঁতৰ মুঠ আবাদী 3,350টা। ভাৰতৰ 3খন ৰাজ্য, অসম, পশ্চিমবংগ আৰু উত্তৰ প্ৰদেশত এই এটা খৰ্গযুক্ত গড় পোৱা যায়। বিশ্বত ভাৰতীয় এশিঙীয়া গড়ৰ সৰ্বাধিক ঘনত্ব হ'ল পবিতৰা অভয়াৰণ্য। এটা প্ৰাপ্তবয়স্ক ভাৰতীয় এশিঙীয়া গড়ৰ ওজন প্ৰায় 1,600-2,200 কিলোগ্ৰাম। ইহঁতে দীঘলে প্ৰায় 3.8 মিটাৰ আৰু উচ্চতা প্ৰায় 1.8 মিটাৰ। 6-7 বছৰ বয়সত পোৱালিবোৰ প্ৰজননক্ষম হয়। গৰ্ভধাৰণ কাল প্ৰায় 480 দিন। মাইকী গড়ে এবাৰত সাধাৰণতে এটা পোৱালি জন্ম দিয়ে আৰু প্ৰায় 3-4 বছৰৰ অন্তৰালত পিছৰ পোৱালি জন্ম দিয়ে। জন্মৰ সময়ত পোৱালিৰ ওজন 40-81 কিলোগ্ৰাম পৰ্যন্ত হয়। সাধাৰণতে পোৱালিবোৰে এবছৰলৈ মাকৰ গাখীৰ ঘনাই খায়। গড়ৰ গড় আয়ুস প্ৰায় 40 বছৰ। সেউজীয়া কোমল ঘাঁহ, ফল মূল আদি ইহঁতৰ প্ৰধান খাদ্য। বিভিন্ন জলজ উদ্ভিদো ইহঁতৰ খাদ্য। এটা গড়ে দৈনিক প্ৰায় 80 লিটাৰ পানী খায়। প্ৰকৃতিৰ বাবে গড়ৰ গুৰুত্ব অধিক। বিশেষকৈ ঘাঁহনি পৰিস্থিতিতন্ত্ৰত থকা প্ৰাণীবোৰৰ ভিতৰত গড় এক বিশাল আকৃতিৰ তৃণভোজী প্ৰাণী। যদি কেনেবাকৈ এই পৰিস্থিতিতন্ত্ৰৰ পৰা গড় নোহোৱা হৈ যায়, তেন্তে ইয়াৰ প্ৰভাৱ সমগ্ৰ অৰণ্যখনতে পৰিব। আনহাতে গড়ৰ সৈতে একে ঠাইতে থকা বহু সৰু প্ৰাণীয়ে ডাঠ ঘাঁহনিৰ মাজেৰে চলা ফুৰা কৰিবলৈ গড়ে চলা ফুৰা কৰোঁতে সৃষ্টি কৰা পথকে ব্যৱহাৰ কৰে। যদি কোনো অভয়াৰণ্যত গড় বাচি থাকে বা গড়ক সুৰক্ষা প্ৰদান কৰা হয়, তেন্তে ই পৰোক্ষভাৱে সেই অঞ্চলত থকা আন জীৱকুলকো সুৰক্ষিত কৰি ৰাখে। গড় অধ্যুষিত বনাঞ্চলৰ দাঁতিকাষৰীয়া বহু মানুহৰ জীৱনৰ জীৱিকা গড়ৰ ওপৰত বহুলাংশে নিৰ্ভৰ কৰে। পৰ্যটনৰ জৰিয়তে ৰাজ্যত উপাৰ্জন হোৱা ৰাজহৰ বহুখিনি সম্ভৱ হৈছে কেৱল অসমৰ অৰণ্যত থকা গড়ৰ বাবেহে। গড়ৰ খৰ্গলৈ অন্ধবিশ্বাস আৰু ভ্ৰান্ত ধাৰণাৰ বাবে ই চোৰাং চিকাৰীৰ বলি হ'ব লগা হৈছে। উল্লেখযোগ্য যে গড়ৰ খৰ্গৰ কোনো ঔষধি গুণ থকাৰ কথা বৈজ্ঞানিকভাৱে প্ৰমাণ পোৱা নাই। বন আৰু বন্যপ্ৰাণীৰ সংৰক্ষণ বিষয়ক আন্তঃৰাষ্ট্ৰীয় সংস্থা IUCNএ গড়ক সংকটাপন্ন প্ৰাণীৰ শাৰীত ৰাখিছে। আনহাতে 1972 চনৰ বন্যপ্ৰাণী সুৰক্ষা আইন অনুসৰি গড়ক তালিকা 1ত অন্তৰ্ভুক্ত কৰা হৈছে। তালিকা 1 হ'ল আটাইতকৈ সংকটাপন্ন প্ৰাণীবোৰক স্থান দিয়া তালিকা। জানিবলগীয়া কথা যে বন্যপ্ৰাণীৰ আন্তঃৰাষ্ট্ৰীয় বেহা সম্পৰ্কীয় এক আন্তৰ্জাতিক আইন CITESৰ পৰিশিষ্ট 1ত গড়ক অন্তৰ্ভুক্ত কৰি ইয়াৰ আন্তঃৰাষ্ট্ৰীয় বেহা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটি যোগদান আগবঢ়ালে প্রবাল কুমার শর্মায়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল' পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল' পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ

0: 14 জুলাই অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালি হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয়লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানেজৰ সৈতে আলোচনাত মিলিত হ'ব। নতুন দিল্লীত অনুষ্ঠিত ভাৰত আৰু ম্যানমাৰৰ মাজৰ 23 সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকত দ্বিপাক্ষিক নিৰাপত্তা সহযোগিতাৰ বিষয়ত পৰ্যালোচনা কৰা হয়। ইৰাণৰ সামৰিক ঘাটিকে ধৰি অন্যান্য স্থানক লক্ষ্য কৰি প্ৰত্যাক্ৰমণ চলোৱা হৈছে বুলি আমেৰিকাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। উইম্বলডন জুনিয়ৰ্ছত বিগত 36 বছৰত ল'ৰাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে অৰ্ণৱ পাপৰকাৰে ইতিহাস ৰচনা কৰিছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানেজৰ সৈতে আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাৰ মাজৰ আলোচনাই বাণিজ্য, প্ৰতিৰক্ষা, গুৰুত্বপূৰ্ণ প্ৰযুক্তি, শিক্ষা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে ভাৰত অষ্ট্ৰেলিয়াৰ ব্যাপক কৌশলগত অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। শ্ৰীমোদীয়ে এই ভ্ৰমণকালত ভাৰত অষ্ট্ৰেলিয়া মুখ্য কাৰ্যবাহী বিষয়াসকলৰ মঞ্চত অংশগ্ৰহণৰ লগতে দুয়োখন দেশৰ ব্যৱসায়ী নেতাসকলক উদ্দেশ্যি ভাষণ দিব। তেওঁ লগতে মেলবৰ্ণত আয়োজিত এটা অনুষ্ঠানত প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে

0: মত বিনিময় করিব। উল্লেখযোগ্য যে ত্রিদেশীয় ভ্রমণৰ দ্বিতীয় পর্যায়ত ইন্দোনেশিয়া ভ্রমণ সামৰি শ্রীমোদী তিনিদিনীয়া ভ্রমণসূচীৰে কালি সন্ধিয়া অস্ট্রেলিয়াত উপস্থিত হয়। ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে প্ৰধানমন্ত্ৰী মোদীক নৃত্য গীতেৰে মেলবৰ্ণত আদৰণি জনায়। অষ্ট্ৰেলিয়াত থকা ভাৰতৰ উচ্চায়ুক্ত নাগেশ সিঙে কয় যে এটা দশকত তৃতীয়বাৰলৈ শ্ৰীমোদীৰ অষ্ট্ৰেলিয়া ভ্ৰমণে বিগত বৰ্ষসমূহত দেশখনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় হোৱাকেই প্ৰতিফলিত কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ভাৰত আৰু ম্যানমাৰৰ মাজৰ 23সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকৰ কালি সামৰণি পৰে। দুদিনীয়াকৈ আয়োজিত এই বৈঠকত দুয়োখন দেশে দ্বিপাক্ষিক নিৰাপত্তা সহযোগিতা আৰু দ্বিপাক্ষিক আলোচনাৰ অধীনত অগ্ৰগতিৰ পৰ্যালোচনা কৰে। গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দুয়োখন দেশে সন্ত্ৰাসবাদ, উগ্ৰবাদ, মাদক দ্ৰব্য আৰু অস্ত্ৰ শস্ত্ৰ সৰবৰাহ, মানৱ সৰবৰাহ, বন্যপ্ৰাণী সৰবৰাহ, চাইবাৰ অপৰাধ তথা অন্যান্য সংগঠিত অপৰাধকে ধৰি আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ বিৰুদ্ধে কাম কৰাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বিষয়ত আলোচনা কৰে। দুয়োপক্ষই লগতে উমৈহতীয়া নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহ সমাধান কৰাৰ বাবে ক্ষমতা গঢ়ি তোলা আৰু চোৰাংচোৱা তথ্যসমূহ আদান প্ৰদানৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে। এই বৈঠকে দুয়োখন দেশৰ দীৰ্ঘদিনীয়া মিত্ৰতা তথা অংশীদাৰিত্বৰ প্ৰয়োজনীয়তা পুনৰ নিশ্চিত কৰাৰ উপৰি উমৈহতীয়া স্বাৰ্থৰ বাবে সহযোগিতা শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাও নিশ্চিত কৰে। বৈঠকত ভাৰত ম্যানমাৰ সীমান্তৰ বৰ্তমানৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে সীমান্ত অঞ্চলত শান্তি, স্থিৰতা আৰু সুৰক্ষা বৰ্তাই ৰখাৰ প্ৰয়োজনীয়তা পুনৰ নিশ্চিত কৰা হয়। দুয়োখন দেশে কানাডান মাল্টিমডেল ট্ৰানজিট ট্ৰান্সপৰ্ট প্ৰকল্প আৰু ভাৰত ম্যানমাৰ থাইলেণ্ড ত্ৰিপাক্ষিক ঘাইপথ সম্পূৰ্ণ কৰাৰ দিশত সহযোগিতাৰে কাম কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। বৈঠকত ভাৰতীয় প্ৰতিনিধিসকলক গৃহ সচিব গোবিন্দ মোহনে নেতৃত্ব দিয়াৰ বিপৰীতে ম্যানমাৰৰ প্ৰতিনিধি দলক দেশখনৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ উপমন্ত্ৰী মেজৰ জেনেৰেল মিন থুৱে নেতৃত্ব দিয়ে। ইৰাণে হৰ্মুজ প্ৰণালীত জাহাজৰ ওপৰত আক্ৰমণ চলোৱাৰ পিছদিনাই আমেৰিকাৰ সামৰিক বাহিনীয়ে ইৰাণত পুনৰ আক্ৰমণ চলাইছে। ইৰাণৰ সামগ্ৰিক ঘাটি আৰু ইয়াৰ সৈতে জড়িত স্থানসমূহ লক্ষ্য কৰি আক্ৰমণ চলোৱা হৈছে বুলি কালি আমেৰিকাই আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এই আক্ৰমণৰ কেইঘণ্টামান পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ আক্ৰমণৰ পাছত দুয়ো দেশৰ মাজত চলি থকা যুদ্ধবিৰতিৰ সমাপ্তি ঘটা বুলি উল্লেখ কৰি অধিক কঠোৰ ব্যৱস্থা গ্ৰহণৰ ভাবুকি দিছিল। লক্ষণীয়ভাৱে ইৰাণৰ সৈতে কূটনৈতিক আলোচনা আৰু সামৰিক প্ৰত্যুত্তৰৰ ক্ষেত্ৰত ট্ৰাম্পে প্ৰায় পৰস্পৰ বিৰোধী বাৰ্তা প্ৰদান কৰি আহিছে। বুধবাৰে তেওঁ পুনৰ ইৰাণৰ বিৰুদ্ধে আক্ৰমণৰ ইংগিত দিছিল যদিও এই সংঘৰ্ষৰ পৰিণতি সুদূৰপ্ৰসাৰী নহ'ব বুলিও আশা প্ৰকাশ কৰিছিল। ইপিনে ইৰাণৰ স্থানীয় সংবাদ মাধ্যমসমূহে দেশখনৰ দক্ষিণ উপকূলীয় চহৰসমূহত শক্তিশালী বিস্ফোৰণৰ শব্দ শুনা পোৱা বুলি প্ৰতিবেদন প্ৰকাশ কৰিছে।
1: I think it's over. I don't want to deal with them anymore. They're led by sick people. They're vicious, violent people. And if they had a nuclear weapon, they'd use it. As far as I'm concerned, it's over. I'll speak to our negotiators. They want to negotiate. They're good people. Steve Witkoff, Jared Kushner. But they have to come back to me. As far as I'm concerned, it's just a waste of time dealing with them. They're liars. We make a deal. Everyone's agreed. No nuclear weapon. They go outside, talk to the press. They say, we never even talked about it. I'll let our wonderful negotiators keep talking if they want. But I don't like these people.
0: কেন্দ্ৰীয় চৰকাৰে তামিলনাডুৰ কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যে ৰাজ্যখনৰ পৰা খোপ্ৰা আৰু ততাপুৰী আম ক্ৰয় কৰাৰ বাবে অনুমোদন জনাইছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি এই পদক্ষেপৰ জৰিয়তে উৎপাদকসকলে তেওঁলোকৰ সামগ্ৰীৰ উপযুক্ত মূল্য লাভ কৰিব আৰু বজাৰৰ অস্থিৰতাৰ পৰা সুৰক্ষা পাব। তামিলনাডু চৰকাৰৰ প্ৰস্তাৱৰ ভিত্তিত কেন্দ্ৰই এই অনুমোদন প্ৰদান কৰিছে। এই সিদ্ধান্তৰ অধীনত ৰাজ্যখনৰ পৰা 87,000 মেট্ৰিক টনতকৈ অধিক খোপ্ৰা সংগ্ৰহ কৰা হ'ব। এই সমগ্ৰ ক্ৰয় প্ৰক্ৰিয়া মূল্য সমৰ্থন আঁচনিৰ অধীনত ন্যূনতম সমৰ্থন মূল্যত সম্পন্ন হ'ব। অনুমোদন জনোৱা এই খোপ্ৰা ক্ৰয়ৰ মূল্য 1,000 কোটি টকাতকৈ অধিক। ইয়াৰ লগতে MIS অৰ্থাৎ বজাৰ হস্তক্ষেপ আঁচনিৰ অধীনত চলিত বৰ্ষত তামিলনাডুৰ পৰা 96,000 মেট্ৰিক টনতকৈ অধিক ততাপুৰী আম ক্ৰয়ৰ বাবেও চৰকাৰে অনুমোদন দিছে আৰু প্ৰতি কুইণ্টলৰ বাবে বজাৰ হস্তক্ষেপ মূল্য 1,000 টকাতকৈ অধিক ধাৰ্য কৰা হৈছে। এই ব্যৱস্থাৰ মূল লক্ষ্য হৈছে আম খেতিয়কসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰা তথা বজাৰত হঠাতে দাম হ্ৰাস পোৱাৰ ফলত হোৱা লোকচানৰ পৰা হাত সৰাটো সুনিশ্চিত কৰা। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আজি ওড়িশাৰ ভুৱনেশ্বৰলৈ যাব। এই ভ্ৰমণকালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ভুৱনেশ্বৰত থকা ওড়িশা কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ মুকলি সমুদ্ৰৰ মৎস্য পালনৰ বাবে প্ৰাধিকৰণ পত্ৰ জাৰি কৰাৰ শুভাৰম্ভণি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

তেওঁ লগতে ওড়িশাৰ গভীৰ সমুদ্ৰত মাছ ধৰাৰ নথিও মুকলি কৰিব। পাছত উপৰাষ্ট্ৰপতিগৰাকীয়ে ভুৱনেশ্বৰত ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ পঞ্চদশ সমাৱৰ্তন সমাৰোহত ভাগ ল'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি নিশা 10 বজাত খেলখন আৰম্ভ হ'ব। শৃংখলাত সম্প্ৰতি 2-0 পিছপৰি থকা ভাৰতৰ বাবে আজিৰ খেলখনত জয় অত্যন্ত প্ৰয়োজনীয়। ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলত 125 ৰানত পৰাজিত হোৱাৰ পাছত অধিনায়ক শ্ৰেয়াস আয়াৰ আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ যথেষ্ট চাপত আছে। ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। শুকুৰবাৰে হ'বলগীয়া প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 1:30 বজাত আৰম্ভ হ'ব। স্পেইন শনিবাৰ নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ সন্মুখীন হ'ব। একেদৰে প্ৰথমবাৰলৈ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰা নৰৱে অহা দেওবাৰে ইংলেণ্ডৰ আৰু আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উইম্বলডন জুনিয়ৰ্ছত বিগত 36 বছৰত ল'ৰাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ প্ৰথমগৰাকী ভাৰতীয় হিচাপে আৰ্ণৱ পাপাৰকাৰে ইতিহাস ৰচনা কৰিছে। 18 বছৰীয়া পাপাৰকাৰে প্ৰি কোৱাৰ্টাৰ ফাইনেলত জাপানৰ ৰায়ো টাবাটাক 6-2, 6-1 ছেটত পৰাস্ত কৰে। পাপাৰকাৰে ইয়াৰ পূৰ্বৰ দুটা ৰাউণ্ডত গ্ৰেট ব্ৰিটেইনৰ জোশুৱা ক্ৰেজ আৰু আমেৰিকাৰ কেটন হান্সেক পৰাস্ত কৰিছিল। খেলুৱৈগৰাকীয়ে কোৱাৰ্টাৰ ফাইনেলত আজি আমেৰিকাৰ জৰ্ডান লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে 1954 চনত ৰামানাথন কৃষ্ণন, 1979 ৰমেশ কৃষ্ণন আৰু 1990 চনত লিয়েণ্ডাৰ পেজকে ধৰি কেৱল 3গৰাকী ভাৰতীয়ই উইম্বলডন জুনিয়ৰৰ ল'ৰাৰ ছিংগলছৰ খিতাপ জয় কৰিছে। জাকাৰ্টাত অনুষ্ঠিত 19 আৰু 23 বছৰ অনুৰ্ধৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় মহিলা বক্সাৰসকলে শক্তিশালী প্ৰদৰ্শন অব্যাহত ৰাখিছে। প্ৰতিযোগিতাখনৰ 23 বছৰ শাখাত কালি কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহৰ অন্তত ভাৰতৰ 9গৰাকী খেলুৱৈয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰি পদক সুনিশ্চিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানেজৰ সৈতে আলোচনাত মিলিত হ'ব। নতুন দিল্লীত অনুষ্ঠিত ভাৰত আৰু ম্যানমাৰৰ মাজৰ 23সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকত দ্বিপাক্ষিক নিৰাপত্তা সহযোগিতাৰ বিষয়ত পৰ্যালোচনা কৰা হয়। ইৰাণৰ সামৰিক ঘাটিকে ধৰি অন্যান্য স্থানক লক্ষ্য কৰি প্ৰত্যাক্ৰমণ চলোৱা হৈছে বুলি আমেৰিকাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। উইম্বলডন জুনিয়ৰ্ছত বিগত 36 বছৰত ল'ৰাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে আৰ্ণৱ পাপাৰকাৰে ইতিহাস ৰচনা কৰিছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। আমাৰ এতিয়া বাতৰি মানি পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে লিউচিন্যা বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

জন ৰাস্কিনে কৈছিল, প্ৰতিটো সূৰ্যোদয় জীৱনৰ আৰম্ভণি আৰু প্ৰতিটো সূৰ্যাস্ত জীৱনৰ শেষ বুলি ধৰি লৈ প্ৰতিজন ব্যক্তিয়ে নিজৰ বাবে জ্ঞান আৰু শক্তি আহৰণ কৰাৰ উপৰিও পৰোপকাৰী কামৰ খতিয়ান ৰাখি যাব লাগে। প্ৰিয় শ্ৰোতা, অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনক অচ্যুত লহকৰৰ আজি উপজা দিন। 1931 চনৰ 9 জুলাই তাৰিখে পাঠশালাত জন্মগ্ৰহণ কৰা অচ্যুত লহকৰে বজালী

হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতালৈ যায় আৰু তাৰে ছেইণ্ট পল কলেজত বাণিজ্য শাখাত নামভৰ্তি কৰে। কিন্তু পঢ়া সমাপ্ত নকৰি পাঠশালালৈ ঘূৰি আহে আৰু বজালী মহাবিদ্যালয়ৰ পৰা আই এ পাছ কৰে। পুনৰ তেওঁ কলিকতালৈ বি এ পঢ়িবলৈ যায়। বি এ পঢ়ি থকাৰ সময়তে তেওঁ পাৰিশ্ৰমিক ভিত্তিত অনুবাদকৰো কাম কৰিছিল। আমেৰিকান এম্বেছিৰ লগত হোৱা বন্দোবস্ত অনুসৰি তেওঁ আব্ৰাহাম লিংকন, গণতন্ত্ৰ আদি কেইবাখনো গ্ৰন্থ অনুবাদ কৰি দিছিল। তাৰ পাছত তেওঁ পুনৰ ঘৰলৈ ঘূৰি আহি ইতিমধ্যে তেওঁৰ ভাতৃ সদানন্দ লহকৰে প্ৰতিষ্ঠা কৰা নটৰাজ অপেৰাক এক নতুন ৰূপ দিবলৈ প্ৰয়াস কৰে। এই পৰীক্ষামূলক প্ৰয়াসৰ সফল প্ৰতিফলন হিচাপে 1963 চনত ভ্ৰাম্যমান নটৰাজ থিয়েটাৰৰ জন্ম হয়। অচ্যুত লহকৰে তেওঁৰ আত্মজীৱনীত উল্লেখ কৰিছে যে অপেৰাৰ কিছুমান ধাৰা তেখেতে ভাল নাপাইছিল আৰু সেইকেইটা সলনি কৰিবলৈ যাওঁতেই এটা নতুন অনুষ্ঠানৰ জন্ম হ'ল। তেখেতে ভাল নোপোৱা বিষয়কেইটা আছিল পুৰুষৰ দ্বাৰা নাৰী চৰিত্ৰৰ অভিনয়, ভাষাৰ ভুল উচ্চাৰণ, সুৰত গঠা সংলাপ আৰু অনুদিত নাটকৰ পৰিভৰ, য'ত অসমৰ পটভূমি ব্যৱহাৰ কৰা নহৈছিল। তেখেতে বিচাৰিছিল আধুনিক গদ্য সাহিত্যৰ ৰীতিত নাটকৰ বচন হওক আৰু নাটক হওক মৌলিক আৰু অসমৰ পটভূমিৰ। তাৰ বাহিৰেও এই অনুষ্ঠানটিৰ যোগেদি তেখেতে শিল্পীৰ পেচাদাৰী দিশটো টনকিয়াল কৰি ৰখাত গুৰুত্ব দিছিল। সেইবাবেই ভ্ৰাম্যমান থিয়েটাৰে প্ৰথমৰ পৰাই বাণিজ্যিক ভিত্তিত নাট প্ৰদৰ্শন কৰাত গুৰুত্ব দিছিল বুলি তেখেতে আত্মজীৱনীত উল্লেখ কৰিছে, আৰু যাৰ বাবে তেওঁ পোহৰ নিক্ষেপণৰ পদ্ধতি, শব্দযন্ত্ৰ ব্যৱহাৰত নতুনত্ব আৰু অন্যান্য চমকদাৰী কলাকৌশল ব্যৱহাৰ কৰি ভ্ৰাম্যমানক যাত্ৰা অপেৰাতকৈ পৃথক কৰি দেখুওৱাত গুৰুত্ব দিছিল। সমগ্ৰ অসম পৰিভ্ৰমণ কৰি নাটক দেখুৱাবলৈ যাওঁতে আহিব পৰা অসুবিধালৈ চাই তেখেতে অস্থায়ী আৰু কঢ়িয়াই লৈ ফুৰিব পৰা মঞ্চ, প্ৰেক্ষাগৃহ, দৰ্শক বহাৰ আসন আদি লৈ ফুৰোৱাৰ ব্যৱস্থা কৰিছিল, যাৰ বাবে ভ্ৰাম্যমান থিয়েটাৰ এটা অনন্য অনুষ্ঠান হিচাপে গঢ় লৈ উঠিল। কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা, অতুল চন্দ্ৰ হাজৰিকা বঁটা লাভ কৰা এইগৰাকী ভ্ৰাম্যমান থিয়েটাৰৰ জনক অচ্যুত লহকৰৰ পৰলোক প্ৰাপ্তি হয় 2016 চনৰ 12 জুন তাৰিখে। সংস্কৃত পণ্ডিত, শিক্ষাবিদ, ৰাজনীতিবিদ বিশ্বনাৰায়ণ শাস্ত্ৰীৰ আজি স্মৃতি দিৱস। 1987 চনত সংস্কৃত ভাষাৰ সাহিত্য একাডেমী বঁটা লাভ কৰা বিশ্বনাৰায়ণ শাস্ত্ৰীৰ জন্ম হয় লখিমপুৰ জিলাত। তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ক্ৰমে আই এ পৰীক্ষাত আৰু স্নাতক পৰীক্ষাত ডিষ্টিংচনসহ উত্তীৰ্ণ হয়। তাৰ পাছত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত সাহিত্যত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰে। সেই বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ সন্মানীয় ডিলিট উপাধিও লাভ কৰে। বিহপুৰীয়াৰ লোহিত দিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলা বিশ্বনাৰায়ণ শাস্ত্ৰীয়ে পৰৱৰ্তী সময়ত কেইবাখনো মহাবিদ্যালয়ত অসমীয়া সংস্কৃত আৰু ভাৰতীয় ইতিহাসৰ প্ৰবক্তাৰূপে কাম কৰে। নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ডঃ বিশ্বনাৰায়ণ শাস্ত্ৰীয়ে। তেওঁৰ পাণ্ডিত্যপূৰ্ণ অৱদানৰ স্বীকৃতিস্বৰূপে বিভিন্ন অনুষ্ঠানে সাহিত্যশাস্ত্ৰী, ব্যাকৰণশাস্ত্ৰী, কাব্যতীৰ্থ আদি উপাধি প্ৰদান কৰে। ভাৰতীয় ইতিহাস, দৰ্শন আৰু সংস্কৃতিৰ বিষয়ে দেশ বিদেশৰ ভালেমান আগশাৰীৰ আলোচনী আৰু গৱেষণা পত্ৰত মূল্যৱান নিবন্ধ লিখা এগৰাকী সংস্কৃত পণ্ডিতৰ সমানে দখল আছিল অসমীয়া সংস্কৃত আৰু ইংৰাজী ভাষাত। তেওঁ প্ৰকাশিত গ্ৰন্থৰ ভিতৰত 12খন শিশু সাহিত্য পুথিকে ধৰি 40খন অসমীয়া ভাষাৰ গ্ৰন্থ আছে। ইংৰাজীত তেওঁ ৰচনা কৰা গ্ৰন্থৰ সংখ্যা 4খন। আন ভালেমান গ্ৰন্থ প্ৰকাশ পাইছে সংস্কৃত ভাষাত। লখিমপুৰ লোকসভা সমষ্টিৰ পৰা ক্ৰমে 1967 আৰু 1971 চনত নিৰ্বাচিত হোৱা ডঃ বিশ্বনাৰায়ণ শাস্ত্ৰীয়ে হ'ল প্ৰথমগৰাকী সাংসদ যিয়ে সংস্কৃত ভাষাত লোকসভাত ভাষণ দি দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ লখিমপুৰ জিলাৰ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হোৱাৰ উপৰিও অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰো সদস্য পদ অলংকৃত কৰিছিল। তেওঁ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰো সদস্য হৈছিল। তদুপৰি তেওঁ ৰাজ্যৰ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ আৰু অসম প্ৰকাশন পৰিষদৰ প্ৰথমগৰাকী সচিব আছিল। 50ৰ দশকত তেওঁ অসম চৰকাৰৰ বিশেষ শিক্ষা বিষয়া ৰূপেও নিযুক্ত হয়। আনহাতে নতুন দিল্লীৰ সাহিত্য একাডেমীৰ কাৰ্যবাহী কমিটিৰ সদস্যৰূপে তেওঁ 10 বছৰ কাৰ্যনিৰ্বাহ কৰিছিল। নেশ্যনেল বুক ট্ৰাষ্টৰ বিশেষজ্ঞ সমিতিৰ সদস্য, ৰাষ্ট্ৰীয় সংস্কৃত সংস্থানৰ কাৰ্যবাহী সদস্য, হংকঙৰ এছিয়ান ৰিচাৰ্চ ইনষ্টিটিউটৰ ফেলো, নতুন দিল্লীৰ ভাৰতীয় ইতিহাস গৱেষণা পৰিষদৰ ফেলো, গোৰখপুৰৰ নাগাৰ্জুন বৌদ্ধ ফাউণ্ডেশ্যনৰ অধ্যক্ষ আদি বিভিন্ন পদত থাকি ডঃ বিশ্বনাৰায়ণ শাস্ত্ৰীয়ে অসামান্য অৱদান আগবঢ়াই থৈছে।

গৈছে। তেওঁ লিখি থৈ যোৱা গ্ৰন্থৰাজিৰ ভিতৰত কেইখনমান হ'ল ভাৰতীয় সভ্যতা আৰু সংস্কৃতি, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, আনন্দৰাম বৰুৱা, ডি কালিকা পুৰাণ ইত্যাদি। সম্পাদিত গ্ৰন্থৰ ভিতৰত পাৰিজাত হৰণ নাথ, যোগিনীতন্ত্ৰ, কামাখ্যাতন্ত্ৰ, তীৰ্থ কৌমুদী, হৰগৌৰী সংবাদ ইত্যাদি। এগৰাকী সংস্কৃত পণ্ডিত, শিক্ষাবিদ, ৰাজনীতিবিদ বিশ্বনাৰায়ণ শাস্ত্ৰীৰ আজি স্মৃতি দিৱসৰ দিনটোত আমি তেখেতলৈ জনাইছো শ্ৰদ্ধাঞ্জলি। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1816 চনত আৰ্জেণ্টিনাই স্বাধীনতা লাভ কৰে। 1999 চনত অসম চুক্তিৰ আধাৰত নিৰ্মিত অসমৰ চতুৰ্থটো তেল শোধনাগাৰ নুমলীগড় তেল শোধনাগাৰ ৰাষ্ট্ৰৰ সেৱাৰ বাবে মুকলি কৰা হয়। 2006 চনত সম্পূৰ্ণ 44 বছৰৰ পাছত ঐতিহাসিক নাথুলাগিৰি পথ মুকলি কৰা হয়। 2006 চনতে জাৰ্মানীত অনুষ্ঠিত বিশ্বকাপ ফুটবলৰ চেম্পিয়নৰ খিতাপ লাভ কৰে ইটালীয়ে। 1925 চনত ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, অভিনেতা গুৰু দত্তৰ জন্ম হয়। 1938 চনত ভাৰতীয় অভিনেতা সঞ্জীৱ কুমাৰৰ জন্ম হয়। প্ৰিয় শ্ৰোতা, অসমৰ এগৰাকী লোকসংগীতৰ শিল্পী, ধুবুৰীৰ গুৰিপুৰীয়া ৰাজপৰিয়ালৰ জীয়ৰী প্ৰতিমা বৰুৱা পাণ্ডে। 1956 চনত ভূপেন হাজৰিকাৰ এৰাবাটৰ সুৰ চলচ্চিত্ৰত দুটা গীতত কণ্ঠদানেৰে তেখেতে সংগীতৰ বহল জগতখনত খোজ পেলায়। 1962 চনত পোন প্ৰথমবাৰৰ বাবে অল ইণ্ডিয়া ৰেডিঅ'ত হস্তীৰ কন্যা গীত পৰিৱেশন কৰি শ্ৰোতাৰ সমাদৰ লাভ কৰে। 1975 চনত ভূপেন হাজৰিকাৰ উদ্যোগত কলিকতাত প্ৰথমবাৰৰ বাবে গীত বাণীবদ্ধ কৰে আৰু 1976 চনত তেখেতে আকাশবাণীৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰে। অসম নাট্য সমিতি বঁটা, বিষ্ণুৰাভা বঁটা, জয়মতী বঁটা লাভ কৰাৰ উপৰিও 1989 চনত সংগীত নাটক একাডেমি বঁটা আৰু 1991 চনত গোৱালপৰীয়া লোকগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে প্ৰতিমা বৰুৱা পাণ্ডেলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হয়। 2002 চনত ইহলীলা সম্বৰণ কৰা এগৰাকী অসমীয়া লোকসংগীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডে আকাশবাণীৰ গৌৰৱ।

0: আমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: সুস্থ হৈ থাকক সজাগ হৈ থাকক এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে উচ্চ ৰক্তচাপ হৃদৰোগ ডায়েবেটিছ থাইৰয়ড কেন্সাৰ আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা
4: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত
2: এপ'লো এক্সেল কেয়াৰ হস্পিটেল পশ্চিম বৰাগাঁও গুৱাহাটী সুস্থ জীৱনৰ বিশ্বস্ত লগৰী
5: প্ৰিয় শ্ৰোতা আজি সন্ধিয়া 7:20ৰ পৰা প্ৰচাৰ হ'বলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক অভিনেতা পৰিচালক ভাস্কৰ বৰুৱা আঁত ধৰিব প্ৰাঞ্জিৎ প্ৰীতম কলিতাই প্ৰযোজনা ইন্দ্ৰজিত দাসৰ প্ৰাগজ্যোতিষপুৰ শাখাৰ পৰা প্ৰচাৰ কৰিবলগীয়া অনুষ্ঠানটি একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজ AIR গুৱাহাটীতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:20ৰ পৰা প্ৰিয় শ্ৰোতা এতিয়া আগবঢ়াইছোঁ গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ গুৱাহাটী মহানগৰক অধিক পৰিষ্কাৰ আৰু বাসোপযোগী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে মহানগৰবাসীৰ মাজত পৰিচ্ছন্নতা সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ লগতে ৰাজহুৱা স্থান অপৰিষ্কাৰ কৰা কাৰ্যকলাপ ৰোধ কৰিবলৈ GMCয়ে স্পট ফাইন সূচী প্ৰকাশ কৰিছে এই ব্যৱস্থাৰ অধীনত পৰিচ্ছন্নতা বিধি উলংঘন কৰা ব্যক্তিৰ পৰা ঘটনাস্থলীতে জৰিমনা আদায় কৰা হ'ব আনহাতে গুৱাহাটী মহানগৰীত গ্ৰীণ চিটি বাছৰ দ্বাৰা সংঘটিত সঘন দুৰ্ঘটনা আৰু যান বাহন আইন উলংঘনৰ ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগে নিযুত মইনা আঁচনিৰ হিতাধিকাৰীৰ মাহেকীয়া মাননী হ্ৰাস কৰিলে ৰাজ্য চৰকাৰে বুধবাৰে শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰৰ স্বাক্ষৰিত এক জাননীত এই মাননী হ্ৰাসৰ বিষয়ে এনেদৰে কোৱা হৈছে এতিয়াৰে পৰা উচ্চতৰ মাধ্যমিক শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীসকলে মাহিলী 1000 টকাৰ পৰিৱৰ্তে 800 টকা মাননী লাভ কৰিব অৱশ্যে স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰতসকলে পূৰ্বৰ দৰেই চৰকাৰী মাননী লাভ কৰিব শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি জোনাই সমষ্টিত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব প্ৰবীণ কুমাৰ ৰায় বিত্ত মন্ত্ৰণালয়ৰ ব্যয় বিভাগৰ যুটীয়া সচিব মহেশ কুমাৰ আৰু NRSCৰ বিজ্ঞানী ডঃ SVSP শৰ্মাৰ 3-জনীয়া উচ্চস্তৰীয় মূল্যায়ন সমিতিৰ দল আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ বাবে এয়াৰ সুবিধা পৰ্টেলক এয়াৰ সুবিধা 2.0 নামেৰে নতুন ৰূপত পুনৰ মুকলি কৰিছে এতিয়াৰে পৰা বিশ্বৰ যিকোনো চহৰৰ পৰা ভাৰতলৈ অহা আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলে উৰণৰ পূৰ্বে এই অনলাইন স্বাস্থ্য সম্বন্ধীয় ঘোষণা পত্ৰ পূৰণ কৰাটো বাধ্যতামূলক হ'ব 10 বছৰৰ ভিতৰত জাপানৰ সৈতে ভাৰতৰ বাণিজ্যিক ঘাটিৰ পৰিমাণ 3 গুণ পৰ্যন্ত বৃদ্ধি পাইছে 2015-16 বৰ্ষত এই পৰিমাণ আছিল $5.18 বিলিয়ন 2025-26 বৰ্ষত এয়া $15.4 বিলিয়ন লৈ বৃদ্ধি পাইছে অফাৰ ফৰ চেল পদ্ধতিৰ জৰিয়তে কোচিন শ্বিপয়াৰ্ডৰ 5% অংশীদাৰিত্ব বিক্ৰী কৰিব কেন্দ্ৰীয় চৰকাৰে প্ৰতিষ্ঠানটোৰ প্ৰতিটো শ্বেয়াৰৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে 1400 টকাকৈ খেলৰ পৃষ্ঠাত ফিফা বিশ্বকাপত অবিশ্বাস্য প্ৰত্যাৱৰ্তনেৰে কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনা আনহাতে কলম্বিয়াক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলৰ লাইন আপ সম্পূৰ্ণ কৰিলে ছুইজাৰলেণ্ডে ফৰকাটিং ষ্টেডিয়ামত চলি থকা 15 বছৰ অনূৰ্ধ ছোৱালীৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ মধ্যমণ্ডলৰ কালিৰ খেলত হোজাই কলিয়াবৰক 175 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰে গুৱাহাটীৰ ডাউনটাউন বিশ্ববিদ্যালয়ত কালিৰে পৰা আৰম্ভ হৈছে 8ম আয়োজনা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰিয় শ্ৰোতা আজি পুৱাৰ বাবে সময় শেষ হৈ আহিল আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্যা বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছোঁ নমস্কাৰ

আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অভিলেখাগাৰৰ পৰা।

0: Do you remember an inn, Miranda? Barikhar rati tumar kobik monot porene orundhuti khemeka pohore huor idea tumar khopar abeli abeli gund monot porene orundhuti jonake daore morome bikhade nubuja kobita amar majot bhoga hoponor otonu badha monot porene orundhuti
1: Nobokanto Borua Ahomia bhasha sahityot Nobokanto Boruar sthan anonno বৃত্তিত ইংৰাজী ভাষা সাহিত্যৰ অধ্যাপক হলেও কবি সাহিত্যিক হিচাপে প্ৰতিষ্ঠিত এইগৰাকী ব্যক্তিয়ে আজীৱন কাব্য গদ্য অনুবাদ নাট আৰু শিশু সাহিত্যৰ সৃষ্টিৰে অসমীয়া ভাষা সাহিত্যলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াই থৈ গৈছে 1951 চনত প্ৰকাশিত হে অৰণ্য হে মহানগৰৰ পৰা আৰম্ভ কৰি 1999 চনৰ দলঙত তামিঘৰালৈকে 9খন কাব্যপুথিৰ লগতে 2খন নিৰ্বাচিত কাব্য সংকলন কাব্য সাহিত্যলৈ তেখেতৰ অনবদ্য অৱদান নিজকে এজন কবিৰূপে চিনাকি দিব বিচৰা তেখেতৰ কাব্যসত্তা কিন্তু কবিতাৰ মাজতে আবদ্ধ হৈ থকা নাই চুটিগল্পৰ বাহিৰে সমতলৰ মাধ্যম গদ্য ৰচনাৰ প্ৰায় প্ৰতিটো দিশতে তেখেতৰ মৌলিক অৱদান অসমীয়া সাহিত্যত বিৰাজমান শিশু সাহিত্যৰ ক্ষেত্ৰত তেখেতৰ অৱদান অতুলনীয় অনুবাদ সাহিত্যৰ ক্ষেত্ৰত তেখেত আছিল সিদ্ধহস্ত প্ৰিয় শ্ৰোতা অভিলেখাগাৰৰ পৰা এই অনুষ্ঠানটিত আজি নবকান্ত বৰুৱাদেৱৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰি তেখেতৰ গীত কবিতা আৰু জীৱনৰ বিভিন্ন দিশ সম্পৰ্কে আলোকপাত কৰিব বিচাৰিছো
2: জীৱনৰ একো বস্তু পেলনি নাযায় যদি তাৰ আঁৰত নিষ্ঠা থাকে ৰবীন্দ্ৰনাথৰ কথাটো সেইটো মোৰ এটা জীৱনৰ অভিজ্ঞতাৰে কথা সেইটো হ'ল জীৱনীৰ ধন কিছুই যাবে না ফেলা এই বাক্যটোৱে মোক সদায় অনুপ্ৰেৰণা দিছিলে গতিকে মই সেইকাৰণে যিখিনি কাম কৰিব মন যায় সেইখিনি কাম মই নিষ্ঠাৰেই কৰোঁ

0: আপোনালোকে এইমাত্ৰ শুনা ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰ নিয়ৰৰে ফুল এই গীতটিৰ ৰচনা নবকান্ত বৰুৱাদেৱৰ। এই গীতটিত আইনুৰ কথা কোৱা হৈছে, যাক আমি সকলোৱে উপলা বৰুৱা বুলি চিনি পাওঁ।
1: মই এল পি স্কুলৰ একেবাৰে তলৰ খাপত কিজানি আমি শিলপুখুৰী নতুন ঘৰটোলৈ আহিছোঁ। খোলা পথাৰ, পথাৰ ঠিক পথাৰ নহ'লেও পথাৰৰ নিচিনাই লাগে, কেতিয়াও ঘৰবোৰ হোৱা নাই। আমাৰ ঘৰৰ কাষতে আছিল স্বনামধন্য নাট্যকাৰ ফণি তালুকদাৰ আৰু আমাৰ ডলি জেঠাইমা, তাৰমানে ডলি তালুকদাৰৰ ঘৰ। শিলপুখুৰী অঞ্চলটো বৰষুণ পৰিলে বানপানী হৈ যায়, গতিকে তাত আহে কেতিয়াবা বোকা পানী খচকি ভূপেন খুৰা। কি কথা পাতে নাজানো দেউতাহঁতৰ লগত, আমাৰ খুব ফূৰ্তি হয়। ঠিক সেইটো পৰিৱেশতে দেখা পাওঁ পাহাৰখন, শৰণীয়া পাহাৰ। এদিন ঠিক ডলি জেঠাই আমাৰ ঘৰত মই নাচি আছোঁ, দেউতা দুপৰীয়া সময় বোধ কৰোঁ, নাচি থাকোঁতে হঠাৎ মন কৰিলোঁ যে মোৰ লগত দেখোন শৰণীয়া পাহাৰখনেও নাচিব ধৰিছে। তাতে মই জঁপিয়াই আছোঁ, গতিকে পাহাৰখনেও জঁপিয়া যেন লাগিছে। সেইটো কথাকে খুব উৎসাহেৰে মই ডলি জেঠাইক ক'লোঁ। চ' দেউতা কলেজৰ পৰা অহাৰ পিছত নিশ্চয় ডলি জেঠাই কথাটো দেউতাক ক'লে, মই ইমান গম নাপাওঁ কি কথা পাতিলে। তাৰপিছত আকৌ সন্ধিয়া সময়ত আমি অলপ ওলাই গৈছোঁ খোজকাঢ়ি মুকলি বাটেৰে। চ' দেউতাই সুধিলে, আজি বোলে তোৰ লগত পাহাৰখনো নাচিছিল হয় নেকি? অঁ চাওঁ ৰ'বা ৰ'বা চাবা, কাষতে পাহাৰখন আছে সন্মুখত। দেখুৱাব খোজোতে দেখা পালোঁ যে তেতিয়া সন্ধিয়া নামি আহিছে, গতিকে আকাশখন আৰু দেখিবলৈ পোৱা নাযায়। মই কৈছোঁ এই পাহাৰখন দেখোন আকাশ হৈ গ'ল। সেই দুটা ইমেজ লৈয়ে দেউতাই এই গানটো লিখিছিল বুলি মোক আয়ে পিছত কৈছে। আৰু সেই সময়ত আমাৰ ঘৰত বিজুলী সংযোগ হোৱা নাছিল, গতিকে মম এডাল জ্বলাই লৈ দেউতাই খুব গানটো লিখিছিল। সেইকাৰণে মমৰ কথাও আহিছে তাৰ মাজতে। আৰু ঠিক সেই সময়তেই কিছুমান হাঁহ ৰাজহাঁহ এনেকৈ আয়ে কোৱা মতে কেক কেক কেক শব্দ কৰি উৰি গৈছিল, গতিকে সেই বলাকাৰ কথাটোও আহিছে। সেই গতিকে কেইবাখনো ছবি মিলি এখন ছবি হৈছিল। তাত কিহৰ কাৰণে জানো নিয়ৰৰে ফুল কথাটো ভাব আহিছিল নাজানো, হয়তো সেইটো নিয়ৰৰ সৰাৰ দিনৰো সময়ো হ'ব পাৰে। আৰু তাত সেই দুটা কথা যে এপাহ ফুলিল এপাহ সৰিল কিয় লিখিছিল দেউতাই নাজানো, 1960ৰ দশকৰ মাজভাগ মানৰ কথা, গতিকে তেতিয়া জুনুকা তেনেই সৰু, এবছৰীয়ামান হ'ব পাৰে। সেই সময়ত যেতিয়া বাজিছিল ৰেডিঅ'ত, যিহেতু মোৰ নামটো আছে, সকলোৱে মোক আইনো আজি তোমাৰ গান শুনিলোঁ দেই শুনিলোঁ, মোৰ একেবাৰে আনন্দত বুকু ফুলি যায়।
0: আপোনাৰ গীতটো গোৱাৰ পিছত জুনুকাৰো ভেম লাগিছিল বুলি আমি জানো?
1: এইটো এটা বহুত এটা ঘটনা। জুনুকা তেতিয়া সৰু, মই কৈছোঁৱেই, তাই দেখিলে যে দেউতাৰ গানত নিয়ৰ, নিয়ৰ মানে বীৰেণ খুৰাৰ, বীৰেন্দ্ৰনাথ দত্তৰ তেখেতৰ প্ৰথমা কন্যা, নিয়ৰৰ নাম আছে ডাৱৰ, তেতিয়া কুঁহি হোৱা নাছিল। আকৌ মোৰ জেঠাইদেউৰ ছোৱালী মালাৰো নাম কিবাকে ওলাই শব্দটো আহে, আৰু তেতিয়া আমি সেইবোৰ কথা ঠিক নাম বুলিয়েই ভাবিছিলোঁ গানত যেতিয়া আহে। গতিকে তাই লাগিল থে মোৰ নামত কিয় গান নাই বুলি এদিন তাই একে মাটিত বাগৰি বাগৰি গানিবলৈ ধৰিলে। মোৰ অলপ অলপ মনত আছে, তেতিয়া দেউতাই এটা গান লিখিলে, হয়তো দেউতাৰ নিজৰ মনৰ ভাৱেৰে ওলাল, যে গানটো হ'ল মোৰ জুনুকা আছিল এদিন মাটিত বাগৰি, দুখৰ ধেমালি জালত ভাগৰি ভাগৰি। সেই গানটো লৈ তাই লগে লগেই বোধ কৰোঁ দেউতাই চিঠি এখন লিখি দিলে বীৰেণ খুৰালে, তাৰমানে বীৰেন্দ্ৰনাথ দত্তলে। কৈছে বীৰেণ খুৰা চোৱা এতিয়া তোমাক এখন দেউতাই চিঠি দিছে। বীৰেণ খুৰালৈ লিখি পঠিয়াছিল বোলে, বীৰেণ খুৰা সেইদিনা কৈছে মোক যে তাত লিখিছে যে তুমি জুনুকাৰ গানটো সোনকালে সুৰ কৰি শুনাই যাবা সেইদিন। তাৰপিছত ঠিক বীৰেণ খুৰাৰ দুদিনমান পিছতে বোধকৰ সুৰটো কৰি ঘৰত শুনাবলৈ আমাৰ ঘৰলৈ আহিলে। হাৰমনিয়ামটো লৈ যেতিয়া গাইছে, তেতিয়া জুনুকাই বোলে আনন্দত ইমান নাচিছে, নাচি নাচি তাই ফূৰ্তি মানে ৰ'ব নোৱাৰা, ভৰি কেইখন যেন তাই নৰ'বই, এনেকৈ নাচিছে।

শিশুৰ প্ৰতি আছিল তেখেতৰ অগাধ ভালপোৱা। শিশু উপযোগী বিভিন্ন গীত মাত তেখেতে লিখি গৈছে। শিশুৰ প্ৰতি থকা তেখেতৰ ভালপোৱা আৰু লগতে আপোনালোকে শৈশৱৰ পৰা পিতৃৰ ৰূপত তেখেতক

0: কিদরে পাইছিল?
1: পিতৃ কথাটোৰ লগত এটা এনেকুৱা এটা ভাব এটা সোমাই থাকে যে এটা আগৰ প্ৰজন্ম আৰু আনটো প্ৰজন্ম, সেই দুটাৰ মাজত দেউতাই সদায় যিটো জেনেৰেশ্যন গেপ বুলি কয়, এটা ফাঁক বুলি কয়, সেইটো তেওঁৰ দেউতাই সেতুলৈ ৰূপান্তৰিত কৰিব খুজিছিল সদায়। আৰু সদায় ভাবিছিল যে শিশুসকল ভৱিষ্যতৰ বাসিন্দা, তেওঁলোকৰ পৃথিৱীত আমি কেতিয়াও সোমাব নোৱাৰোঁ। সেইটো খলিল জিব্ৰানৰ কবিতাৰ আলম লৈ দেউতাই সদায় সেইটোৱে বিশ্বাস কৰিছিল যে তেওঁলোকৰ কথাত, তেওঁলোকৰ মাজেৰে আমি পৃথিৱীখন অকণমান হ'লেও চাব পাৰোঁ। আৰু শিশুৰ ওপৰতহে দেউতাৰ বিশ্বাসটো খুব বেছি আছিল, তেনেকুৱা যেন মোৰ অনুভৱ হয়। হয়তো আমাৰ নাতিৰ নাঙলৰ শিৰলত আমি সাৰ পাম,
2: আমাৰ নাতিৰ নতুন পামৰ নাঙলৰ শিৰলত আমি সাৰ পাম, সিহঁতে পঢ়িব আমাৰ জীৱাস্মত জাতি স্মৰৰ হাঁহি উঠা সাধু, সপোন অন্ধ জীৱনীত আমি থাকো, তাৰে নয়নাজুলিত সিহঁতৰ ভৱিষ্যত।
1: দেউতাৰ গানৰ মাজত ঠিক মেছেজ লিখিছোঁ বুলি নহয়, কিন্তু কিবা এটা ক'ব বিচৰা কথা থাকে।

0: হাঁহি উঠা সাধু সপোনন্ধ জিকলিত আমি থাকো তাৰে নয়নাজুলিত সিহঁতৰ ভৱিষ্যত।
1: দেউতাৰ গানৰ মাজত ঠিক মেছেজ লিখিছো বুলি নহয়, কিন্তু কিবা এটা ক'ব বিচৰা কথা থাকে।

এতিয়া ৰেলৰ গানটোৰে তাৰ মাজেৰে এটা বা চিৰিয়াখানাৰ গানটোত সেই বন্দীৰ সেই অনুভৱ কৰিবলৈ ল'ৰা ছোৱালীক শিকোৱাটো, সেই কথা এটা আছে, এটা গভীৰ সত্য এটা তাত লুকাই থাকে তাৰ মাজত।

0: তার মাজত বেলুন যেন খুব ফুটি, তার মাজতে কিন্তু এই মাটিয়ে টানি আনিব মায়া জৰীৰে আকৌ মাটিলে। এই পৃথিৱীৰ যে আমি মানুহ বেলুনত উঠি ফুৰিলে নহ'ব, সেই ভাৱটো এটা ইনৰ এটা মিনিং এটা জীৱনৰ যেন থাকে তেনেকুৱা লাগে। আৰু সেইটো কথা আমাক সৰুতেই দেউতাই সৰু সৰু কথাৰে আমাক বহুত কথা শিকাইছিল, কিছুমান এনেকুৱা গভীৰ সত্য যে ধৈৰ্য ধৰিবলৈ শিকায়, যে আৰু চিন্তা কৰাটো এটা কাম বুলি কৈছিল, ভবাটোও এটা কাম, কামটোৰ ওপৰত আগতে ভাবি যে ল'ব লাগে। সেই সৰু সৰু কথা কিছুমান, আচলতে সৰু সৰু কথা আমি বহুত শিকিলোঁ।
1: জীৱনে মোক কি শিকালে, আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে ইতিপূৰ্বে প্ৰচাৰিত এটি অনুষ্ঠানত নৱকান্ত বৰুৱাদেৱে কি কৈছিল তাৰ কিয়দাংশ এতিয়া আপোনালোকক শুনাবলৈ লৈছোঁ।
2: ৰবীন্দ্ৰনাথে কৈছিল, কি বিচাৰিলোঁ সেইটো ভুলকৈ বিচাৰিলোঁ আৰু যিটো পালোঁ সেইটো মোৰ কামত নাহিল। মোৰ সমস্যাটো হ'ল যে মই বিচাৰিবলৈকে নিশিকিলোঁ। জীৱনৰ বিষয়ে এই ধৰণৰ এবষ্ট্ৰেক্ট বা বিমূৰ্ত ধাৰণাৰ কথা ভাবিলে মোৰ যোগেশ দাসৰ এখন উপন্যাসৰ নায়কজনলৈ মনত পৰে। তেওঁৰ নামটো এতিয়া পাহৰিছোঁ। তেওঁ এটা পবিত্ৰ আদৰ্শময় জীৱন যাপন কৰি গ'ল। মহাযুদ্ধৰ ধামখুমীয়াই তেওঁৰ মনলৈ কোনো পৰিৱৰ্তন আনিব নোৱাৰিলে। উপন্যাসৰ আৰম্ভতেই স্বতঃসিদ্ধ হিচাপে তেওঁ আছিল আদৰ্শ, আৰু উপন্যাসখনৰ শেষৰ অধ্যায়তো তেওঁ সেই আদৰ্শ থাকি গ'ল। এই শিক্ষকজনৰ ব্যক্তিগত জীৱনৰ শিক্ষাৰ সংবাদ নাপালোঁ, পাব যে লাগিব, তাৰো কোনো মানে নাই। আৰু এজন শিক্ষক আমি পাইছোঁ সাহিত্যত, জীৱন মাষ্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ইয়াৰো ইংগমত। তেওঁ কি শিকালে সেইটো বৰ গম পোৱা নগ'ল, কিন্তু সেই শিক্ষকজনে হ'লে শিকিলে, আৰু সেইকাৰণে এনেকুৱা এটা জীৱনধাৰাৰ কথা তেওঁ ক'ব পাৰিলে যিটোৱে তেওঁৰ কিতাপখনৰো মৰ্যাদা বঢ়ালে আৰু জীৱনৰ এটা বেলেগ দিশ আমি ভৈয়ামৰ সমতলত থকা মানুহৰ জীৱন যাত্ৰাৰ লগত এটা পাৰ্থক্য আমি অনুভৱ কৰিলোঁ। এইদৰে জীৱনৰ বিষয়ে যদি আমি ভাবি যাওঁ, ক্ৰমে ক্ৰমে বেছি নুবুজা হৈ আহোঁ যে জীৱনটোনো বাৰু

0: কি, তেতিয়া মনত পৰে এখন জাপানী ছবিৰ কথা। ছবিখন জাপানী, কিন্তু তাত থকা মানুহকেইজন হৈছে এজন ভাৰতৰ, দুজন চীন দেশৰ, বুদ্ধ লাওৎজে আৰু কনফুচিয়াছ। তেওঁলোকে একেটা পাত্ৰৰ পৰা জীৱন ৰস পান কৰি আছে। বুদ্ধই হেনো ক'লে, তিতা তিতা জীৱন মদিৰা। লাওৎজে অকণমান ৰস খায়ে ক'লে, আহ কি মধুৰ জীৱনৰ সুধা। বুদ্ধদেৱে জীৱনৰ দুখৰ ওপৰত বেছি গুৰুত্ব দিয়াৰ বাবেই নেকি বস্তুটো ক'লে যে তিতা। কিন্তু কনফুচিয়াছে জীৱনৰ মদিৰা তিতাও নহয় মিঠাও নহয় টেঙা। তেওঁৰ দৃষ্টিভংগী আছিল বাস্তৱৰ। তেই আপোনালোকে বুজি পাব, কনফুচিয়াছৰ জীৱন আদৰ্শ আছিল অত্যন্ত বাস্তৱবাদী। মই সামান্য মানুহ, মহৎ লোকৰ কাষ চাপিলে বা তেওঁলোকৰ কথা বতৰা শুনিলে তাত ভাগ ল'বৰ মন যায়। কনফুচিয়াছৰ টেঙাৰ লগতে লাওৎজেৰ মিঠাও যুক্ত কৰি মোৰ কবৰ মন যায়, জীৱনটো টেঙাও নহয় মিঠাও নহয়, সেইটো অম্ল মধুৰ। এতিয়া কথাটো হ'ল, জীৱনে শিকায় নে মানুহে শিকে? কথা আৰম্ভ কৰিলে দেখোন মোৰ আউল লাগে। জীৱন মানে জীয়াই থকা সময়খিনি জানো নহয়, যিটো যাপন কৰোঁ সেইটো জীৱন, আৰু তাৰ আগৰখিনি কিংবদন্তি আৰু পিছৰখিনি কল্পনা। আগতে মই ক'ত আছিলোঁ কি আছিলোঁ সেইবোৰ কিংবদন্তি, আৰু ইয়াৰ পিছত মই কি হ'ম কলৈ যাম সেইটো হৈছে মোৰ কল্পনা। গতিকে এই জীয়াই থকা সময়খিনিয়েই জীৱন, এইটোকে বুদ্ধদেৱেও বৰকৈ গুৰুত্ব দিছিল। আকৌ জীৱনৰ ঘটনাবিলাককো জানো অভিজ্ঞতা বুলি ভাবিব পাৰি। কিবা এটা ঘটি গ'ল, সেইটোৱেইতো অভিজ্ঞতা নহ'ল। অভিজ্ঞতা হ'বলৈ হ'লে ঘটনাসমূহৰ পৰা অনুভূত হোৱা যিটো ধাৰণা, সেইখিনিকহে আমি অভিজ্ঞতা বুলি ক'ব পাৰোঁ। গতিকে জীৱনে আমাক যদি কিবা শিকায়, আমাৰ অভিজ্ঞতাৰ মাজেৰে শিকায়, আৰু অভিজ্ঞতা জীৱনৰ বিভিন্ন ঘটনা নহয়।
1: নবকান্ত বৰুৱাদেৱৰ গীতসমূহে অসমীয়া গীতী সাহিত্যত এক নতুন ধাৰাৰ প্ৰৱৰ্তন কৰিছিল। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠান সামৰাৰ পূৰ্বে এতিয়া আপোনালোকক এনে এটি গীত শুনাবলৈ বিচাৰিছোঁ, যিটো গীতে অসমীয়া গীতী সাহিত্যৰ ধাৰাত এক নতুনত্বৰ সূচনা কৰিছিল।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে ময়ো এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: Work from home, অধিক বেতন, মাত্র এটা ক্লিকতে। আরে ওয়াহ,
5: ফসিলে
6: অসিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়,
7: জানি রক, সতর্ক হৈ রক।
8: তোৰ লৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
9: হয়।

0: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন কত পালি? গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
0: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অ, সঁচাকৈ বৰ ভাল কথা,
0: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আজি সন্ধিয়া 7:20 পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় নতুন দিল্লীৰ স্নাতক অভিনেতা পৰিচালক ভাস্কৰ বৰুৱা, আগ ধৰিব প্ৰাণজিৎ প্ৰীতম কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:20 পৰা।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস।

কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে কালি ধেমাজি জিলাৰ জোনাৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। দলটোৱে বান বিধ্বস্ত অৰুণ চাপৰি, মধুপুৰ, মাজৰবাৰী, আনন্দনগৰ, চিমেন নদী ৰেলৱে দলং, লেকু নৈ, কেমি দলং আদিকে ধৰি বহুকেইটা অঞ্চল পৰিদৰ্শন কৰি বানৰ ক্ষয়ক্ষতিৰ বুজ লয়। প্ৰতিনিধি দলটোৱে স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বিষয়েও আলোচনা কৰে। তেওঁলোকে লগতে খহনীয়াৰ প্ৰতিৰোধ আৰু ক্ষতিগ্ৰস্ত অঞ্চলৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। বানত গৃহহীন হৈ পৰা পৰিয়াল আৰু তেওঁলোকৰ জীৱন জীৱিকা পুনৰ স্বাভাৱিক কৰাৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও প্ৰতিনিধি দলটোৱে আলোচনা কৰে। দলটোক লখিমপুৰৰ সাংসদ প্ৰাণ বৰুৱা, জোনাৰ বিধায়ক ভুৱন পেগু, জিলা আয়ুক্ত প্ৰমুখ্যে অন্যান্য বিষয়াসকলে সংগ দিয়ে। সাংসদ প্ৰাণ বৰুৱাই চিমেন নৈৰ বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্ত কৰা ৰেল দলঙৰ অংশটো পুনৰ নিৰ্মাণ কৰাত কিছু সময়ৰ প্ৰয়োজন হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। অসম চুক্তিৰ ৰূপায়ণ তথা সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি বিধানসভাত কয় যে অসমৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্তৰ 38.959 কিলোমিটাৰ অঞ্চল এতিয়া উন্মুক্ত হৈ আছে। আনহাতে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শৱলী কাৰ্যকৰী কৰাৰ বাবে চৰকাৰে উদ্যোগ গ্ৰহণ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শ্ৰীবৰাই কয় যে অসমৰ সৈতে বাংলাদেশৰ সীমান্তৰ মুঠ দৈৰ্ঘ্য হৈছে 267.5 কিলোমিটাৰ। ইয়াৰে ধুবুৰী জিলাত 30.370 কিলোমিটাৰ, দক্ষিণ চালমাৰা মাংগাছৰ জিলাত 4.239 কিলোমিটাৰ আৰু শ্ৰীভূমি জিলাত 4.35 কিলোমিটাৰ সীমান্ত ফেন্সিং বিহীন হৈ আছে। অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ সন্দৰ্ভত শ্ৰীবৰাই জনায় যে এই ক্ষেত্ৰত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শসমূহ NDA চৰকাৰৰ কাৰ্যকালতেই ৰূপায়ণ কৰা হ'ব। আনহাতে প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অতুল বৰাই কয় যে 4খন চুবুৰীয়া ৰাজ্যই অসমৰ প্ৰায় 82,751 হেক্টৰ ভূমি দখল ৰাখিছে। ধেমাজি জিলাৰ জোনাইত আজিৰে পৰা 4 দিনীয়া কাৰ্যসূচীৰে মিচিং ছাত্ৰ সংগঠন টাকাম মিচিং পৰিণ কেবামৰ 17th ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশনৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন

0: প্ৰাহিবলগীয়া প্ৰতিনিধিসকলক আদৰাৰ বাবে উদযাপন সমিতিয়ে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। অধিৱেশনত প্ৰায় 3,000 প্ৰতিনিধিয়ে অংশ ল'ব বুলি ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতিয়ে প্ৰকাশ কৰিছে।
1: এইবাৰ পুনৰ জুনাইত আমি জেনেৰেল কনফাৰেন্স আমি অনুষ্ঠিত কৰিবৰ কাৰণে গৈ আছো আৰু এইবাৰ আমাৰ ডেলিগেট 22খৰ পৰা 25খ আহিব। অলৰেডি ৰেজিষ্ট্ৰেশ্যন আমাৰ 2,000 প্লাছ হৈছে আৰু আমাৰ এইবাৰ ডেলিগেটত নতুন প্ৰজন্ম ইউনিভাৰ্চিটি আমাৰ কলেজ ইউনিট আমাৰ ইউনিভাৰ্চিটি থকা ইউনিট কমিটিসমূহৰ পৰা আৰু গাঁৱৰ যিবোৰ আমাৰ আঞ্চলিক কমিটি আছে সেই আঞ্চলিক কমিটিসমূহৰ পৰাও আমাৰ নতুন প্ৰজন্ম 50% উপস্থিত হ'ব। এইটো আমাৰ কাৰণে এটা পজিটিভ আমাৰ বাৰ্তা বা আমাৰ কাৰণে এটা খবৰ যে এইবাৰ আমাৰ নিউ জেনেৰেশ্যনেৰে এটা নতুন কমিটি এটা গঠনৰ দিশে আগবাঢ়ি গৈ আছে।
0: ডিব্ৰুগড় মহানগৰৰ প্ৰধান ডাকঘৰত কালি উজনি অসমৰ প্ৰথমটো স্বয়ংক্ৰিয় কিয়স্ক যন্ত্ৰ মুকলি কৰা হয়। এই ব্যৱস্থাৰ জৰিয়তে জনসাধাৰণে স্বয়ংক্ৰিয় পাৰ্চেল বুকিং ব্যৱস্থাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব আৰু কম সময়ৰ ভিতৰতে পাৰ্চেলসমূহ বুকিং কৰিব পৰা যাব। ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰ আৰু শনিবাৰে জিলাখনৰ বিভিন্ন পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ আয়োজনৰ সিদ্ধান্ত লৈছে। গ্ৰীষ্ম বন্ধৰ সময়ত জিলাখনত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পৰ্যটনক অধিক আকৰ্ষণীয় কৰি তোলাৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। হাফলং হ্ৰদ, ডিমা হাছাও ভিউ পইণ্ট, উমৰাংচু গল্ফ কৰ্চ আৰু জাতিংগাৰ দৰে জনপ্ৰিয় পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ অনুষ্ঠিত কৰা হ'ব। এই মহোৎসৱত বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, সাজ পোছাক, হস্তশিল্পৰ সামগ্ৰী আদিৰ বিপণী থাকিব। তদুপৰি বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ লোকনৃত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হ'ব। ডিব্ৰুগড় চহৰৰ মোহনঘাটৰ সমীপৰ টিংখং ভঙালীত ব্ৰহ্মপুত্ৰৰ খহনী অব্যাহত আছে। আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনোৱা মতে যোৱা দুদিনত ভঙালীৰ বহুকেইটা অঞ্চল খহনীয়াত জাহ গৈছে। বিভাগীয় কৰ্তৃপক্ষই খহনীয়াৰ প্ৰতিৰোধৰ বাবে ব্যৱস্থা লৈছে যদিও বিশেষ সফলতা লাভ কৰা নাই বুলি আমাৰ সংবাদদাতাই জনাইছে। আমাৰ এতিয়াৰ বাতৰি পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

0: সেয়া আছিল শান্তনু সংগীতা কাকতিৰ কণ্ঠৰ চহিৰুদ্দিন আলী আহমেদৰ ৰচিত গীত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ এয়া দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ ৰচনাৰে শান্তনু গোস্বামীৰ কণ্ঠৰ গীত, প্ৰযোজনা মোহনলাল ব্ৰহ্মৰ।

0: দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ ৰচনাৰে শান্তনু গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক বিজয়লক্ষ্মী দাসৰ কণ্ঠৰ গীত। গীতৰ কথা আৰু প্ৰযোজনা পুষ্পকান্ত বৰাৰ।

বিজয়লক্ষ্মী দাসৰ কণ্ঠত পুষ্পকান্ত বৰা ৰচিত গীতটি শুনিলে। গীতিমালিকাৰ এইবাৰৰ শিল্পী আৰিফুল হক, গীতিকাৰ প্ৰয়াগ শইকীয়া, প্ৰযোজনা যজ্ঞ বেজবৰুৱাৰ।

0: সেয়া আছিল প্ৰয়াগ শইকীয়াৰ ৰচনাৰে আৰিফুল হকৰ কণ্ঠৰ গীত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: কি হয়
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰ।

0: ইয়াতে মহৰ খুঁটি
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
1: তেতিয়া হলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: গীতিমালিকাৰ শেহতীয়া পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচনাৰে গীতাঞ্জলি শৰ্মা বৰাৰ কণ্ঠৰ গীত

সেয়া আছিল পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচনাৰে গীতাঞ্জলি শৰ্মা বৰাৰ কণ্ঠৰ গীত। গীতিমালিকা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

আজি নিশা 10 বজাত এটি আলোচনা বিষয় অসমত প্ৰত্নতাত্ত্বিক পৰ্যটন। ইয়াত ভাগ ল'ব স্বপ্ননীল বৰুৱা, ডক্টৰ দীপিৰেখা কলি আৰু ডক্টৰ প্ৰণৱজ্যোতি শৰ্মাই। আগধৰিব ঋতুপৰ্ণ দাসে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হৈছে, অসমৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্তৰ 38.959 কিলোমিটাৰ অঞ্চল এতিয়াও উন্মুক্ত হৈ আছে বুলি বিধানসভাত মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ। ৰাজ্যত এতিয়াৰ পৰা সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে বনজ ৰাজহ সংগ্ৰহ কৰা হ'ব বুলি বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘোষণা। ৰবীন্দ্ৰ ভৱনৰ মেৰামতি কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ব্যৱস্থা গ্ৰহণ। বতৰ বিজ্ঞান বিভাগৰ আজি আৰু অহা 3-4 দিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল ধুমুহা বৰষুণৰ সম্ভাৱনা প্ৰকাশ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স আৰু মৰক্কো মুখামুখি।

0: নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজনাথ ভট্টাচাৰ্য। এতিয়া শুনক বিতং বাতৰি। অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত সুৰক্ষা তথা উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি বিধানসভাত কয় যে অসমৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্তৰ 38.959 কিলোমিটাৰ অঞ্চল এতিয়াও উন্মুক্ত হৈ আছে। আনহাতে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰাৰ বাবে চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শ্ৰীবৰাই কয় যে অসমৰ সৈতে বাংলাদেশৰ সীমান্তৰ মুঠ দৈৰ্ঘ্য হৈছে 267.5 কিলোমিটাৰ। ইয়াৰে ধুবুৰী জিলাত 30.370 কিলোমিটাৰ, দক্ষিণ শালমৰা মানকাছৰ জিলাত 4.239 কিলোমিটাৰ আৰু শ্ৰীভূমি জিলাত 4.35 কিলোমিটাৰ সীমান্ত ফেন্সিংবিহীন হৈ আছে।
1: তো আমাৰ মূল লক্ষ্য হৈছে যে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা যাতে আৰু ভৱিষ্যতৰ দিনত অবাধ প্ৰব্ৰজন হ'ব নোৱাৰে সেইটো নিশ্চিত কৰা। আৰু তাৰ কাৰণে আমি সকলোৱে জানো যে বৰ্ডাৰত বৰ্ডাৰ ছিকিউৰিটি ফৰ্চ আছে, আৰু ইয়াৰ উপৰিও ছেকেণ্ড লাইন অফ ডিফেন্স শক্তিশালী কৰিবৰ কাৰণে আমাৰ চৰকাৰে ইতিমধ্যে ব্যৱস্থা লৈছে। তাত বৰ্ডাৰ কেইটামান আউটপোষ্ট, 14টা আউটপোষ্ট আছে, আৰু বৰ্ডাৰ ফেন্সিং ইতিমধ্যে বহুখিনি ঠাইত হৈছে। শ্ৰীভূমিটো হৈছে তাত কাছাৰত 27.30 কিলোমিটাৰ কাছাৰত বৰ্ডাৰ ফেন্সিঙৰ কাম সম্পূৰ্ণ হৈ উঠিছে। শ্ৰীভূমিত 93.95 কিলোমিটাৰ বৰ্ডাৰ ফেন্সিঙৰ কাম সম্পূৰ্ণ হৈ উঠিছে, আৰু ধুবুৰীত 141 কিলোমিটাৰৰ ভিতৰত 107.291 কিলোমিটাৰ বৰ্ডাৰ ফেন্সিঙৰ কাম সম্পূৰ্ণ হৈ উঠিছে ধুবুৰী আৰু চাউথ শালমৰা। গতিকে আমাৰ চৰকাৰে এই ক্ষেত্ৰত খুব সচেতন

0: অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ সন্দৰ্ভত শ্ৰীবৰাই জনায় যে এই ক্ষেত্ৰত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শসমূহ এন ডি এ চৰকাৰৰ কাৰ্যকালতে ৰূপায়ণ কৰা হ'ব। আন এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অতুল বৰাই কয় যে 4খন চুবুৰীয়া ৰাজ্যই অসমৰ প্ৰায় 82,751 হেক্টৰ ভূমি দখলত ৰাখিছে। তথ্য অনুসৰি নাগালেণ্ডে 59,490.21 হেক্টৰ, অৰুণাচল প্ৰদেশে 16,144.01 হেক্টৰ, মেঘালয়ে 3,441.86 হেক্টৰ আৰু মিজোৰামে 3,675.78 হেক্টৰ ভূমি দখল কৰি আছে। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা বনজ ৰাজহ এতিয়াৰে পৰা সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি সন্ধিয়া বন আৰু জি এছ টি বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত কোনো লোকৰ পোনপটীয়া হস্তক্ষেপ নাথাকিব। ৰাজ্যত বনজ ৰাজহ সংগ্ৰহ ব্যৱস্থাক অধিক স্বচ্ছ, গতিশীল আৰু দুৰ্নীতিমুক্ত কৰাৰ লক্ষ্যৰে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীমল্লবৰুৱাই কয় যে অনলাইন ব্যৱস্থাৰে সংগ্ৰহ কৰা ৰাজহ পোনে পোনে চৰকাৰী কোষাগাৰত জমা হ'ব। এতিয়াৰে পৰা বন বিষয়া বা কৰ বিষয়াই কৰ সংগ্ৰহৰ পৰিৱৰ্তে মাত্ৰ নথিহে পৰীক্ষা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বৈধভাৱে ব্যৱসায় চলোৱা আৰু সততাৰে কৰ পৰিশোধ কৰা থলুৱা ব্যৱসায়ীসকলে যাতে ৰাষ্ট্ৰীয় ঘাইপথত অযথা বাধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবেও ব্যৱস্থা লোৱা হৈছে।
1: অসমৰ বিভিন্ন ঠাইত যিখিনি আমাৰ ফৰেষ্ট ৰয়েলটি বা ফৰেষ্টৰ বিভিন্ন ৰেভিনিউ আহে, এই ৰেভিনিউখিনি আমি কেনেকে কালেক্ট কৰাৰ সুবিধা হয় আৰু গোটেই চিষ্টেমটোত কেনেকে আমি অনলাইন প্ৰচেছ য'ত হিউমেন বা কতো কথা নাই অনলাইনত পইচাটো জমা হয় তেনেকুৱা ধৰণৰ ব্যৱস্থাটো কি হ'ব পাৰে আৰু ফৰেষ্ট ৰয়েলটিৰ লগত জি এছ টিটো একেলগে কালেক্ট হয় কাৰণ দুইটাই ৰেভিনিউ বা এটা ৰেভিনিউ এটা জি এছ টি, গতিকে গোটেই বস্তুখিনি কেনেকে কালেক্ট হ'ব ফৰেষ্ট এণ্ড টেক্স ফাইনেন্স ডিপাৰ্টমেণ্টে একেলগে কথাখিনি পাতিছোঁ।
0: ডিব্ৰুগড়ত স্থাপন হ'বলগীয়া অসম বিধানসভাৰ চৌহদ নিৰ্মাণ সন্দৰ্ভত লোক নিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে কালি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এখন বৈঠকত মিলিত হয়। বৈঠকত চৌহদ নিৰ্মাণৰ পৰিকল্পনা বিতং পৰ্যালোচনা কৰা হয়। অধ্যক্ষগৰাকীয়ে ভৱিষ্যতৰ প্ৰয়োজনীয়তাসমূহৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰকল্পৰ কিছু সংশোধনীৰ পৰামৰ্শ দিয়ে। বিধানসভাৰ সচিবালয় চৌহদত অধ্যক্ষ উপাধ্যক্ষৰ আৱাস, বিধানসভাৰ সদস্যসকলৰ আসন, সচিবালয়ৰ কৰ্মচাৰীৰ আৱাস আদি সন্দৰ্ভত শ্ৰীদাসে পৰামৰ্শ আগবঢ়োৱাৰ লগতে মুখ্যমন্ত্ৰীক এই সংশোধনীৰ বিৱৰণ দাখিল কৰি অৱগত কৰাৰ বাবে শীৰ্ষ বিষয়াসকলক নিৰ্দেশ দিয়ে। বৈঠকত লোক নিৰ্মাণ, গৃহ বিভাগৰ বিশেষ আয়ুক্ত আৰু বিশেষ সচিব, মুখ্য অভিযন্তা, বিধানসভাৰ সচিব আৰু অতিৰিক্ত সচিবকে ধৰি অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। গুৱাহাটী মহানগৰৰ চাফ চিকুণতাৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিছে। মহানগৰৰ স্বচ্ছতা পৰ্যবেক্ষণ কৰাৰ বাবে গুৱাহাটীৰ 6টা খণ্ডত 2টাকৈ মুঠ 12টা ফ্লাইং স্কোৱাড গঠন কৰা হ'ব। পৌৰ নিগমৰ ৱাৰ্ডসমূহ পৰ্যবেক্ষণ কৰিবলগীয়া এই ফ্লাইং স্কোৱাডে স্বচ্ছতা ভংগ কৰা লোকসকলক চিনাক্ত কৰিব আৰু পৰৱৰ্তী সময়ত গুৱাহাটী পৌৰ নিগম আইনৰ 393 ধাৰাৰ অধীনত তেওঁলোকক জৰিমনা বিহা হ'ব। এই সন্দৰ্ভত মেয়ৰ মৃগেন শৰণীয়াই মন্তব্য কৰে যে নিগমে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিলেও স্বচ্ছতাক লৈ মহানগৰৰ বহু নাগৰিক এতিয়াও সজাগ নহয় আৰু তেওঁলোকৰ অমনোযোগিতাৰ ফলতেই ৰাজহুৱা স্থানসমূহ অপৰিষ্কাৰ হৈ থকা পৰিলক্ষিত হয়। লক্ষণীয়ভাৱে পৌৰ নিগমে স্বচ্ছতা বৰ্তাই ৰাখিবলৈ শেহতীয়াকৈ জৰিমনাৰ নিৰিখ বৃদ্ধি কৰিছে। নিগমৰ নতুন নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰিলে 500 টকা, ৰাজহুৱা স্থানত থু পেলালে 300 টকা, জন্তুৰ মলমূত্ৰ পেলালে বা শৌচ প্ৰস্ৰাৱ কৰিলে 500 টকা, ৰাস্তা বা ৰাজহুৱা স্থানত আৱৰ্জনা পেলালে 2000 টকা, মাছ বা কাৰখানা আদিৰ আৱৰ্জনা পেলালে 1000 টকালৈকে জৰিমনা ভৰিব লাগিব। জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি মেয়ৰ শৰণীয়াই প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে কালি ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। দলটোৱে বানবিধ্বস্ত অৰুণ চাপৰি, মধুপুৰ, মাজৰবাৰী, আনন্দনগৰ, চিমেন নদীৰ ৰেলৱে দলং, লেকু নৈ, কেমি দলং আদিকে ধৰি বহুকেইটা অঞ্চল পৰিদৰ্শন কৰি বানত ক্ষয়ক্ষতিৰ বুজ লয়। প্ৰতিনিধি দলটোৱে স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বিষয়েও আলোচনা কৰে। তেওঁলোকৰ লগতে খহনীয়া প্ৰতিৰোধ আৰু ক্ষতিগ্ৰস্ত অঞ্চলৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। বানত গৃহহীন হৈ পৰা পৰিয়াল আৰু তেওঁলোকৰ জীৱন জীৱিকা পুনৰ স্বাভাৱিক কৰাৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও প্ৰতিনিধি দলটোৱে আলোচনা কৰে।

0: দলটোক লখিমপুৰৰ সাংসদ প্ৰজন বৰুৱা, জোনাইৰ বিধায়ক ভুৱন পেগু, জিলা আয়ুক্ত প্ৰমুখ্যে অন্যান্য বিষয়াসকলে সং দিয়ে। সাংসদ প্ৰজন বৰুৱাই চিমেন নৈৰ বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্ত কৰা ৰেল দলঙৰ অংশটো পুনৰ নিৰ্মাণ কৰাত কিছু সময়ৰ প্ৰয়োজন হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্য চৰকাৰে ৰবীন্দ্ৰ ভৱনৰ মেৰামতিৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি এই সন্দৰ্ভত লোকনিৰ্মাণ আৰু সাংস্কৃতিক বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু প্ৰেক্ষাগৃহটোৰ সামগ্ৰিক অৱস্থাৰ বুজ লয়। শ্ৰীবৰাই প্ৰেক্ষাগৃহটো শীঘ্ৰে সাংস্কৃতিক কাম কাজৰ বাবে ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে মজিয়াত পানী সুমোৱা, শীততাপ নিয়ন্ত্ৰণ ব্যৱস্থা, লাইট জেনেৰেটৰ শব্দ ব্যৱস্থাৰ মেৰামতি, সীমান্ত বেৰ নিৰ্মাণ আদি কামবোৰ সোনকালে সম্পূৰ্ণ কৰিবলৈ লোকনিৰ্মাণ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। প্ৰেক্ষাগৃহটোৰ সৈতে সাংস্কৃতিক জগতৰ লোকসকলৰ জড়িত আৱেগৰ কথা বিবেচনা কৰি মেৰামতি কামত যাতে কোনোধৰণৰ খুঁত ৰৈ নাযায় সেয়া নিশ্চিত কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। বৈঠকত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব ৰঞ্জিত স্বৰ্গীয়াৰী, সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস, লোকনিৰ্মাণ বিভাগৰ অধীক্ষক অভিযন্তা অচিন্ত বৰুৱা প্ৰমুখ্যে ভালেসংখ্যক বিষয়া উপস্থিত থাকে। অহা 3 আগষ্টত শোণিতপুৰ জিলা দিৱস উদযাপনৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। দৰং জিলাৰ পৰা কাটি আনি 1983 চনৰ 3 আগষ্টত শোণিতপুৰ জিলা গঠন কৰা হৈছিল। জিলা দিৱস উদযাপনৰ প্ৰতি লক্ষ্য ৰাখি কালি জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত অতিৰিক্ত জিলা আয়ুক্তকে ধৰি ৰঙাপাৰা, নদুৱাৰ আৰু বৰচলা সমজিলাৰ আয়ুক্তসকল, ৰাজহ চক্ৰ বিষয়াসকল, প্ৰতিটো বিভাগৰ জিলা বিষয়া, আৰক্ষী প্ৰশাসনৰ বিষয়াসকলো উপস্থিত থাকে। তেজপুৰ সাহিত্যসভা, বান থিয়েটাৰ, অসমীয়া ক্লাব, তৰুণ অসম সংঘ, তেজপুৰ জিলা ক্ৰীড়া সন্থা আদি সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ বিষয়ববীয়াইও সভাত অংশগ্ৰহণ কৰে। সেইদিনা দিনত বিভিন্ন কাৰ্যসূচী উদযাপন কৰাৰ পাছত তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাৰ পৰা জিলা দিৱসৰ মূল অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে পৰ্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰ আৰু শনিবাৰে জিলাখনৰ বিভিন্ন পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ আয়োজনৰ সিদ্ধান্ত লৈছে। গ্ৰীষ্মবন্ধৰ সময়ত জিলাখনত পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত পৰ্যটনক অধিক আকৰ্ষণীয় কৰি তোলাৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। হাফলং হ্ৰদ, ডিমা হাছাও ভিউ পইণ্ট, উমৰাংছ' গল্ফ কৰ্চ আৰু জাতিংগাৰ দৰে জনপ্ৰিয় পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ অনুষ্ঠিত কৰা হ'ব। এই মহোৎসৱত বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, সাজ পোছাক, হস্তশিল্পৰ সামগ্ৰী আদিৰ বিপণী থাকিব। তদুপৰি বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ লোকনৃত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব। ইয়াৰ জৰিয়তে স্থানীয় উদ্যোগী শিল্পী আৰু ব্যৱসায়ীসকলক বিপণনৰ সুযোগ প্ৰদান কৰি আৰ্থিক বিকাশত সহায়ৰ লগতে জিলাখনৰ পৰ্যটন উদ্যোগ শক্তিশালী হৈ উঠিব বুলি আশা কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু অহা 3-4 দিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল বৰষুণৰ লগতে গাজনি ঢেৰেকনিৰে ধুমুহা অহাৰ সম্ভাৱনা আছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত 6 চেণ্টিমিটাৰ পৰ্যন্ত গাজনি ঢেৰেকনিয়ে বৰষুণ হ'ব পাৰে। ইয়াৰ ফলত পানী জমা হৈ অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে বানৰ বাবে যান বাহন চলাচলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত ভূমিস্খলন হোৱাৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্ৰশাসনসমূহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আছে আৰু সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰখা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিয়া অনুসৰি আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে। ধেমাজি জিলাৰ জোনাইত আজিৰে পৰা 4 দিনীয়া কাৰ্যসূচীৰে মিচিং ছাত্ৰ সংগঠন টাকাম মিচিং পৰিণ কেবাঙৰ সপ্তদশ ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশনৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা আহিবলগীয়া প্ৰতিনিধিসকলক আদৰাৰ বাবে উদযাপন সমিতিয়ে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। অধিৱেশনত প্ৰায় 3,000 প্ৰতিনিধিয়ে অংশ ল'ব বুলি ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতিয়ে প্ৰকাশ কৰিছে।
1: এইবাৰ পুনৰ জোনাইত আমি জেনেৰেল কনফাৰেন্স আমি অনুষ্ঠিত কৰিবৰ কাৰণে গৈ আছো আৰু এইবাৰ আমাৰ ডেলিগেট 2,200-2,500 আহিব। অলৰেডি ৰেজিষ্ট্ৰেচন আমাৰ 2,000+ হৈছে আৰু আমাৰ এইবাৰ ডেলিগেটত নতুন প্ৰজন্ম, ইউনিভাৰ্চিটি, আমাৰ কলেজ ইউনিট, আমাৰ ইউনিভাৰ্চিটি থকা ইউনিট কমিটিসমূহৰ পৰা আৰু গাঁৱৰ যিবোৰ আমাৰ আঞ্চলিক কমিটি আছে সেই আঞ্চলিক কমিটিসমূহৰ পৰাও আমাৰ নতুন প্ৰজন্ম 50% উপস্থিত হ'ব।
0: ফিফা বিশ্বকাপ ফুটবল

0: প্ৰতিযোগিতাত ফ্ৰান্স আৰু মৰক্কো প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা ডেৰ বজাত অনুষ্ঠিত হ'ব। কাইলৈ ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়ামৰ সন্মুখীন হ'ব। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ কুমাৰ ডেভিড দাসৰ সৈতে।
1: ইৰাণ আমেৰিকাৰ মাজত পুনৰ আৰম্ভ হোৱা সংঘাত আৰু ইয়াৰ ফলশ্ৰুতিত পুনৰ তেলৰ মূল্য বৃদ্ধি, অসম বিধানসভাৰ বিভিন্ন আলোচনা তথা শাসক বিৰোধীৰ বাকযুদ্ধ, বিশ্বকাপ ফুটবলকে ধৰি বিভিন্ন খবৰে আজি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। ইয়াৰে ইৰাণ আমেৰিকা যুদ্ধ আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ বাতৰিটো প্ৰাগকেইখন কাকতেই বিশেষ গুৰুত্ব দিছে। বাতৰিটো অসমীয়া খবৰ, অসমীয়া প্ৰতিদিন তথা দৈনিক অসমকে ধৰি অন্যান্য কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 16 অসম বিধানসভাৰ বাজেট অধিৱেশনত চৰকাৰৰ তৰফৰ পৰা সদৰি কৰা বিভিন্ন তথ্য আৰু শাসক বিৰোধীৰ বিধায়ক মন্ত্ৰীৰ মাজত উচ্চ অৱস্থাৰ খবৰেও দৈনিক জনমভূমি তথা ৰাজস্থান ট্ৰিবিউন কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। দৈনিক অগ্ৰদূত কাকতে বিশ্বকাপ ফুটবল সম্পৰ্কীয় খবৰৰ প্ৰথম পৃষ্ঠাত স্থান দিছে। আনহাতে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ ল'বলৈ কেন্দ্ৰৰ পৰা অহা প্ৰতিনিধি দলৰ এটা খবৰ ৰাজস্থান ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। অসমৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্তৰ 38.959 কিলোমিটাৰ অঞ্চল এতিয়াও উন্মুক্ত হৈ আছে বুলি বিধানসভাত মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ। ৰাজ্যত এতিয়াৰ পৰা সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে বনজ ৰাজহ সংগ্ৰহ কৰা হ'ব বুলি বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ঘোষণা। ৰবীন্দ্ৰ ভৱনৰ মেৰামতি কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ব্যৱস্থা গ্ৰহণ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 12:30 বজাত ফ্ৰান্স আৰু মৰক্কো মুখামুখি। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11:00 বজাত বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকলৈ আগবঢ়াইছো বিশ্বনাথ জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে বিশ্বনাথৰ পৰা আমাৰ সংবাদদাতা অম্লান কাশ্যপ সাহা। স্বাধীনতাৰ 78 বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো বিজুলীৰ পোহৰ নেদেখা বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ এখন গাঁৱত শেহতীয়াকৈ হ'ল বিজুলী সংযোগ। উৎফুল্লিত হৈ পৰিছে গাঁওবাসী। এই সন্দৰ্ভত সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
2: চলিত বৰ্ষৰ বিধানসভা নিৰ্বাচনত নৱনিৰ্বাচিত বিধায়ক মুনিন্দ্ৰ দাসে কথা দিছিল গাঁওবাসীক যে জয়ী হলে বিদ্যুৎ সংযোগ কৰিব গাঁওখনৰ বাবে। কথা দি কথা ৰখাৰ বাবে গাঁওবাসীয়ে স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। পূৰ্বে গাঁওখনৰ ছাত্ৰ ছাত্ৰীসকলে লেম চাকিৰ পোহৰত অধ্যয়ন কৰিছিল। উৎকট গৰমত সকাহ দিবলৈ নাছিল কোনো বিদ্যুৎ চালিত সা সৰঞ্জাম। কিন্তু এতিয়া বিদ্যুৎ সংযোগ স্থাপনৰ লগে লগে গাঁওবাসীয়ে যেন লাভ কৰিলে সকলো সুবিধা।
1: দিল্লীত অনুষ্ঠিত হ'বলগীয়া 53 সংখ্যক ৰাষ্ট্ৰীয় বাল বৈজ্ঞানিক প্ৰদৰ্শনী 2026ত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছে বিশ্বনাথৰ আদৰ্শ বিদ্যালয় হাকুমথাৰ দুজন ছাত্ৰ। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
2: ছাত্ৰ দুজন হৈছে প্ৰতাপ ঠাকুৰ আৰু আছিকুৰ ৰহমান। দুয়োজন বিদ্যালয়খনৰ নৱম শ্ৰেণীত অধ্যয়নৰত। প্ৰথমে ৰাজ্যিক পৰ্যায়ৰ বাল বৈজ্ঞানিক প্ৰদৰ্শনী 2026ত অনলাইন মাধ্যমৰ জৰিয়তে আয়োজন কৰা হৈছিল। সেই অনুসৰি SCERTয়ে অনলাইন পৰ্টেলৰ জৰিয়তে জিলাসমূহে দাখিল কৰা প্ৰদৰ্শনী আৰ্হিসমূহৰ মাজৰ পৰা বাছনি কৰা প্ৰদৰ্শনীসমূহ NCERT নতুন দিল্লীৰ দ্বাৰা আয়োজিত 53তম ৰাষ্ট্ৰীয় বাল বৈজ্ঞানিক প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হ'ব। উল্লেখ্য যে ছাত্ৰ দুজনে ইক' পাৱাৰ চাইকেলৰ এটি প্ৰজেক্ট নিৰ্মাণ কৰিছিল। চাইকেল চলোৱাৰ ফলত উৎপন্ন হোৱা বতাহৰ জৰিয়তে বিদ্যুৎ সৃষ্টি কৰি বেটাৰীৰ সহায়ত বিভিন্ন উপকৰণ ব্যৱহাৰ কৰিব পৰাকৈ সামগ্ৰীবিধ নিৰ্মাণ কৰিছিল। ছাত্ৰ দুগৰাকীৰ উদ্ভাৱনৰ বাবে গৌৰৱান্বিত বিদ্যালয়খনৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী লগতে শিক্ষক শিক্ষয়িত্ৰীসকল। প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত বিদ্যালয়খনৰ শিক্ষক ৰোশন ছেত্ৰী, মধুমিতা বৰা আৰু হিমাশ্ৰী দেৱী চমুৱাই বিশেষভাৱে সহায় কৰিছিল দুই ছাত্ৰক।
1: বিশ্বনাথ জিলাৰ গহপুৰত কনকলতা যুৱ সংঘৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, গহপুৰ শিল্পী সমাজ আৰু পৌৰসভাৰ সহযোগত গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। এই কৰ্মশালাৰ বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
2: বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ সমজিলাত কনকলতা যুৱক সংঘৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গহপুৰ আঞ্চলিক গহপুৰ শিল্পী সমাজ আৰু পৌৰসভাৰ সহযোগত চলি আছে গ্ৰীষ্মকালীন কৰ্মশালা। প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ লৈছে অভিনয়, নৃত্য আৰু গীতৰ এই কৰ্মশালাত। অসমৰ ছবি জগতৰ কেইবাগৰাকীও সমল ব্যক্তিয়ে প্ৰশিক্ষণ প্ৰদান কৰিছে উক্ত প্ৰশিক্ষণত। গহপুৰ হাইস্কুলৰ প্ৰেক্ষাগৃহত যোৱা 2 জুলাইৰ পৰা আৰম্ভ হোৱা কৰ্মশালাখনি অহা 18 জুলাইত অন্ত পৰিব। উল্লেখ্য যে এই

0: কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিছে অসমৰ নাট্য জগত তথা সাংস্কৃতিক জগতৰ এগৰাকী বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই।
1: বিশ্বনাথৰ শিক্ষা জগতত দীক্ষাৰ জৰিয়তে ব্যতিক্ৰমী প্ৰয়াস চলাইছে বিধায়ক পল্লৱলোচন দাসে। বিধায়কগৰাকীয়ে 30 মেধাৱী ছাত্ৰ ছাত্ৰীক নীট আৰু জে ই ইৰ দৰে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে। এই বিষয়ে শুনক আমাৰ সংবাদদাতাৰ পৰা।
0: বিশ্বনাথ বিধানসভা সমষ্টিৰ শৈক্ষিক পৰিৱেশ উন্নয়নৰ বাবে এক বৃহৎ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে সমষ্টিটোৰ নৱনিৰ্বাচিত বিধায়ক পল্লৱলোচন দাসে। বিশ্বনাথৰ নতুন আৱৰ্ত ভৱনত বিধায়কগৰাকীয়ে দীক্ষা নামৰ এক নতুন আঁচনিৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। এই আঁচনিৰ অধীনত বিশ্বনাথ বিধানসভা সমষ্টিৰ 30 মেধাৱী ছাত্ৰ ছাত্ৰীক নীট জে ইৰ দৰে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। এই ছুপাৰ 30 গোটৰ সমস্ত দায়িত্ব বহন কৰিব হেলিয়ন নামৰ আগশাৰীৰ এটা শিক্ষা প্ৰতিষ্ঠানে। এডিআই পৰীক্ষাৰ জৰিয়তে 2,00,000 নিবনুৱাক নিযুক্তি দিয়া ৰাজ্য চৰকাৰৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি বিশ্বনাথৰ 2,000 যুৱক যুৱতীক এডিআই পৰীক্ষাৰ বাবে বিশেষ প্ৰশিক্ষণ প্ৰদান কৰিব বিধায়কগৰাকীৰ নেতৃত্বত। ইচ্ছুক প্ৰাৰ্থীয়ে অনলাইন যোগে এই সুবিধা লাভ কৰিব। কেৱল এডিআই নহয়, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন চাকৰিৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই প্ৰশিক্ষণৰ জৰিয়তে যুৱচামক প্ৰস্তুত কৰা হ'ব। দ্বিতীয়বাৰৰ বাবে APSC পৰীক্ষাৰ প্ৰশিক্ষণৰ ব্যৱস্থাও কৰা হ'ব। এই প্ৰশিক্ষণসমূহ গ্ৰহণ কৰিবলৈ ইচ্ছুক যুৱক যুৱতীসকলে বিগত 2 জুলাইৰ পৰা অনলাইন ফৰ্ম মুকলি কৰা হৈছে আৰু আগ্ৰহী প্ৰাৰ্থীসকলে www.diksha.co.in ৱেবছাইটত গৈ অহা 12 জুলাইৰ ভিতৰত ফৰ্ম পূৰণ কৰি জমা দিব লাগিব।
1: জিলাৰ ৰেহৰূপৰ পৰা আজি আমি বিদায় লৈছো। কাইলৈ আপোনালোকক লগ পাম আন এখন জিলাৰ সৈতে। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত বিশ্বনাথ জিলাৰ ৰেহৰূপ শুনিলে। সংবাদদাতা আছিল অম্লান কাশ্যপ সাহা।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ',
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈয়ে বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 730 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপতো শুনিব পাৰে। ফোনিন কল্পতৰু আজিৰ অনুষ্ঠানটিলৈ মই বিনীতা ডেকাই জনাইছো আদৰণি। শ্ৰোতাসকলে নিজৰ প্ৰিয় গীতটি শুনিবলৈ আমালৈ ফোন কৰিব পাৰিব এই দুটি নম্বৰত 03612662325 আৰু 03612661876। ফোন নম্বৰ দুটি পুনৰ কৈছো 03612662325 আৰু 03612661876। আদৰৰ শ্ৰোতা, আপোনালোকৰ ফোন অহালৈ আমি এটি গীত শুনো আহক জুবিন গাৰ্গৰ কণ্ঠত।

0: জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে আমালৈ এটি ফোন আহিছে। হেল্ল'
1: হেল্ল' নমস্কাৰ, মই হিতেশৰ লহকৰ।
0: হয় হিতেশৰ লহকৰ ডাঙৰীয়া, আজি কি গীত শুনিব আপুনি?
1: মই জিলমিল জঞ্জলে কপালত,
0: জিলমিল হয় চাৰু গোহাঁইৰ কণ্ঠৰ জিলমিল জঞ্জলে কপালত। হয় হয় আছে, সুন্দৰ গীত শুনিব বিচাৰিছে আজি ৰাতিপুৱাই প্ৰথম গৰাকী শ্ৰোতা আজি আপুনি।
1: ভাল লাগে আৰু প্ৰথম পালে।
0: হয় হয়,
1: সত্তৰৰ পৰা ৰেডিঅ' শুনা মানুহ, আজি ৰিটায়াৰ পিছতো ৰেডিঅ'ৰ লগত আছো অংকৰ।
0: হয়, খুব ভাল কথা। এনেদৰে
1: চিঠি লিখিলো আৰু কল্পতৰুলৈ।
0: হয় হয়, তেতিয়াতো চিঠি চিঠি লিখিছিল।
1: চিঠি কমি গ'ল আৰু।
0: হয় হয়, নিশ্চয় আপোনাৰ প্ৰিয় গীতটি আমি শুনাই দিছো।
1: মই কেইজনমান বন্ধুৰ নাম কম আজি।
0: হয় হয় কওক।
1: আনন্দ গন্ধিয়া, বংকিম দাস, কল্পনা আমিন, হাজেৰা বেগম, ৰূপালী কলিতা, মাধৱী নাথ, মাইনা দাস, মানস আৰু লক্ষ্য চহৰীয়া, এওঁলোক অতি প্ৰিয় শ্ৰোতা আৰু

0: চাৰু গুহাৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদ

0: ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থ্রাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
2: এপোলো এক্সেল কেয়ার হস্পিটাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: পুনৰ আহিছো ফোন ইন কল্পতৰু অনুষ্ঠানটিলৈ। আমালৈ আন এগৰাকী শ্ৰোতাই ফোন কৰিছে। হেল্ল'
4: হেল্ল' নমস্কাৰ।
3: নমস্কাৰ, কোনে কৈছে আপুনি?
4: মই মঙলদৈৰ পৰা বিনিয়ে ক'লো।
3: মঙলদৈৰ পৰা বিনিয়ে কৈছে, কি গীত শুনিব আজি?
4: আজি ফাৰ্ষ্ট মুভমেণ্টৰ বোলছবিখনৰ লতা মঙ্গেশকাৰ আৰু এছপিবালাৰ সুব্ৰমণ্যৰ কণ্ঠ ততা ততা গীতটি শুনাইলে ভাল পাম।
3: হয় হয়, নিশ্চয় শুনাব পাৰিম আমি গীতটি। ভালে আছে নহয়?
4: হয়, ভালে আছো বাৰু বৰ্তমান।
3: হয় হয়, আৰু অঁ ভালে আছো, ভালে আছো। ঠিক আছে, আপোনাৰ প্ৰিয় গীতটি আমি শুনাই দিছোঁ।
4: অ'কে, ধন্যবাদ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমালৈ আন এগৰাকী শ্ৰোতাই ফোন কৰিছে। হেল্ল'
5: হেল্ল' নমস্কাৰ বাইদেউ।
4: নমস্কাৰ, কোনে কৈছে আপুনি?
5: মই লাল গণেশৰ পৰা মাইনা দাসে ক'লো।
4: লাল গণেশৰ মাইনা দাস, কি গীত শুনিব আজি?
5: মই ভূপেন হাজৰিকাৰ কণ্ঠত হিন্দী ছবিৰ যি আপোনাৰ ভাল লগা গীত এটা শুনাই দিলে ভাল হ'ব বাইদেউ।
4: হয় নেকি? নিশ্চয়, ভূপেন হাজৰিকাৰ গীত শুনি ভাল পায়?
5: হয় হয়, মই বহুত ভাল পাওঁ বাইদেউ, হিন্দী বেংগলীও ভাল পাওঁ, অসমীয়াবিলাকো ভাল পাওঁ, প্ৰায় ভালেই পাওঁ বাইদেউ।
4: হয় হয়, তেখেতৰ গান বেয়া পোৱাৰ কথাই নাহে নহয় জানো? আমি খুব ভাল লাগিছে আজি ভূপেন হাজৰিকাৰ কণ্ঠৰ, তেখেতে সংগীত পৰিচালনা কৰা দমন দমন ছবিখনৰ এই গীতটি আমি শুনাই দিছোঁ আপোনাক।
5: ধন্যবাদ বাইদেউ।

0: ভূপেন হাজৰিকাৰ কণ্ঠত দমন ছবিৰ গীতটি শুনিলে। আন এগৰাকী শ্ৰোতাৰ সৈতে সংযোগত হৈছো। হেল্ল' হেল্ল'
1: সুপ্ৰভাত নমস্কাৰ।
0: সুপ্ৰভাত নমস্কাৰ, কোনে কৈছে আপুনি? শশী প্ৰভা কলিতা। কি গীত শুনিব আজি?
1: মই জুবিন গাৰ্গৰ মায়াবিনী গীতটো শুনাই দিব।
0: হয় হয়,
1: জুবিন আপোনালোকলৈ আৰু বংশৰ মানস আৰু সমূহ অসমবাসী ৰাইজলৈ ডেডিকেট কৰিলো।
0: হয় হয় নিশ্চয়, গীতটি আমিও ভাল পাওঁ শুনি। আপোনাৰ আপুনি আমালৈ আগতেও ফোন কৰিছিল নহয় জানো?
1: হয় হয় কৰিছিলো,
0: কৰি থাকে। হয় ফোনটো ব্যস্ত থাকে, সকলোৱে শুনিব বিচাৰিছে। আজি কেনেকুৱা লাগিছে ফোনটো পাই?
1: বহুত ভাল লাগিছে, আপোনালোকৰ মাতবোৰ শুনি শুনি আমাৰ পৰিয়ালৰ নিচিনা
0: হৈ গৈছে না। হয় হয়, আমি একেটা পৰিয়ালৰে, এনেদৰে শুনি থাকিব। ভাল লাগিল আপুনি ফোন কৰাৰ বাবে। আপোনাৰ প্ৰিয় গীতটি আমি শুনাই দিছো।
1: ধন্যবাদ।

0: জুবিন গাৰ্গৰ কণ্ঠৰ ডাক ছবিৰ গীতটি শুনিলে। হেল্ল'
1: হাই বাইদেউ, নমস্কাৰ।
0: নমস্কাৰ, কোনে কৈছে আপুনি?
1: মই নিতানন্দ ডেকাই ক'লো, দৰং জিলা।

0: মাহৰিপাৰা গাঁৱৰ পৰা।
1: দৰং জিলাৰ মহৰিপাৰাৰ পৰা কৈছে, কি গীত শুনিব?
0: মাহৰিপাৰা গাঁও, হয় হয়
1: মাহৰিপাৰা, হয় হয়, কি গীত শুনিব?
0: আজি ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠত মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক আস্থাৰ গান, এই গীতটি গালে
1: বঢ়িয়া বঢ়িয়া। আপুনি গান গায় ন? গান গায়?
0: হয়, এনেই সাধাৰণ এটা আখৰা কৰোঁ কেতিয়াবা কেতিয়াবা।
1: হয় হয়, ভাল লাগিছে, সুন্দৰকৈ গাই শুনালে গীতটি। আপোনাৰ অনুৰোধত আমি ভূপেন হাজৰিকাৰ কণ্ঠৰ এই গীতটি শুনাই দিছোঁ।
0: হয় বাইদেউ, মই মোৰ লগৰীয়া দুটাৰ নাম ক'ব পাৰিম নেকি?
1: হয় হয় কওক।
0: মোৰ শ্ৰদ্ধাৰে দিলীপ ডেকা, তাৰপিছতে দিনেশ শৰ্মা, মুনিন্দ বৰুৱা, এইকেইজনৰ কাৰণে মই গীতটি উপহাৰ দিছোঁ।
1: হয়, আপোনালোক আটাইকেইজনৰ অনুৰোধত আমি গীতটি শুনাই দিছোঁ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: ফোন ইন কল্পতৰুৰ অনুষ্ঠানৰ শেষৰ গৰাকী শ্ৰোতাৰ সৈতে কথা পাতিবলৈ লৈছো হেল্ল'
4: হেল্ল' হয় নমস্কাৰ
3: নমস্কাৰ কোনে কৈছে আপুনি
4: মই দৰং জিলাৰ খুৰাবাৰী মইনা কলিতাই ক'লো বাইদেউ
3: হয় হয় কি গীত শুনিব আজি
4: মই ধনদা পাঠকৰ যিকোনো এটি লোকগীত শুনাই দিলে সুখী হ'ম বাইদেউ
3: ধনদা পাঠকৰ কণ্ঠৰ এটি লোকগীত হয় যিকোনো এটি শুনাব দিছে গতিকে আমি শুনাইছোঁ সময়ো কম গতিকে শুনক আপোনাৰ
4: মই এজন শ্ৰোতাৰ নাম ল'ব বিচাৰিছোঁ
3: হয় হয়
4: কলিতাৰ নাম
3: হয় হয়

আজি মোক ডিউটিৰ মই সহায় কৰিলে। প্ৰেৰণা খনিকৰে, নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, ফটিক চন্দ্ৰ বৰ্মন, হৰমোহন বৰ্মন আৰু মায়ামণি শৰ্মা। ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিপুল কলিতা। এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো। সকলোলৈকে ধন্যবাদ জনাইছোঁ।

ধনদা পাঠকৰ কণ্ঠৰ এই লোকগীতটিৰে আজিৰ ফোন ইন কল্পতৰু অনুষ্ঠানটিৰ পৰা মই বিনীতা ডেকাই বিদায় লৈছোঁ। নমস্কাৰ।

আকাশবাণী গুৱাহাটীৰ মহাবাহু মাটিৰ গান আজিৰ অনুষ্ঠানত প্ৰথমে শুনো আহক বীণাপাণি ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠৰ ৰাভা গীত।

মাটিৰ গান অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক সাবিত্ৰী পাটৰ আৰু সংগীবৃন্দৰ কণ্ঠৰ তিৱা গীত।

মাটিৰ গান অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। বিধানসভাৰ মজিয়াত কাইলৈ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 2026-27 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰিব। বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ আলোচনা অনুষ্ঠিত হৈছে। প্ৰশ্নোত্তৰ শিতানেৰে আজিৰ সদনৰ কাম কাজ আৰম্ভ হয়। সদনৰ শূন্যকালীন ঘণ্টাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে ৰাজ্যত বৃদ্ধি পাই অহা জাল নোটৰ সৰবৰাহৰ প্ৰসংগ উত্থাপন কৰে। সদনত আজি দুখন সংশোধনী বিধেয়ক উত্থাপন কৰা হ'ব বুলি জানিব পৰা গৈছে। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা বনজ ৰাজহ এতিয়াৰে পৰা সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি সন্ধিয়া বন আৰু জি এছ টি বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত কোনো লোকৰ পোনপটীয়া হস্তক্ষেপ নাথাকিব। ৰাজ্যত বনজ ৰাজহ সংগ্ৰহ ব্যৱস্থাক অধিক স্বচ্ছ, গতিশীল আৰু দুৰ্নীতিমুক্ত কৰাৰ লক্ষ্যৰে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীমল্ল বৰুৱাই কয় যে অনলাইন ব্যৱস্থাৰে সংগ্ৰহ কৰা ৰাজহ পোনে পোনে চৰকাৰী কোষাগাৰত জমা হ'ব। এতিয়াৰে পৰা বন বিষয়া বা কৰ বিষয়াই কৰ সংগ্ৰহৰ পৰিৱৰ্তে মাত্ৰ নথিহে পৰীক্ষা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বৈধভাৱে ব্যৱসায় চলোৱা আৰু সততাৰে কৰ পৰিশোধ কৰা থলুৱা ব্যৱসায়ীসকলে যাতে ৰাষ্ট্ৰীয় ঘাইপথত অযথা বাধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবেও ব্যৱস্থা লোৱা হৈছে।
2: অসমৰ বিভিন্ন ঠাইত যিখিনি আমাৰ ফৰেষ্ট ৰয়েলটি বা ফৰেষ্টৰ বিভিন্ন ৰেভিনিউ আহে, এই ৰেভিনিউখিনি আমি কেনেকৈ কালেক্ট কৰাৰ সুবিধা হয় আৰু গোটেই চিষ্টেমটোত কেনেকৈ আমি অনলাইন প্ৰচেছ য'ত হিউমেন বা কতো কথা নাই অনলাইনত পইচাটো জমা হয় তেনেকুৱা ধৰণৰ ব্যৱস্থাটো কি হ'ব পাৰে আৰু ফৰেষ্ট ৰয়েলটিৰ লগত জি এছ টিটো একেলগে কালেক্ট হয় কাৰণ দুয়োটাই ৰেভিনিউ বা এটা ৰেভিনিউ এটা জি এছ টি, গতিকে গোটেই বস্তুখিনি কেনেকৈ কালেক্ট হ'ব ফৰেষ্ট এণ্ড টেক্স ফাইনেন্স ডিপাৰ্টমেণ্টে একেলগে কথাখিনি পাতিছো।
1: অষ্ট্ৰেলিয়া ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশখনৰ ভিক্টৰিয়াৰ গভৰ্ণমেণ্ট হাউচত তৃতীয় বাৰ্ষিক লীডাৰ সন্মিলনত অংশগ্ৰহণ কৰিছে। এই সন্মিলনত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি এলবানেজো উপস্থিত আছে। এই বৈঠকত দুয়োগৰাকী নেতাই কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মত বিনিময় কৰিব। বৈঠকত দুয়োখন দেশৰ প্ৰতিনিধিৰ দলেও অংশগ্ৰহণ কৰিছে। যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কালি এল নিনোৰ প্ৰভাৱৰ মোকাবিলা আৰু প্ৰাক প্ৰস্তুতি সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত অংশ লৈ অতিৰিক্ত জিলা আয়ুক্ত পংকজ বৰাই এল নিনোৰ ফলত সম্ভাৱ্য জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে বিভিন্ন বিভাগৰ বিশেষজ্ঞসকলক দিহা পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায়। সভাত যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰববী ডঃ সঞ্জয় বৰঠাকুৰে এল নিনোৰ প্ৰভাৱৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰে। তেওঁ যিকোনো প্ৰতিকূল পৰিস্থিতিৰ মুখামুখি হ'ব পৰাকৈ আকস্মিক কৌশল আৰু কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰে। বিভিন্ন চৰকাৰী বিভাগৰ মুৰববী আৰু বিশেষজ্ঞসকলে এই ক্ষেত্ৰত নিজ নিজ বিভাগৰ কৰণীয় আৰু পৰামৰ্শসমূহ ব্যক্ত কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু অহা 3-4 দিনত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল বৰষুণৰ লগতে গাজনি ধেৰেকণীৰে ধুমুহা অহাৰ সম্ভাৱনা আছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত 6 চেণ্টিমিটাৰ পৰ্যন্ত গাজনি ধেৰেকণীৰে বৰষুণ হ'ব পাৰে। ইয়াৰ ফলত পানী জমা হৈ অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে বান সমস্যাৰ যান বাহন চলাচলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত ভূমিস্খলন হোৱাৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্ৰশাসনসমূহে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰখা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। বিশ্বনাথ জিলাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই বিশ্বনাথ ঘাটৰ সমীপৰ

0: সন্যাসী গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে। খহনীয়াৰ ফলত বিশ্বনাথ ঘাটৰ শ্মশানথলীৰ পৰা চুৱাগুৰি ছুইচ গেটলৈকে বৃহৎ অঞ্চল নদীত জাহ যোৱাৰ আশংকাই দেখা দিছে। স্থানীয় লোকে শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাইছে। ডিব্ৰুগড় আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই শান্তিপাৰা অঞ্চলৰ পি এন ৰোডৰ এটা ভাড়াঘৰৰ পৰা বুজন পৰিমাণৰ মাদক দ্ৰব্যসহ এজন যুৱকক আটক কৰে। যুৱকজন বাবুল মেচ বুলি আৰক্ষীয়ে জনাইছে। অভিযানৰ সময়ত আৰক্ষীয়ে মাদক দ্ৰব্যৰ উপৰি তিনিটা লেপটপ, দহটা মোবাইল ফোন, সাতটা বেংক একাউণ্ট আৰু ভালেখিনি ৰূপৰ বাচন বৰ্তন জব্দ কৰে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে যুৱকজনৰ জেৰা অব্যাহত ৰাখিছে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া ষ্টুডিঅ'ত আছো মই মীনাক্ষী, ডিউটি ৰুমত গুণপ্ৰভা বৰা, নিয়ন্ত্ৰণ কক্ষত আছে কিশোৰ কুমাৰ শৰ্মা, আতিকুৰ ৰহমান আৰু মনোজ হাজৰিকা। এফ এম ট্ৰান্সমিটাৰত আছে দীপামণি ডেকা, ট্ৰান্সমিটাৰত অজয় আনন্দ, বিজিত শৰ্মা আৰু আছিফ আহমেদ। শ্ৰোতাসকল, এতিয়া শুনো আহক পাৰাগমালা লাইভ। আগবঢ়াইছে ব্ৰজমোহন প্ৰসাদে।
2: परागमाला लाइव के सभी श्रोताओं को ब्रजमोहन प्रसाद का नमस्कार।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিৎ প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, গীতেৰে কথাৰে অনুষ্ঠানটিৰ আজিৰ খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত মই উপস্থিত আছোঁ গুৱাহাটীৰ উজান বজাৰস্থিত সতী ৰাধিকা উদ্যানত। এগৰাকী যুৱতীক মই লগ পাইছোঁ। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
2: নমস্কাৰ, মোৰ নাম প্ৰিয়াংকা নাথ আৰু মই স্নাতকোত্তৰ শিক্ষয়িত্ৰী হয় ধমধমা জুনিয়ৰ কলেজৰ।
1: আপোনাক আমাৰ গীতেৰে কথাৰে অনুষ্ঠানলৈ আদৰণি জনাইছোঁ আৰু আজিৰ অনুষ্ঠানত মই কথা পাতিবলৈ লৈছোঁ সান্ধ্য ভ্ৰমণ সম্পৰ্কে। এই সান্ধ্য ভ্ৰমণৰ সময়খিনিয়ে দিনটোৰ ব্যস্ততা আমাক সকলোকে ফূৰ্তি প্ৰদান কৰে, আমি দিনটোৰ অৱসাদ দূৰ কৰিব পাৰোঁ। আপুনি এই বিষয়ে কি ক'ব?
2: এতিয়াতো উৎকট গৰমৰ পৰা মানে আমি ৰক্ষা পাবৰ কাৰণে এনেকুৱা এটা পৰিৱেশ আচলতে গুৱাহাটীত খুব কমেই পোৱা যায়, কিন্তু এইখন পাৰ্ক নতুনকৈ হৈছে যদিও মই আচলতে আহি পোৱা নাছিলোঁ। গৰমৰ বন্ধও চলি আছে যিহেতু, সেই সুবিধাকণতে মানে আহিবলৈ সুযোগ পাইছোঁ। খুব ভাল লাগিছে আৰু গৰমৰ পৰিত্ৰাণ পোৱাৰ এইটো এটা খুব ধুনীয়া পৰিৱেশ বুলিয়ে মই ক'ম। আৰু খুব ধুনীয়াকৈ সজাইছে, যথেষ্ট মানুহৰ ভিৰ, ভাল লাগিছে।
1: হয়, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই অনুষ্ঠানটিৰ যোগেৰে আপোনালোকৰ প্ৰিয় গান আমি আমাৰ শ্ৰোতাসকলক শুনোৱাৰ চেষ্টা কৰোঁ। আজিৰ অনুষ্ঠানত আপুনি কোনটো গানৰ অনুৰোধ জনাব বিচাৰিব?
2: জুবিন গাৰ্গৰ এতিয়া আহিয়া মোৰ উলাহে নধৰে, এই গানটো মই শুনিব বিচাৰোঁ।

0: অনুষ্ঠানত এইবাৰ মই আন এগৰাকী যুৱতীৰ সৈতে কথা পাতিব বিচাৰিছোঁ। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
1: মোৰ নাম হৈছে কুন্তলা কলিতা, মই চাংচাৰীৰ পৰা আহিছোঁ। মই আজি মোৰ মাক লৈ আহিছোঁ।
0: আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত মই কথা পাতিবলৈ লৈছোঁ সান্ধ্য ভ্ৰমণ সম্পৰ্কত। সান্ধ্য ভ্ৰমণৰ এই সময়খিনিয়ে দিনটোৰ কৰ্মব্যস্ততাৰ অন্তত আমাক খুব আনন্দ দিয়ে, আমি সতেজ হৈ উঠোঁ পুনৰবাৰ কাম কৰিবৰ কাৰণে। আপুনি এই বিষয়ে কি জনাব?
1: মই এইটোৱে জনাম, ময়ো আজি অফিচ কৰি পেলাই মই আবেলি মাক লৈ আহিছোঁ। এইকাৰণত লৈ আহিছোঁ মানে দিনটো আমি সপ্তাহটোৰ গোটেইকেইদিন আমি কৰ্মব্যস্ততাৰ মাজতে থাকোঁ। গধূলি ওলাই আহিছোঁ, ধুনীয়া নদীৰ বতাহ, শান্তিৰ পৰিৱেশ, ইয়াতে মানে বহি পেলাই নিজকে মানে অলপমান ৰিফ্ৰেছ কৰিবৰ কাৰণে ভাল সময় আৰু এইটো।
0: হয়, আচলতে কৰ্মব্যস্ততাৰ বাবে আমি সকলো কোনোবা ক্ষেত্ৰত যান্ত্ৰিক হৈ যোৱা যেন অনুভৱ হয়, কিন্তু এনেকুৱা সময়ে আমাক যথেষ্ট আনন্দ প্ৰদান কৰে।
1: সেইটোতো হয়ে, কাৰণ আমি ইমানেই যন্ত্ৰৰ নিচিনা হৈ গৈছোঁ, আমি নিজক সময় নিদিওঁ। নিজৰ পৰিৱেশৰ লগত বহি আমি কেতিয়াও কথা পাতিবৰ কাৰণে টাইম নাপাওঁ। আমি এনেকুৱা নেচাৰেল বতাহ নাপাওঁৱেই। অফিচত আপোনাৰ এচি থাকে, ঘৰত আপোনাৰ ফেন থাকে, এচি থাকে, ইয়াতে বহি পেলাই এনেকুৱা শান্তি আৰু এনেকুৱা ধুনীয়া বতাহৰ মানে ভাল লাগিছে আৰু। ল'ৰা ছোৱালী খেলিবও মানে ভাল পায়, বহুত ভাল লাগিছে।
0: হয়, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই অনুষ্ঠানৰ যোগেৰে আমি আমাৰ শ্ৰোতাসকলক আপোনালোকৰ প্ৰিয় গান শুনাবলৈ চেষ্টা কৰোঁ। আজিৰ অনুষ্ঠানত আপুনি কোনটো গানৰ অনুৰোধ জনাব বিচাৰিব?
1: ঠিক আছে, জুবিন গাৰ্গৰ যিকোনো এটি গীত।

0: প্রিয় শ্রোতা, আজির অনুষ্ঠানত মই উপস্থিত আছো গুৱাহাটীৰ উজান বজাৰস্থিত সতী ৰাধিকা উদ্যানত। পুনৰবাৰ এগৰাকী যুৱতীৰ সৈতে মই কথা পাতিব বিচাৰিছো। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
1: হয়, ধন্যবাদ। মোৰ নাম শ্ৰী অপৰ্ণা চৌধুৰী আৰু মই গুৱাহাটীতে থাকোঁ। আজি এনেকে ফুৰিবলৈ অহাৰ কাৰণটো হ'ল দিনৰ সদায় ব্যস্ততাৰ মাজত আমি সন্ধিয়া সময়টো অকণমান পাওঁ। সঁচাই ভাল লাগিছে ইয়াত আহি পেলাই।
0: আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। সন্ধিয়াৰ এই সময়খিনি সকলোৱে নিজৰ নিজৰ ধৰণে উপভোগ কৰিছে, গতিকে আপোনাৰ অনুভৱ সম্পৰ্কে জানিব বিচাৰিছো।
1: হয়, অনুভৱটো সঁচাই বৰ ভাল লাগিছে। আজি চাওক বতৰো অকণমান ডাৱৰীয়া আৰু ব্ৰহ্মপুত্ৰৰ পাৰত গোটেই মানুহখিনি, আমাৰ সৰু ডাঙৰ, আমাৰ আইতা ককা, গোটেইবোৰ মানুহক ইয়াক দেখি পাইছো। সেইটো বেছি ভাল লাগিছে দেখি পেলাই। আৰু যিটো আমাৰ এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰত যিটো ধুনীয়া বতাহ এটা যে আহি আছে আমি অনুভৱ কৰি আছো, সেইটো কাৰণে তাৰমানে সঁচাকৈ বৰ ধুনীয়া অনুভৱ কৰিছো সেইটো বস্তু। আৰু বতৰটোৰ লগতো খুব ভাল লাগিছে। তাৰ সৈতে দেখিছো যে মানুহবোৰ খুব ইচ্ছুক হৈছে তাৰমানে এনেকে আহিবলে। নিজৰ দিনটো চবেই অলপ এনজয় কৰিছে ইয়াতে আহি পেলাই, আমিও তেনেকৈ কৰিছোঁ সেইখিনি।
0: হয়, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এই অনুষ্ঠানটিৰ যোগেৰে আপোনালোকৰ প্ৰিয় গান আমাৰ শ্ৰোতাসকলক শুনোৱাৰ চেষ্টা কৰোঁ। আপুনি কোনটো গানৰ অনুৰোধ জনাব বিচাৰিব?
1: বতৰটো চাই পেলাই মই আপোনাক, আপুনি যিহেতু মোক সুধিছে, ধুমুহাৰ সৈতে মোৰ বহু যুগৰে নাচোন গানটো যদি এবাৰ আপোনালোকে শুনাই দিব পাৰে সঁচাকৈয়ে ভাল পাম।

0: পিষ্ট হয়, মই আৰ্টৰে কাম কৰোঁ আৰু মই আবেলি হ'লে যেতিয়া দুখভাগৰত থাকোঁ তেতিয়া এইটো জেগাৰ কথা মনত পৰে আৰু মই আহি যাওঁ স্কেটছবুক লৈ কেনে ইয়াতে আহোঁ আৰু কোনোবা মোক ক'লে মই আঁকি দিওঁ বা মই আশে পাশে পৰিৱেশটোও মই ড্ৰ কৰি থাকোঁ আঁকি থাকোঁ মোৰ ভাল লাগে এইখিনি সময়খিনি মোৰ এইখিনি সময় ফেভৰেট হয় কাৰণ গোটেই দিনটোৰ ভাগৰ ইয়াতে মই চপা হৈ যাওঁ ইয়াতে আহিলে আৰু ঠাণ্ডা ঠাণ্ডা বতাহ দি থাকে নদী পাৰত মোৰ ভাল লাগে সদায় আহোঁ মই
1: আচলতে আপুনি সন্ধিয়াৰ পৰিৱেশটো খুব সুন্দৰকৈ উদযাপন কৰিছে লগতে আপুনি ভাল পোৱা কাম ইয়াতে কৰিছে লগতে আপোনাৰ কৰ্মসংস্থাপনৰ এটা বাট মুকলাইছে জানি খুব ভাল লাগিল আমাৰ এই অনুষ্ঠানটিত আপোনালোকৰ প্ৰিয় গান আমাৰ শ্ৰোতাসকলক শুনাবলৈ চেষ্টা কৰোঁ আজিৰ অনুষ্ঠানত আপুনি কি গানৰ অনুৰোধ জনাব বিচাৰিব
0: জুবিন এটা গান মোৰ ভাল লাগে মুগ্ধ হিয়ামৰ
1: জুবিন গাৰ্গৰ কণ্ঠৰ মুগ্ধ হিয়ামৰ আপোনাক ধন্যবাদ জনাইছোঁ

0: সক্রিয়তা।
1: এই মুহূর্তত মোৰ দৃষ্টিগোচৰ হৈছে এই সুন্দৰ পৰিবেশত, সন্ধিয়াৰ এই সুন্দৰ পৰিবেশত এগৰাকী যুৱকে ইয়াত ছবি অংকন কৰি আছে। তেখেতৰ পৰা অকণমান সন্ধিয়াৰ অনুভৱ সম্পৰ্কে মই জানিব বিচাৰিছো। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
2: হেল্ল, মোৰ নাম আমিনুল, মই দক্ষিণগড়ৰ ফালে থাকোঁ। মই সদায় আবেলি ইয়াতে আহোঁ, আৰ্ট কৰোঁ, ড্ৰয়িং কৰোঁ, স্কেটছ কৰোঁ।
1: আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আৰু আপুনি যে ইমান সুন্দৰ পৰিৱেশত ইমান সুন্দৰকৈ ছবি অংকন কৰি আছে, আপোনাৰ সন্ধিয়াৰ অনুভৱ তথা আপোনাৰ এই কৰ্ম সম্পৰ্কে জানিব বিচাৰিছোঁ।
2: হয়, মই এজন আৰ্টিষ্ট।

ইমান পৰে শ্ৰোতাসকলে, গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। যুগুতাই আগবঢ়ালে ভাৰ্গৱ কলিতাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাণজিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে অৰ্থাৎ 12 বজাত হিন্দীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নাথ ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ আলোচনা, কাইলৈ বিত্তমন্ত্ৰীৰ 2026-27 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন। বতৰ বিজ্ঞান বিভাগৰ আজি আৰু অহা 3-4 দিনত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল ধুমুহা বৰষুণৰ সম্ভাৱনা প্ৰকাশ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স আৰু মৰক্কো মুখামুখি। বিধানসভাৰ মজিয়াত কাইলৈ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 2026-27 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰিব। বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ আলোচনা অনুষ্ঠিত হৈছে। প্ৰশ্নোত্তৰ শিতানেৰে আজি সদনৰ কাম কাজ আৰম্ভ হয়। সদনৰ শূন্যকালীন ঘণ্টাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰা হয়। বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে ৰাজ্যত বৃদ্ধি পাই অহা জালনোটৰ সৰবৰাহৰ প্ৰসংগ উত্থাপন কৰে। সদনত আজি দুখন সংশোধনী বিধেয়ক উত্থাপন কৰা হ'ব বুলি জানিব পৰা গৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু অহা 3-4 দিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল বৰষুণৰ লগতে গাজনি ঢেৰেকনিৰে ধুমুহা অহাৰ সম্ভাৱনা আছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত 6 চেণ্টিমিটাৰ পৰ্যন্ত গাজনি ঢেৰেকনিৰে বৰষুণ হ'ব পাৰে। ইয়াৰ ফলত পানী জমা হৈ অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে বানৰ বাবে যান বাহন চলাচলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত ভূমিস্খলন হোৱাৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্ৰশাসনসমূহে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰখা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা বনজ ৰাজহ এতিয়াৰে পৰা সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি সন্ধিয়া বন আৰু GST বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত কোনো লোকৰ পোনপটীয়া হস্তক্ষেপ নাথাকিব। ৰাজ্যত বনজ ৰাজহ সংগ্ৰহ ব্যৱস্থাক অধিক স্বচ্ছ, গতিশীল আৰু দুৰ্নীতিমুক্ত কৰাৰ লক্ষ্যৰে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীমল্ল বৰুৱাই কয় যে অনলাইন ব্যৱস্থাৰে সংগ্ৰহ কৰা ৰাজহ পোনে পোনে চৰকাৰী কোষাগাৰত জমা হ'ব। এতিয়াৰে পৰা বন বিষয়া

বচনা এ হাসিনো সিনেমাখনৰ পৰা কে কে আৰু শিল্পা ৰাওৰ কণ্ঠৰ গীতটি শুনিলে। হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানত এইবাৰ জলি LLB 2 চিনেমাখনৰ পৰা সুখবিন্দৰ সিং, মুৰ্তুজা মুস্তাফা আৰু কাদিৰ মুস্তাফাৰ কণ্ঠৰ এই গীতটি শুনকচোন। গীতটি লিখিছে জুনেইদ ৱাছিয়ে।

জলি LLB 2 চিনেমাখনৰ গীতটিৰ পাছতে অনুষ্ঠানত এয়া চুপ চুপকে চিনেমাখনৰ এটি গীত শুনাবলৈ লোৱা হৈছে। গীতটি গাইছে সোনু নিগমে, গীতিকাৰ সমীৰ।

চুপ চুপকে সিনেমাখনৰ সোনু নিগমৰ কণ্ঠৰ গীতটিৰে সামৰিছোঁ আজিৰ হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিউৰ বুলনী।

0: শ্ৰোতাসকললৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছো আজিৰ বোলনি।
1: প্ৰিয় শ্ৰোতা, ছাদৰ ওপৰত বা বেলকনিত জৈৱিক পদ্ধতিৰে শাক পাচলিৰ খেতি, এই বিষয়ে আমি আজি কথা পাতিম।
0: আৰু আজি আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত উদ্যান শস্য গৱেষণা কেন্দ্ৰ আজাৰা কাহিকুচিৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ নাছিমা ৰহমান। বাইদেউ নমস্কাৰ।
2: নমস্কাৰ বাইদেউ,
0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম।
2: হয়, ধন্যবাদ
1: বাইদেউ। প্ৰথমেই আপোনাৰ পৰা জানিব বিচাৰিম যে ঘৰতে সৰুকৈ হ'লেও শাকনি বাৰী এখনৰ প্ৰয়োজনীয়তা কিমান?
2: প্ৰথম কথা হৈছে এই যে প্ৰয়োজনীয়তাৰ কথাটো ক'লে যে সেই বস্তুখিনি হৈছে কি, একদম মানে আমাৰ ফ্ৰেছ হৈ আহে, ছিঙিলে আপুনি বনালে। আৰু এটা কথা যে আমি এই যে শাকনি বাৰীখন আছে, আমি যদি ৰাতিপুৱা গধূলি অকণমান তাতে যে শাকখিনি গোটাই আনিলোঁ, অকণমান কিবা এটা যে কৰিলোঁ, লাগে আপুনি 10 মিনিটেই সময় দিয়ক। কিন্তু এই আমাৰ কিছুমান মনৰ যিটো আজিকালি ষ্ট্ৰেছ বুলি কয়, কিবা এটা ধৰক খং এটাই উঠিলে, কিবা এটা মনটোৱে বেয়া লাগিলে, কিন্তু বাহিৰলৈ ওলাই গৈ যেতিয়া আপুনি এই বস্তুখিনি আনিলে, এই যিটো আমাৰ মনৰ ভাল লগাটো বহুত জৰুৰী তাৰমানে, এইটো এটা কথা। লগতে আমি যিখিনি শাক পাচলি খাব লাগে, ধৰক এজন প্ৰাপ্তবয়সস্থ মানুহে আমি কমচে কম আমি 400 গ্ৰাম আমি খাব লাগে শাক পাচলি দিনটোত, পুষ্টিকৰ আমাৰ শৰীৰটোৰ কাৰণে। কাৰণ আৰু সেই বস্তুখিনি সতেজ যদি আমি যে আমাৰ নিজৰ বাগিচাখনৰ পৰা উঠাই আনি সতেজ শাক পাচলিৰ ফল

0: ঘোলখিনি খাওঁ, কেনেকুৱা আমাৰ গোটেই আমাৰ শৰীৰটো এটা উপকাৰ হ'ব।
1: হয় নিশ্চয়কৈ,
0: হয়নে? ভাবি আপোনাৰ চাগে ভালেই গৈছে ন মই কোৱা লগালো।
1: আৰু ঘৰত যেতিয়া আমি কৰোঁ খেতি, আমিতো জৈৱিকভাৱেই কৰোঁ,
0: জৈৱিকভাৱেই কৰোঁ। প্ৰথমতে সেই কৰাৰ যিটো আমাৰ এটা ভাল লগা মনৰ যিটো ভাল লগা, আৰু মনৰ ভাল লাগিলে আমি জানো যে বহুত আমাৰ হৰমোন কিছুমান ওলায়, সেইখিনি আমাৰ, মই সেই প্ৰথমতে সেই হেলথৰ কথাখিনি ক'ব খুজিছো,
1: এইটো
0: ভাল লাগে। অঁ, এইখিনিতে মই এটা কথা ক'বলৈ থাকি গৈছে, আমাৰ ল'ৰা ছোৱালীবোৰকো আমি কিন্তু তাত আমি অলপ কাম কৰাব শিকাব পাৰোঁ। ধৰক ৰাতিপুৱা গধূলি যদি এঘণ্টা এঘণ্টা তেওঁলোকে কৰে, মই ভাবোঁ তেওঁলোকে এই যে আজিকালি মোবাইলত যে অনবৰত ব্যস্ত হৈ থাকে, সেইখিনিৰ পৰা তেওঁলোকে অলপ মাক
1: দেউতাকৰ পৰা
0: আমি আঁতৰাই আনিব পাৰিম বুলি ভাবোঁ। হয়, আৰু যেতিয়া মাকগৰাকীয়ে বা দেউতাকগৰাকীয়ে গৈ পেলাই অকণমান লাগিব, তেতিয়া ল'ৰাটোক আহাচোন আমি কৰোঁ, কি ইণ্টাৰেষ্ট পাব কিন্তু। আৰু সেইটোৱে বহুতখিনি আমাৰ এই যিটো কথা মই ক'লোঁ, আমাৰ হেল্থ বেনিফিট কিছুমান দিয়ে তাৰমানে। আৰু দ্বিতীয় কথা হৈছে, আমি আমাৰ বাৰীৰ এনেকুৱা এডোখৰ ঠাই নাই, কিন্তু আমি সেই কংক্ৰিটৰ দুনিয়াখনতে আমি এতিয়া কৰিব পাৰিম। ৰুফটপ মানে আমি চাদৰ ওপৰৰ বাগিচা বুলি এটা কথা এটা ওলাই আছে। আৰু আজিকালি মানুহে কি হৈছে, বেলকনিত হওক কৰিব লাগে। আমাৰ এই ফল মূল শাক পাচলিবিলাকত আমাৰ এণ্টি অক্সিডেণ্ট বুলি এটা বস্তু থাকে, মানে এইটো ফাইটোকেমিকেলছ আচলতে। সেই যিবিলাক আমাৰ বস্তু থাকে গছ গছনি, ধৰক আপোনাৰ বিলাহী এক নম্বৰত আছে, তাত লাইকোপিন বুলি থাকে, ৰঙা ৰংটো যে আহিলে, তেনেকৈ আমাৰ নহৰুত থাকে এলিচিন, এইবিলাক হৈছে আমাৰ এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টি বুলি কয়। আৰু সেই বস্তুটোৱে আমাৰ শৰীৰৰ কোষবিলাকত কিছুমান আৱৰ্জনা বুলি কৈছো মই, আৰু একদম মানে লেমেন্স ভইচত, আৱৰ্জনা যিবোৰ থাকে সেইবোৰ নিষ্কাশন কৰিব পাৰে। এণ্টি অক্সিডেণ্ট ফ্ৰী ৰেডিকেলছ বুলি কয় সেইবোৰ, সেইবোৰক তাৰমানে এই এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টিটোৱে নিষ্কাশন কৰে। বেলকনিত আমি আৰু এটা কাম কৰিব পাৰোঁ, আমাৰ খিৰিকীৰ কাষতো আমি দুটামান কৰিব পাৰোঁ। আজিকালি যিটো নিউট্ৰিশ্যনৰ কথা কৈছোঁ, মাইক্ৰগ্ৰীণছ বুলি এটা কনচেপ্ট এটা আগৰ পৰাই চলি আছে। মাইক্ৰগ্ৰীণছ মানে বস্তুটো এনেকুৱা, আমি যিকোনো বস্তুৰে ধৰক শাক পাচলি হওক, আমি আমাৰ যিবিলাক আপোনাৰ পালছবিলাক, ধৰক এই মগুমা মটিমা, আমি গজালি ওলোৱা মগু খাওঁৱেই নহয়, সেইটোৱে এটা বস্তু হৈছে কি, মাইক্ৰগ্ৰীণছবিলাক আপুনি ধৰক সৰু খুব পাতলকৈ অকণমানকৈ এটা লেয়াৰৰ তাতে মাটি দিয়ক বা কিবা দিয়ক, সৰু সৰু প্লেটতে আপুনি কৰিব পাৰে, আপোনাৰ নিজৰ ঘৰৰ বাতি এটাতো আপুনি কৰিব পাৰে, যে অকণমান গজালি ওলাই যেনে তাত টু লিপছ মানে বুলি কয়, ধৰক দুটা বা তিনিটা চাৰিটা পাত যেতিয়া ওলাব, সেইখিনি আপুনি খাব পাৰে। আৰু আৰু এটা কথা আমাৰ গম পোৱা হৈছে মানে আমাৰ ৰিচাৰ্চ গৱেষণাৰ পৰা, যে এই মাইক্ৰগ্ৰীণছবিলাকত মানে ফাইটো নিউট্ৰিয়েণ্টছটো আৰু বেছি থাকে, যিখিনি মই নিউট্ৰিশ্যনৰ কথা ক'লোঁ, এণ্টি অক্সিডেণ্টৰ কথা ক'লোঁ। আৰু ডাঙৰ ডাঙৰ আজিকালি হোটেলবিলাকত এইবিলাকত কি হয়, আপোনাৰ এই মাইক্ৰগ্ৰীণছবিলাক ইউজ হয়। আমাৰ গুৱাহাটীতো এজনে আৰম্ভ কৰিছে তেনেকুৱা এটা ব্যৱসায়, যে প্লেটতে গোটেই বস্তুখিনি থাকে, জাষ্ট 7 days to 10 days, 7 দিন, 7 to 10 দিনৰ ভিতৰতে আপুনি সেই হেৰিখিনি শাক পাচলিখিনি খাব পাৰে, আপুনি ধৰক গাৰ্নিছ কৰিব পাৰে, ধৰক আপুনি তৰকাৰীখন কৰা হৈ গ'ল, তাৰ ওপৰতে আপুনি দি দিলে,
1: আচ্ছা,
0: তেতিয়া আপোনাৰ কি হয়, আৰু এটা কথা, আমি বেছিকে সিজাই দিলে আমি এইটো কথা জানো যে নিউট্ৰিশ্যনটো আমাৰ কেতিয়াবা মানে ধৰক কমি যায়, কিন্তু তাৰ নিউট্ৰিশ্যনটো ইনটেক্ট থাকিব, আপুনি তৰকাৰীখনৰ ওপৰত জাষ্ট গাৰ্নিছ কৰি দিলে, তাৰ টেষ্টটোও থাকিলে। আৰু সেই বস্তুখিনি এই বেলকনিত সুন্দৰকৈ কৰিব পাৰে। আমি গ্ৰীণছ, আপুনি ধৰক ঘেঁহু কেইটামান তাত ৰুই দিলে, তাৰ যিটো দুটা তিনিটা পাত ওলালে সেইকেইটা আপুনি খাব পাৰে, দিজ আৰ অল মাইক্ৰগ্ৰীণছ, সেইখিনি বস্তু আপোনাৰ যথেষ্ট শৰীৰৰ কাৰণে উপকাৰিত
1: হয়।
0: আৰু আমি জৈৱিকভাৱে কৰা কথাটোলে আপুনি এবাৰ কৈছিল যে আমি যদি হেৰিত কৰোঁ, ধৰক
1: নিজৰ
0: ঘৰত যিখিনি কৰোঁ, আমাৰতো ইমান আমি
1: ৰাসায়নিক
0: নিদিওঁৱে, আমি গোবৰ অলপ দিলোঁ।
1: আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰাটো আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক নহয় জানো?
0: যথেষ্টখিনি হানিকাৰক। আমি ৰাসায়নিক বেছিকৈ যদি দিয়ে, ধৰক আমি নাজানিলোঁ, আমি ধৰক ইউৰিয়া দি দিলোঁ, তেনেকুৱা টাইপৰ বস্তু কিছুমান বেছিকৈ দি দিলোঁ, তেতিয়া কি হয়, আমাৰ গছজোপাৰ যিটো ফিজিঅ'লজি বুলি কয়, গছজোপাৰো যিটো শাৰীৰিক অৱস্থাটো, তাৰ তাৰতম্য ঘটে, যিটো CN ৰেচিঅ' বুলি কয়, কাৰ্বন নাইট্ৰজেন ৰেচিঅ', সেই গছজোপাৰো তাৰতম্য ঘটিলে তাত সেই পোক পৰুৱা আৰু সি দুৰ্বল হৈ যায়, তেতিয়া পোক পৰুৱা আৰু বেমাৰ আজাৰ আক্ৰমণটো বেছি হয়। এটা সুষম পদ্ধতিত আমাৰ ৰিকমেণ্ডেড কিছুমান ড'জ আছে, সেইটো হিচাপত দিলে আমাৰ কিছুমান প্ৰব্লেম নহয়, কিন্তু আমি নাজানাৰ কাৰণে বহুত বেছিকৈ দি দিলোঁ, নাইট্ৰজেনটো বেছি হৈ যাব, তেতিয়া তাৰ কাৰ্বনটো কমি যাব, তাৰ গছজোপাৰো যেনেকে আমাৰ স্বাস্থ্যৰ যেনেকে ক্ষতি হয়, গছজোপাৰো স্বাস্থ্যটো মানে ফিজিঅ'লজিটো ডিষ্টাৰ্ব হৈ যায়, তেতিয়া তাত সেই বেলেগ ধৰণৰ পোক পৰুৱা এইবিলাকে তাক আক্ৰমণ কৰে। গতিকে সেই বস্তুটো আমি চাব লাগিব। আৰু মই যিটো কথা ক'লো আপোনাৰ, এতিয়া আমাৰ যিখন পাকঘৰৰ বাগিচা, পাকঘৰত ৰন্ধাৰ সময়ত জানে আমি বস্তুখিনি ছিঙি আনি আমি যাতে একদম যাতে সতেজ বস্তুখিনি খাব পাৰোঁ, তাৰ কাৰণে আমি তাত আমি কৰি ল'ব পাৰোঁ সৰু সুৰাকৈ কমকৈ হ'লেও।
1: এতিয়া সেই পাকঘৰৰ বাগিচাখনৰ কাৰণে তাৰ বাবে প্ৰথমে আমাক লাগিব মাটি।
0: মাটি
1: এতিয়া মাটি ক'ৰ পৰা সংগ্ৰহ কৰিম বা কেনেধৰণৰ মাটি আমাক লাগিব?
0: মাটি মানে ধৰক এতিয়া কথা আছে, এইখিনি যেতিয়া আমি চাদৰ ওপৰৰ বাগিচাখনলৈ যাম, অকল মাটি দিয়ে আমি কৰিব লাগিব বুলি কথা নাই, আমাৰ আজিকালি বহুত বেলেগ বেলেগ ধৰণৰ বস্তু কিছুমান তাত পোৱা যায়, তাৰমানে আপুনি চাদৰ ওপৰত বহুতখিনি মাটি উঠাই দিবও নোৱাৰে, সেইটো আকৌ এটা বেলেগ এটা কথা থাকিব যে ছাদখন নষ্ট হৈ যাব পাৰে, সেইখিনি আমি পুৰা চাব লাগিব, সেই ছাদখনৰ সুৰক্ষাটো প্ৰথমতে আমি চাব লাগিব।

0: তেনেকুৱা বহুত ঘটনা ঘটিছোঁ। গতিকে আমি সেইটোৰ পৰা কিন্তু সাৱধান হ'ব লাগিব। গতিকে তাৰ কিছুমান বস্তু আজিকালি ওলাইছে, সেই বজাৰত উপলব্ধ হৈছে, তেনেকুৱা বস্তুবোৰ আমি চাব লাগিব কিছুমান। আৰু বহুতে কি কৰে, কুঁহিলাৰ বাকচত কৰে, কিন্তু কুঁহিলাৰ বাকচত কৰিলেও মাটি অলপ হ'লেও বৰষুণৰ পানী বা পানী দিওঁতে আপোনাৰ ছিটিকি পেলাই ছাদখনত পৰে, ছাদখন অনিষ্ট হোৱাৰ অলপ কিন্তু থাকে প্ৰবেবিলিটি।
1: সেই বস্তুটো ব্যৱহাৰ কৰিব লাগিব।
0: সেইবোৰৰ ক্ষেত্ৰত আপুনি আজিকালি আমাৰ কিছুমান এনেকুৱা যিবিলাক মানে ৱাটাৰ প্ৰুফ কিছুমান মেটেৰিয়েলছ পোৱা যায় বজাৰ উপলব্ধ, সেইবোৰ বস্তু আপুনি ফ্ল'ৰিং কৰি পেলাই ল'ব পাৰে।
1: আমি প্ৰথমে ছাদৰ ওপৰত দি ল'ব লাগিব
0: সেইখিনি দি লৈ পেলাই তাৰ ওপৰত আপুনি কৰিব পাৰে। তেনেকুৱা আমাৰ কিছুমান আজিকালি কোম্পেনীবিলাক ওলাইছে, কি কৰিব লাগিব সেই কথাখিনি আপোনালোকে জানি ল'ব পাৰিব, তেতিয়া আমাৰ ছাদখন সুৰক্ষা হৈ থাকিল। আৰু তাত কিছুমান আমি লাইট মেটেৰিয়েল দিও আমি গছ গছনিখিনি কৰিব পাৰোঁ। মাটি যে দিব লাগিব কথা নাই, আপোনাৰ ধৰক আমাৰ আজিকালি ভাৰ্মিকুলাইট আছে, পাৰলাইট, এনেকুৱা ধৰণৰ কিছুমান বস্তু আছে যিবিলাক বিৰাট লাইট মেটেৰিয়েল,
1: মানে মাটিৰ সলনি আমি সেইবিলাকো
0: ব্যৱহাৰ কৰিব পাৰোঁ। কপিটো আছে, আপুনি মাটিও দিব পাৰে, অলপমান কম পৰিমাণৰ লাগিব তেতিয়া মাটিখিনি। তাৰপাছত আমি লগতে আমি কেঁচুসাৰ দিব পাৰোঁ, গোবৰৰ সলনি আমি কেঁচুসাৰ, ভাৰ্মি কম্প'ষ্ট বুলি যিটো কয়, সেইবিলাক বেলেগ বেলেগ আমি ৰেচিঅ'ত মিলাই আপুনি ভাৰ্মি কম্প'ষ্ট যদি 2:1:1 এনেকৈ আপুনি দিব লাগিব, তাৰমানে দুভাগ এভাগ এভাগ এনেকৈ কম বেছি পৰিমাণৰ দি পেলাই আপুনি বস্তুখিনি মিহলাই ল'ব লাগিব। সেইখিনি মিলাই লৈ পেলাই আপুনি যেতিয়া কৰিব, তাৰপাছত আপোনাৰ এই যে আমি ছাদখনতে আপুনি ধৰক ধুনীয়াকৈ আকৌ ভাগ কৰি ল'ব লাগিব, ছাদক মই ছাদৰ ওপৰত কথাই কৈছোঁ, তেতিয়া আমি আৰু এটা বস্তু চাব লাগিব। আৰু কিছুমান কথা থাকে ছাদৰ ওপৰত কৰোঁতে, যে আমি কোনটো ছাইডত কোনখিনি গছ কৰিম, ৰ'দ বেছি হ'ব পাৰে,
1: ছাদৰ ওপৰতো
0: বহুত ৰ'দ পৰিব, পানীৰ ব্যৱস্থাখিনি আমি কৰি ল'ব লাগিব, তাত অকণমান পানী যথেষ্ট দিব লাগিব। গতিকে আমি এই বস্তুখিনি কিন্তু আমি ছাদৰ ওপৰত বাগিচাখন কৰাৰ আগতে গোটেইখিনি বস্তু চাব লাগিব, তাৰপাছতহে আমি ভাগ কৰি ল'ব লাগিব। যে ধৰক আপোনাৰ মই কথা এটা কৈছোঁ যে আপোনাৰ ছাদৰখনত 20 মিটাৰমান ধৰক আছে আপোনাৰ দীঘলটো, 10 মিটাৰমান বহল, তাত আমি সুন্দৰকৈ ভাগ ভাগ কৰি ল'ব লাগিব। কাৰণ আমি যেতিয়া এই শাক পাচলিৰ বাৰীখন কৰিম, পাকঘৰৰ বাগিচাখন মানে পাকঘৰৰ কাৰণে, তেওঁ গোটেইখিনি আমাক শাক পাচলি লাগিব, যি যি আমি ধৰক পাকঘৰখনত জৰুৰী হ'ব শাকজাতীয় বস্তু আমি তাত কৰিব পাৰোঁ, সেইখিনি পায়েই থাকিম, বুজি পাইছেনে? আৰু সেই যেতিয়া আমি ভাগ কৰি
1: ধনিয়া পদিনা
0: তেনেকুৱাবোৰো থাকিবই। তাৰোপৰি আমি কবিজাতীয় শস্য, আমি লাওজাতীয় শস্য তাত ধুনীয়াকৈ
1: কৰিব পাৰোঁ,
0: অমিতা ৰুব পাৰিম, নেমু দুজোপামান আমি ৰুই ল'ব পাৰিম। তেনেকৈ আমি যদি মাটিখিনি তেনেকৈ তৈয়াৰ কৰি লওঁ, কিন্তু ছাদৰ ওপৰত যেতিয়া আমি কৰিম, তেতিয়া কিন্তু আমি ছাদখনৰ সুৰক্ষাটো কিন্তু আকৌ মই বাৰে বাৰে কৈছোঁ চাব লাগিব, সেইটো বহুত ইম্পৰ্টেণ্ট। কিন্তু এই বস্তুটো কৰোঁতে আপুনি চাব লাগিব যে আমাৰ কোনফালে সূৰ্যৰ ৰশ্মিটো আহে, সেইখিনি চাব লাগিব। আমাৰ যিখিনি শাকনি বাৰীখনত আকৌ ছাদৰ ওপৰত কৰোঁতে আমি চাব লাগিব, ছাঁ কিছুমানত পেলাবও লাগিব আৰু কিছুমানত নেপেলোৱা, কাৰণ ছাদৰ ওপৰত আমাৰ বেছি ৰ'দ পৰিলে আপুনি একদম শুকাই কৰকৰীয়া হৈ যাব মাটিখিনি।
1: হয়
0: গতিকে আপুনি অকল মাটি দি বহুতে কৰিলেও কি হয়, মাটিটো টাইট হৈ যায়, আপুনি মন কৰিছে চাগে আপোনালোকে কৰিলে জানিব। গতিকে সেই তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি এই কোকোপিট, ভাৰ্মিকুলাৰ, পাৰলাইট এইখিনি বস্তু আমি বহুত বহুত কম দামতে বজাৰত উপলব্ধ, আৰু এইবিলাক খুব লাইট মেটেৰিয়েল, খুব লাইট, মানে আমি ছাদৰ ওপৰত বেছি গধুৰ বস্তু উঠাব নোৱাৰোঁ, তেনেকুৱা বস্তু বুলিলে মাটিটো ফৰফৰীয়া হৈ থাকিব
1: আৰু পানীও ধৰি ৰাখিব,
0: তেনেকুৱা বস্তু আমাৰ কিছুমান আছে, সেইবিলাকো কৰিব যেতিয়া মাটিটো ফুপুলা হৈ থাকিব, আমাৰ কোকোপিটেতো পানীটো ধৰিয়ে থাকে।
1: আমি ছাদৰ ওপৰৰ কথা পাতি আছো, কিন্তু লগতে মই ইয়াত আৰু সংযোগ কৰিব বিচাৰিছো, বেলকনি থাকে
0: আজিকালি
1: আৰু ফ্লেটত থাকে আজিকালি বহুতো লোক, গতিকে সেই বেলকনিখনতো তেওঁলোকে এনেকুৱা কিচেন গাৰ্ডেন ভাবিব পাৰে, তেওঁলোকৰ কাৰণে অলপ কওকচোন।
0: যদি বেলকনিত তেনেকুৱা কৰে, তেওঁলোকে বেলকনিটো তেনেকুৱা ধৰণৰ কণ্টেইনাৰ কিছুমান আনি লগে, যিটো মই কৈছোঁ বজাৰত আজিকালি উপলব্ধ, ধৰক মানে পানীটো চকিং কৰিবলৈ, কাৰণ পানীটো আকৌ তাত থাকিলেও নহ'ব, আৰু তলত তেওঁলোকে তেতিয়া কিছুমান ট্ৰে দি ল'ব পাৰিব যাতে পানী আপোনাৰ বেলকনিখনত নপৰে। আৰু এনেকুৱা যেতিয়া আমি কণ্টেইনাৰবিলাকত কৰিম, তাত আপুনি ধৰক পানী বহুত বেছিও দিব নালাগে, একেটা কণ্টেইনাৰতে এইটো নহয় যে এজোপাই গছ কৰিম, পদিনা ধুনীয়া একেলগেও কৰিলে, কাৰণ আপোনালোকে শুনিছে এই কথাটো নতুনকৈ চাগে, নেচাৰেল ফাৰ্মিং, যে আমাৰ মানে নেচাৰেলি যিখিনি হয় তাৰমানে চব একেলগেও হৈ থাকিব, তেতিয়া কি হয় আমাৰ গছবোৰ কেতিয়াবা একেলগে হ'লে মানে সৰু ঠাই হ'ব না বেলকনিত, তেতিয়া আমি একেলগে কৰিলেও আমাৰ ভালেই হ'ব, কিয় তেনে ইটোৱে সিটোক সহায় কৰে, ইজোপা গছৰ ৰুট ছিষ্টেমে ইটোক সহায় কৰি পেলাই আমাৰ গছজোপাক ছাষ্টেইন কৰাত হেল্প কৰে। আপুনি ধৰক আপোনাৰ ফুল গছ লগাইছে কিবা এটা, তাত টেঙেচি কিছুমান গজে, আৰু সেই টেঙেচি পাতকেইটাও কিন্তু আমাৰ বহুত জৰুৰী, বহুতে খাই নে নাখায় মই নাজানো,
1: আমি খাওঁ
0: মাছৰ টেঙা টেঙেচিটো, আমি এতিয়া গৰমকালি আমি বেলেগ বস্তু খোৱাতকৈ আমি সেই টেঙেচি টেঙাকেইটা যদি আমি দাইলখনতে দি দিওঁ, সেই গতিকে সেই তেনেকুৱা গছ কিছুমান গজিয়ে উঠিব নিজেই, সেইখিনি আমি থাকিবও দিব
1: লাগে,
0: গোটেইখিনি উঠাব নালাগে, চবটো অপতৃণ নহয় নহয়, অপতীৰ্ণ গোটেইখিনি নহয় নহয়, গতিকে আমি সেই ধৰক টেঙেচি কিছুপা গজিছে আপুনি ৰাখি থ'ব এতিয়াৰ পৰা, দাইলতে দিলে কিবা কৰিলে আকৌ আপোনাৰ ঘৰৰ ৰুমৰ ভিতৰৰ আপোনাৰ বায়ুখিনিও সি বিশুদ্ধ কৰিব, তেনেকুৱা কিছুমান কথা থাকিব, তেনেকুৱা ধৰণৰ আমি
1: বেলকনিত আমি শাক পাচলিৰ কেনেধৰণৰ প্ৰজাতিৰ খেতি কৰিব পাৰোঁ,
0: প্ৰজাতি বুলি কথা নাই, আপুনি গোটেইখিনি বস্তুৱে লগাওক, আপোনাৰ মই যে ক'লোৱে মতে এই ধৰক আপোনাৰ পদিনা লগাই থ'লে, পদিনাটো আমাৰ কিমান উপকাৰী, সেইখিনি আপুনি ফ্ৰেছলি কুঁহিয়াৰিলে, আপুনি নহৰু কেইটামান লগাই থ'লে, নহৰু পাতৰ কাৰণে বিশেষকৈ আপুনি কৰিব পাৰিব, নহৰু পিঁয়াজৰ পাতখিলা আমাৰ বহুত উপকাৰী, নহৰু আমি পিঁয়াজৰ নল খুবেই খাওঁ বজাৰৰ পৰা আনি পেলাই, হয়নে? কিন্তু আমি যদি বেলকনিত সেনেকুৱা কিছুমান বস্তু লগাই

0: থওঁ আৰু যেতিয়া আমি নহৰু আৰু পিঁয়াজৰ লগাওঁ তেতিয়া যথেষ্টখিনি পোক পৰুৱাও নিৰাময় হয়। তাৰপাছত আপোনাৰ বিলাহী দুজোপামান ৰুই থ'ব বেলকনিত। আৰু বিলাহীৰ ক্ষেত্ৰত এটা বস্তু কি চাব, যেতিয়া আপুনি বিলাহীজোপা ৰুব তাত আপুনি ষ্টেকিং বুলি কয়, তাৰমানে আমি এডাল খুটি পুতিব লাগিব। বিলাহীজোপা সদায় খুটি পুতি বান্ধি যাব, মাটিত তাক বগাব নিদিব। বেলকনিত যেতিয়া মানে তাপটো থ'ব তেতিয়াও আপুনি মাটিত তাক বগাব নিদিব। আৰু বিলাহীজোপা যেতিয়া ৰুব তাত মই যে কৈছোঁ ষ্টেকিং এডাল ডাঙৰ হোৱা লগালগ, তেনেকুৱাডাল দি তাত লাহে লাহে গছজোপা খুব ঢিলাকৈ বান্ধি যাব, সি ওপৰলৈ গৈ থাকিব যিমান যাব, আৰু তাৰ তলৰ পাতখিনি মাটিত লাগিব নিদিব। লাগিলে তলৰ সেই পচি যোৱা পাতবিলাক অলপ আপোনালোকে ট্ৰিমিং কৰি দিয়া বুলি কয়, মানে কাটি দিব,
1: কাটি দিব,
0: কাটি দিব তেনেকৈ যেতিয়া পাতবিলাক বাঢ়ি যাব। তেনেকৈ কৰি আপুনি বিলাহী দুজোপামান ৰাখিলে, মই প্ৰথমতেই কৈছোঁ বিলাহীত আমাৰ কিমান এণ্টি অক্সিডেণ্ট আছে,
1: হয়
0: যিখিনি কথা ক'লোঁ। এতিয়া ঘৰৰ যদি আপুনি দুটা বিলাহীও খাবলৈ পাৰে, তাৰমানে কি হয়, আপুনি দহটা বেয়া বস্তু খাওক কিন্তু ভাল বস্তু দুটা যদি খাই থয় আপোনাৰ বডিটোক সেই ষ্ট্ৰেংথটো দিয়ে টু ফাইট ডেট, সেইটোৰ লগত মানে আক্ৰমণ কৰিব পাৰিবৰ কাৰণে আপোনাক হেল্প কৰিব, কিন্তু
1: সহায় কৰে
0: হয়। আপুনি দুজোপা বেঙেনা গছ ৰাখি থওক, বেঙেনা আমাৰ যথেষ্ট উপকাৰী স্বাস্থ্যৰ কাৰণে, তাত যিটো ছালফাৰ থাকে সেইবিলাক বস্তু আমাৰ শৰীৰৰ কাৰণে যথেষ্ট উপকাৰী। গতিকে বেঙেনা যদি দুজোপামান তাত থৈ দিয়ে, বেঙেনাও তেনেকৈ আপুনি সুন্দৰকৈ তাত ৰাখিব পাৰে। কিন্তু বেঙেনাত আকৌ কিছুমান পোক আহিব, আগটো দেখিব আপুনি বেঙেনাৰ যিটো পোক, এই যে ভিতৰত যে এটা পোক ওলাই যে, সেই পোকটো আপুনি প্ৰথমতে দেখা নাপায়, সি আপুনি দেখিব যে গছজোপাৰ আগবিলাক মৰহি আছে, পোকে আক্ৰমণ কৰিলে তাৰমানে ভিতৰত, আপুনি তাক দেখা নাপায়, সি জাষ্ট লেৰেলি থকা নিচিনা থাকিব আগটো, অকণমান আগডোখৰ লেৰেলিব। তেতিয়া আপুনি কৰিব কি, সেই আগটো অকণমান জোৰলৈকে লেৰেলিছে তাৰপৰা অলপ তলত তাক ভাঙি দিব, ছিঙি দিব, কাটি দিব, কাটি দি সেই যিখিনি বস্তু সেইখিনি কিন্তু তাতে পেলাই নথ'ব, তাতে সেই পোক আছে আৰু পোকৰ ডিমবিলাক আছে, পলুবিলাক থাকিব, সেইখিনি আপুনি পাৰিলে পুৰি পেলাব বা অকণমান ক'ৰবাত বেলেগত পেলাব চেষ্টা কৰিব। আৰু তাৰপাছত তাত আপুনি আপোনাৰ ঘৰতে অকণমান বনোৱা, এই যে অকণমান আপুনি যত্ন ল'বও লাগিব, বেলকনিত হওক বা আপুনি চাদৰ ওপৰতে হওক,
1: সেইটো প্ৰসংগলৈ আহিব খুজিছিলোঁ আচলতে। ধৰক য'তেই আমি খেতি কৰোঁ সাধাৰণতে পোক পৰুৱা বা পতংগৰ আক্ৰমণ দেখা যায়, গতিকে সেইখিনিও আমি জানিব বিচাৰোঁ,
0: কম লগতে কৈ গৈছোঁ সেইটো কাৰণে। নিমপাত আমাৰ ঘৰত সকলোৱে প্ৰায় থাকে, নিম গছ থাকে বা ক'ৰবাত পাবই আপুনি, নিমপাত অলপ আনি পেলাই নিম পাতটো বইল কৰিব, আৰু তাতে কৰিব কি, অলপমান নহৰু থেতালি পেলাই নহৰু তাত দিব ঠাণ্ডা হোৱাৰ পিছত। নিমপাত অলপমান বইল কৰিলে, ধৰক আপুনি এক কেজি, মই কথাটো কৈছোঁ, এক লিটাৰ পানী ল'লে, তাতে নিমপাত দিলে অলপমান আধা কেজিমান বা তেনেকৈ দিলে, দি পেলাই সেইখিনি বইল কৰিলে, যিটো পানী ওলাব তাত আপুনি সেইটো ঠাণ্ডা কৰাৰ পিছত, আৰু নহৰু ধৰক 200 গ্ৰাম, এক লিটাৰ যদি নিমপাতৰ পানীটো লয়, 200 গ্ৰামমান নহৰু থেতালি ল'ব, সেইটো 200 গ্ৰামমান পানীত দি ভালদৰে মিক্স কৰিলে তাতে নহৰুৰ গোন্ধটো ওলাব নহয়, সেইখিনি আকৌ নিমপাতটোৰ লগত মিক্স কৰি দিব, নিমৰ পানীখিনিৰ লগত চিকি লোৱাৰ পিছত। তাৰপাছত সেইখিনি 1:10 ধৰক, মই 1 লিটাৰৰ কথাটো কৈছোঁ, মানে 9 লিটাৰ পানীৰ লগত মিলাব লাগিব। আপুনি কমকৈও কৰিব পাৰে, আৰু আমাৰ অৰ্গেনিকৰ যিবিলাক বস্তু সেইবিলাক ইমানো আপুনি অকণমান বেছি হ'লেও যে গছজোপাৰ অনিষ্ট হ'ব সেইটো কথা নাই, খালি বেছি ডাঠ হ'ব নালাগে। সেইখিনিমান আপুনি মিক্স কৰি পেলাই সেই আপোনাৰ সেই যে মই যে ক'লোঁ পাতটো ছিঙি দিলে, সেই যে পোকটো ছিঙি দিলে, সেই ছিঙা অংশটোত আপুনি অকণমানকৈ ঢালি দিব
1: লাগিব,
0: হয় সেইখিনি আমি যত্ন ল'ব লাগিব। আৰু সেই বস্তুটো আমি চাদৰ ওপৰত কৰিলেও কৰিব লাগিব, মাটিত কৰিলেও আমি যত্ন ল'ব লাগিব, মানে আমাৰ যিখন শাকনি বাৰী থাকিব তাত আমি যত্ন ল'ব লাগিব। জলকীয়াকেইটা জলকীয়া গছজোপাৰ, জলকীয়া গছত আকৌ কিছুমান জলকীয়া বেঙেনা বিলাহী আটাইকেইটাৰে থাকে উইল বুলি এটা, তাৰমানে লেৰেলি যায় গছজোপা, সেই বেমাৰটোও আছে কিন্তু। আৰু আমাৰ কিছুমান জাত আছে সেইবিলাক আমি বজাৰত আপোনালোকে উপলব্ধ, যে উইল্ট ৰেজিষ্টেণ্ট বুলি কয়, উইল্ট ৰেজিষ্টেণ্ট তাৰমানে সেইটো উইল্ট মানে মৰহি যোৱা বেমাৰ, সেইটোৰ আপোনালোকে ৰেজিষ্টেণ্ট ভেৰাইটিবিলাক আপোনালোকে বজাৰত বহুত ভেৰাইটি আছে, এইবিলাক আপোনালোকে পাব। আৰু যদি আপোনালোকে ভাবে যে মই খুব ভাল ভেৰাইটি আনিম, আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ হৰ্টিকালচাৰ ৰিচাৰ্চ IIHR বেংগলোৰ, সিহঁতৰো খুব ভাল ভাল ভেৰাইটি আছে, আৰ্কা ৰক্সক বুলি বিলাহীৰ ভেৰাইটি ভাল আছে, তেনেকুৱা বহুত ভাল ভাল তেওঁলোকৰ ভেৰাইটিবিলাক আছে। তেওঁলোকলৈ আপোনালোকে মেইল কৰি দিলে, মেইলত বিচাৰিলেই পাব, তেওঁলোকলৈ মেইল কৰিলে তেওঁলোকে কিন্তু ছিডবিলাক পঠায়। ইণ্ডিয়ান ইনষ্টিটিউট অফ হৰ্টিকালচাৰ।

0: এইবিলাক আপোনালোকে পাব। আৰু যদি আপোনালোকে ভাবে যে মই খুব ভাল ভেৰাইটি আনিম, আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ হৰ্টিকালচাৰেল ৰিচাৰ্চ IIHR বেংগলোৰ, সিহঁতৰো খুব ভাল ভাল ভেৰাইটি আছে। আৰ্কা ৰক্ষক বুলি বিলাহীৰ ভেৰাইটি ভাল আছে, তেনেকুৱা বহুত ভাল ভাল তেওঁলোকৰ ভেৰাইটিবিলাক আছে। তেওঁলোকলৈ আপোনালোকে মেইল কৰি দিলে, মেইলত বিচাৰিলেই পাব, তেওঁলোকলৈ মেইল কৰিলে তেওঁলোকে কিন্তু ছিটবিলাক পঠায়। ইণ্ডিয়ান ইনষ্টিটিউট অফ হৰ্টিকালচাৰেল ৰিচাৰ্চ হেচাৰাঘাটা বেংগলোৰত আছে, IIHR সেইটো মাৰিলে ওলাই যাব, আপোনালোকে মেইল পাই যাব। বহুত আজিকালি সহজে হৈছে, আৰু বজাৰতো আজিকালি বহুত আছে, বজাৰত গৈ আপুনি গোটেইখিনি আনিব। আৰু আজিকালি সেইবিলাক ৰেজিষ্টেঞ্চ ভেৰাইটিবিলাকেই আহে। তাতে মই এটা বস্তু দেখিলোঁ মোৰ নিজৰ অভিজ্ঞতাৰ পৰা, যে মাটিত কৰাতকৈ যেতিয়া আমি চাদৰ ওপৰত কৰিলোঁ, তাৰ বেমাৰ আজাৰ বহুতখিনি কমিহে গ'ল,
1: কম হয়।
0: আমি একো ঔষধ দিব লগা নহ'লে, যথেষ্ট বিলাহী খালোঁ,
1: সম্পূৰ্ণ জৈৱিকভাৱে প্ৰস্তুত,
0: জৈৱিকভাৱে
1: হৈছে,
0: হয় হয়, ধুনীয়াকৈ আমি কৰিছোঁ তেনেকৈ।
1: আৰু তাৰ মানে সোৱাদটো নিশ্চয় বেলেগ হয়, নহয়
0: সোৱাদটোতো কথা ক'বই নালাগে, আৰু আপোনালোকে খালে গম পাব, যোনে খাইছে সিটো আৰু সেইটো এৰিবই নোৱাৰিব। যে ধৰক আমাৰ
1: বজাৰৰ পৰা কিনি অনা পাচলি
0: এনেকুৱা হয় যে আমি ঘৰৰ যদি আমি নিজে কৰিব পাৰিলোঁ ভাল, তথাপি আমি কেতিয়াবা ধৰক আমি মানুহ লগাব লগা হয়, বাহিৰা মানুহ লগাই আমি অলপ মাটিখিনি ঠিক কৰা, অলপমান খৰচ হয়, খৰচটো নোহোৱা নহয়। এইটো কথালৈও মই আহোঁ যে অলপ হ'লেও আমি এইখিনি যেতিয়া কৰিম আমাৰ খৰচ অলপ হ'ব। কিন্তু মই ভাবোঁ আৰু আপোনালোকে নিজেও ভাবি চাব আৰু হিচাপ কৰি চাব, এই যিখিনি খৰচ দেখাত এনেকুৱা লাগিব, মইচোন বজাৰত দেখোন বহুত কম, 20 টকাতেই কেজিত পাইছিলোঁ, কিন্তু মইচোন এইখিনি খৰচ বহুত কৰিলোঁ মোৰ চাদৰ ওপৰত কৰিবৰ কাৰণে, মোৰ বেলকনিত খেতিখিনি কৰিবৰ কাৰণে। বেলকনিটো বাৰু নিজৰ তত্বাৱধানতে চাব পাৰি, চাদৰ ওপৰত কৰিলে অকণমান মানুহ লাগিব আমি এক্সট্ৰাকৈ খৰচ কৰিবলৈ। কিন্তু আপুনি এটা চাব যে আপুনি এই যিটো সোৱাদটো ক'লে, কথাটো ক'লোঁ, এই বস্তুখিনি যেতিয়া খাব, এই যিটো সোৱাদ পাব, এক নম্বৰ খায়ে ভাল লাগিল, আপোনাৰ স্বাস্থ্যৰ যিটো ভাল হ'ল, হয়নে? গতিকে আপোনাৰ গোটেইখিনি চাই যে স্বাস্থ্য বেয়া হোৱাৰ কাৰণে আপুনি যিটো খৰচ কৰিব লগা হ'ল, সেইখিনি খৰচ আপোনাৰ বাচি গ'ল, হয়নে? বেমাৰ আজাৰৰ কাৰণে যিখিনি খৰচ কৰিব লগা সেইখিনিও মই ভাবোঁ বাচি গ'ল। তাৰপৰা আপুনি খাই ভাল পালে, নিজৰ এটা গৈ চাদৰ ওপৰতখন যেতিয়া বিলাহীকেইটা ছিঙি আনিলে, বেঙেনাকেইটা ছিঙি আনিলে, লাও এটা যেতিয়া ছিঙি আনিলে, কেনেকুৱা ভাল লাগিব। গতিকে এই গোটেইখিনিয়ে মই
1: প্ৰশান্তি,
0: মানসিক যিটো প্ৰশান্তি, সেইটোৱে মই ভাবোঁ পইচাৰ লগত অকণ তুলনাটো কমেই হয়, যিখিনি আমাৰ খৰচ হয় খৰচৰ লগত। মই কওঁ যে আমাৰ এইটো আমি মানে উলিয়াওঁ, ধৰক বেনিফিট কষ্ট ৰেচিঅ', সেইটো মই ভাবোঁ যে বেনিফিটটোহে বেছি হ'ব, তাৰমানে যদিও খৰচ বেছি হ'ব।
1: এতিয়া বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিম যে ধৰক চাদৰ ওপৰৰ কিটচেন গাৰ্ডেন বা বেলকনিৰ কিটচেন গাৰ্ডেন আমি কেনেধৰণৰ প্ৰজাতিৰ শাক পাচলি ৰোপণ কৰিব পাৰোঁ?
0: মই অলপ আগতে ক'লোৱেই যে আপোনালোকক আমি কিটচেন গাৰ্ডেনৰ বা আপোনাৰ কি কয় বেলকনিত আমি যিখিনি কৰিম, বজাৰত যথেষ্ট উপলব্ধ আপোনাৰ আমাৰ বীজবিলাক পোৱা যায়, বীজৰ যিকোনো এখন দোকানত আপোনালোকে যাব পাৰে। তাৰপৰা বীজখিনি খালি আনোতে আপোনালোকে সুধিব কোনটো সময়ৰ কোনটো কথা। ধৰক মই এতিয়া ইয়াৰে এটা কথা কৈছোঁ যে আমাৰ অলপ দিন পিছতে আমি কবি ধৰক কৰিম, কবিয়ে ধৰক ফুলকবিয়ে যদি আপুনি দুটামান ঘৰত কৰে তাৰ সত্ত্বেও বেলেগ, ফুলকবি আমি দুটা তিনিটা ঘৰত কৰি খাব পাৰোঁ, চাদৰ ওপৰত হওক বা বেলকনিত হওক।
1: আৰু যিহেতু আজিকালি সীমিত পৰিয়াল,
0: অসীমিত পৰিয়াল,
1: গতিকে আপোনাৰ টাবতো যদি আমি ফুলকবি এটা এটা লগাই থওঁ,
0: মই সেইটোৰ কথাই ক'ব খুজিছোঁ যে মানে কেনেকৈ আপুনি জানিব যে ফুলকবি ক্ষেত্ৰত আপুনি যাব লাগিব, গৈ দোকানত ক'ব লাগিব যে মোক আমি যেতিয়া কৰিম, এতিয়া আমি যিটো আৰ্লি মিড আৰু লেট তিনিটা থাকে ফুলকবি বান্ধাকবি এইবিলাকৰ ক্ষেত্ৰত, গতিকে আমি আৰ্লিটো কৰিব খুজিলে আমি একদম জুলাই মাহতে তাৰ গুটিটো সিঁচিব লাগিব। আৰু সেই তেনেকুৱা জাত আছে, মানে ধৰক যিবিলাক আমাৰ কোম্পানী জাতবোৰ, মই ইয়াত নামবোৰ নকওঁ, কিন্তু আমাৰ তেনেকুৱা জাতবোৰ আছে, কিন্তু আমাৰ ধৰক ICAR তেনেকুৱা কিছুমান জাত আছে, পোচা কুঁৱৰী, পোচা আৰ্লি এনেকুৱা, কিন্তু সেইবোৰ ধৰক পটককৈ আপুনি আকৌ আনিব লাগিব দোকানত যিখিনি উপলব্ধ, তেনেকুৱাত খালি আপোনালোকে সুধিব যে এই আগতীয়া জাতটোহে লাগিব, যে আমি জুলাইতে আমি তাৰ গুটি সিঁচিব লাগিব সেই জাতটো, কাৰণ যদি আপুনি সেই মিডিয়ামত গৈ পেলাই মিড ছিজনৰটো যেতিয়া কৰে তেতিয়া তাত ফুলটো নুফুলে, আৰু কিছুমান চাব সৰু সৰু বাটনটোৰ নিচিনা ফুলকবি হ'ব, সেই কথাখিনি আমি জানিব লাগিব। দ্বিতীয় ধৰক এনেকৈ লাওজাতীয় শস্যৰ, আমাৰ এতিয়া ধৰক গ্ৰীষ্ম কাল আহি আছে, গতিকে লাওজাতীয় শস্যৰ আমি তেনেকুৱা গুটিবিলাক আনিব লাগিব, আমি ঘৰতে তেনেকুৱা কৰি ল'ব পাৰোঁ। চাদৰ ওপৰত কৰিলে সুন্দৰকৈ এখন হেডালি দিব, আৰু আজিকালি বহুতে দেখিছোঁ প্লাষ্টিকৰ ৰছী দি পেলাই গুঠি দিয়ে, বাঁহৰ দিয়াতকে লাইট হৈ গ'ল, বাঁহ দুডালমান দিলে বা কংক্ৰিট দুডালমান কৰিলে, তাৰপিছত সুন্দৰকে জিকা লাও এইবিলাক প্লাষ্টিকৰ ৰছী ধুনীয়াকে গুঠি গুঠি তাতে কৰি দিয়ে, ৰছীটো সুন্দৰকে বগাই যাব, আপোনালোকে চাদৰ ওপৰত তেনেকে কৰিব পাৰে। খালি বহুত বেছি যেতিয়া গ্ৰীষ্মকালি ৰ'দটোৰ কথা মই অলপ আগতে ক'লোৱেই যে আমি কিছুমান অলপ ডাঙৰ গছ সেইফালে দি ল'লে তেনেকুৱা আমাৰ ভাল হ'ব। আৰু সেই লাওজাতীয় শস্যৰো তেনেকুৱা আমি বজাৰত উপলব্ধ বহুত জাত আছে, আপোনাক খালি সুধিব যে কোনটো জাত কোন সময়ৰ, সেই কথাখিনি সুধিলে হ'ল, লাওৰ আগতীয়া বুলি কথা নাই, কিন্তু ভাল ভাল জাত আছে, কিছুমান আছে হাইব্ৰিড, খালি এইটো কথা মই কৈছোঁ, কিছুমান হাইব্ৰিড ভেৰাইটি বুলি আছে, হাইব্ৰিডৰ ভেৰাইটি, আৰু কিছুমান আছে অপেন পলিনেটেড বুলি কয়। হাইব্ৰিডত আমাৰ কেতিয়াবা কি হয়, হাইব্ৰিড ভেৰাইটিবিলাকত আমাৰ অকণমান আমাক ৰাসায়নিক সাৰখিনি লাগে, যেনেকৈ ইণ্টিগ্ৰেটেড নিউট্ৰিয়েণ্ট মেনেজমেণ্ট, মানে নিউট্ৰিশ্যনটো খাদ্য অলপ লাগিব নহয়, যে আপুনি সেইখিনি দিয়ে হয়তো যোগাৰ দিব নহয়, বেছিকৈ অকণমান বেছিকৈ কৰিব বিচাৰিছোঁ, অকণমান ইউৰিয়া SSP আৰু মিউৰিয়েট অফ পটাছ বুলি কয়, সেইবোৰ অলপমান যদি বিচাৰে কোনোবাই দিবও পাৰে, তাৰ কিছুমান ৰিকমেণ্ডেড

0: ডোজ আছে, বা আপুনি ভাৰ্মিকম্প'ষ্ট দিও কৰিব পাৰে কেঁচুসাৰ যিবিলাক আছে সেইবিলাক কি কৰে। আৰু অন্য আমি পাকঘৰৰ যিখিনি জাবৰ জোঁথৰ ওলাইছে আমাৰ পাচলি বাকলি
1: হয়
0: প্লাষ্টিকখিনি বাদ দি পেলাই, সেই বস্তুখিনি আপুনি তাত গোটাই আপুনি পচন সাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰিব। আৰু সেইটো যে কিমানেই ভাল হয়, তাৰমানে কলৰ বাকলি বান্ধাকবি যিখিনি থাকি গৈছে অৱশিষ্ট। আৰু এটা বস্তু আপোনালোকক কৈ থওঁ যে আপোনালোকে যেতিয়া নেমু গছৰ কথা মই কৈছিলোঁ, নেমু গছ বা অমিতা গছ এনেকুৱাত আপোনালোকৰ ঘৰৰ মাছ ধোৱা মাংস ধোৱা পানীখিনিও যদি আপোনালোকে দিয়ে সেইটো বহুত উপকাৰী এই কিছুমান পোক পৰুৱা নিৰাময় কৰিবৰ কাৰণে। যেতিয়া এই কথাখিনি যেতিয়া কৈ আছিলোঁ আমাৰ কিছুমান ধৰক এতিয়া যেতিয়া মই এই কথাটো ক'লোঁ যে কিহৰ এই যে মই বাগানখন বনাব দিলোঁ যে 20 মিটাৰ দীঘল পথালি এনেকুৱা মই কথা এটা কৈছোঁ, সেইখিনি যিমানটো হয় তাত আপুনি ভাগ ভাগকৈ কৰি ল'ব। আৰু শাক পাচলিবোৰ তেনেকৈ বতৰ হিচাপত আপুনি সুধিছিলে কেনেকৈ কৰিম, এতিয়া আমাৰ এটা এনেকুৱা প্লটত ধৰক আপুনি ভেন্দি দিলে, ভেন্দি আমাৰ এতিয়া আছে, ভেন্দি লগালে এতিয়াতো আমাৰ এপ্ৰিলে পালেহি, এতিয়া যদি বনাই আপুনি মে'ৰ কথাই কৈছোঁ, আপুনি প্ৰথমতে ভেন্দি লগালে, ভেন্দিটো আপোনাৰ 4 মাহমান গ'ল, যোৱাৰ পিছত আপুনি তাতে মূলা লগাই দিওঁ, আগতীয়া মূলাটো খাবলৈ কিমান ভাল, ভেন্দি হৈ শেষ হওঁতে হওঁতে মূলাৰ দিন আহি যাব।
1: হয়
0: আপুনি যদি এতিয়া মে'ত যদি ভেন্দি লগায় তেওঁলোকে মে' জুন জুলাই আগষ্টলৈকে আপোনাৰ ভেন্দিখিনি থাকিব, আপোনাৰ আগষ্টত ভেন্দিখিনি উঠে মানে ভেন্দিখিনি উঠাৰ আগতে আপুনি তাত মূলা গুটি সিঁচি দিব, এটা ক্ৰপ থাকোঁতে আপুনি ইটো ক্ৰপ সিঁচিয়ে দিব, তেতিয়া আপুনি লগতে খাব। মূলা আপুনি শাক হিচাপে খালে ছেপ্টেম্বৰ অক্টোবৰ এনেকুৱা আপোনাৰ মূলাৰ দিনটো আহি গ'ল, তেনেকৈ অহাৰ লগে লগ তাৰপাছত আপুনি আকৌ ধৰক অক্টোবৰ নৱেম্বৰ মানত যেতিয়া মূলাখিনি উঠি যাব তাতে আপুনি বেঙেনা লগাই দিলে, গতিকে একেটা কণ্টেইনাৰতে আপুনি গোটেই বছৰটোৱে এডোখৰ মাটিত তেনেকৈ আপুনি বেলেগ বেলেগকৈ ক্ৰপ মই যে ক'লো প্লটটো বনাই ল'ব বুলি, ইটোৰ পিছত সিটো ক্ৰপ এনেকৈ লগাই ল'ব, তেনেকৈ ধৰক আপোনাৰ।
1: আৰু সেই সময়খিনি আমি অলপ মাজে মাজে কিবা জৈৱিক সাৰ দি থাকিব লাগিব,
0: জৈৱিক সাৰো দিব। আৰু এটা কথা মই ক'ব ওলাইছোঁ, আপোনালোকে মাটিমাহ জাতীয় শস্য, মাটিমাহ মগুমাহ এনেকুৱা কিছুমান সেই কণ্টেইনাৰকেইটাত হওক বা য'তে আপুনি কৰিছে তাত আপোনালোকে সিঁচি দিব, পটককৈ গজি উঠিবনে এসপ্তাহৰ ভিতৰতে মাটিখিনিত সেই বস্তুখিনি মিক্স কৰি পেলাব, কাৰণ এইবিলাক হৈছে নাইট্ৰজেন ফিক্সিং, আমাৰ নাইট্ৰজেনটো মানে যিটো আমাক নাইট্ৰজেন লাগে সেই
1: নাইট্ৰজেন
0: অলপমান দুটা চাৰিটা পাত হোৱাৰ লগালগ মাটিখিনিত আপোনালোকে মিলাই দিব, মাটিখিনি বহুত ভাল কৰি দিয়ে। তেনেকুৱা আমাৰ বেলেগ বেলেগ আৰু ক্ৰপ আছে, ধেনচিয়া আছে, গ্ৰীণ মেনিউৰিং ক্ৰপ বুলি কয় এইবোৰক, চান হেম্প আছে, এনেকুৱা বেলেগ বেলেগ আছে, কিন্তু মই সহজতে পোৱা মগুমা মাটিমাহ আমাৰ দাইলখিনি থাকে, তেনেকুৱা কিছুমান পেলাই পেলাই আপুনি মাটিটো মাটিত মিলাই
1: খৰা পাতো দিব পাৰো,
0: খৰা পাত সবখিনি আপুনি ডাইৰেক্ট দিয়াতকে পচন সাৰৰ গাঁতটোত পেলাই থ'ব, পচি যোৱাৰ পিছত আনিহে দিলে বেছি ভাল হয়। আৰু এটা কথা ক'ব লৈছোঁ, মাটিতে আমাৰ বহুত অনুজীৱ আছে, সেই অনুজীৱখিনি আমি জীয়াই ৰাখিব চেষ্টা কৰিব লাগে, সিহঁতে আমাক এই খাদ্যবিলাক দিয়ে, নিউট্ৰিচনবিলাক গছক তাৰমানে।
2: আচ্ছা বাইদেউ, আজি আপুনি ছাদৰ ওপৰত বা বেলকনিত জৈৱিক পদ্ধতিৰে শাক পাচলিৰ খেতি এই বিষয়ে বহুতো কথাই আমাক জনালে, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাই আজিলৈ আপোনাৰ পৰা বিদায় লওঁ। নমস্কাৰ।
0: নমস্কাৰ, ধন্যবাদ।
3: শ্ৰোতাসকলে ইমান পৰে
2: ছাদৰ ওপৰত বা বেলকনিত শাক পাচলিৰ বাগিচা সম্পৰ্কে
3: অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত উদ্যান শস্য গৱেষণা কেন্দ্ৰ কাহিকুছিৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ নাছিমা ৰহমানৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে।
2: প্ৰিয় শ্ৰোতা, আমাৰ সন্তানসকলৰ স্কুলসমূহত এতিয়া গৰমৰ বন্ধ আৰম্ভ হৈছে, এই গৰমৰ বন্ধৰ বেছিভাগ সময়েই তেওঁলোকে বাৰু ঘৰতে টিভি মোবাইল চাই কটাব নেকি? অভিভাৱক হিচাপে আমাৰ এই ক্ষেত্ৰত কৰণীয় কি, এই বিষয়ে চমুকৈ আমাক জনাইছে মনস্তত্ববিদ বিনীতা শৰ্মাই, আহকচোন শুনো।
4: নমস্কাৰ, মই আজি এটা বিশেষ বিষয়ৰ ওপৰত ক'বলৈ বিচাৰিছোঁ, সেইটো হৈছে শিশুক স্ক্ৰীণৰ পৰা আঁতৰাই ৰাখিবলৈ আমি কি কৰিব পাৰোঁ। প্ৰথমে মই এটা সৰু দৃশ্য কল্পনা কৰাটো আপোনালোকক বিচাৰিছোঁ। এইটো হৈছে এটা 5 বছৰীয়া শিশুৱে যদি কান্দিবলৈ আৰম্ভ কৰে তেন্তে আমি কি কৰোঁ? আমি কওঁ নেকি বাৰু যে এই মোবাইলটো লোৱাচোন, অলপ মোবাইলটো চাই পেলাই মনে মনে থাকা, বা শিশুটোৱে যদি খাবলৈ খুব আমনি কৰিছে, খোৱা নাই, তেতিয়াও কিন্তু আমি কেতিয়াবা কাৰ্টুন লগাই দিওঁ, বা অতিথি আহিছে আৰু আমি এতিয়া অতিথিৰ লগত ব্যস্ত হ'ব লাগে, গতিকে আমি কি কৰোঁ যে মোবাইলটো লৈ চুপচাপ বহি থাকিবলৈ আমি শিশুটিক মোবাইলটো আগবঢ়াই দিওঁ। এইবোৰ একচুৱেলি ভুল নহয়, কিন্তু যদি এইটো প্ৰতিদিনৰ অভ্যাস হৈ পৰে তেন্তে শিশুৱে এটা ডাঙৰ শিক্ষা লৈ পেলায়, আৰু সেই শিক্ষাটো হৈছে কি, যে মোৰ প্ৰতিটো অনুভূতিৰ সমাধান মোবাইল ফোন। যদি শিশুটিৰ বিৰক্ত লাগে তেতিয়াও কি হ'ব, যে সি ভাবিব যে মোবাইল ফোনটো হৈছে মোৰ উপায়, বা খুব বেছি যদি ব'ৰ হৈ আছে তেতিয়াও ভাবিব যে মোবাইল, বা মন বেয়া লাগিছে তেতিয়াও ভাবিব যে মই মোবাইলটো চালে মোৰ মনটো ভাল লাগিব, বা খোৱা সময়তো তেওঁলোকক মোবাইলটো লগা হ'ব। কিন্তু বাস্তৱ জীৱনত কোনো সমস্যাৰে সমাধান মোবাইল হ'ব নোৱাৰে, সেইবাবে প্ৰথমে আমি এটা কথা বুজিব লাগিব যে শিশুৱে স্ক্ৰীণক ভাল নাপায়।

0: তেওঁলোকে মনোযোগ, নতুনত্ব আৰু সংযোগহে ভাল পায়, আৰু স্ক্ৰীণে সেই তিনিটাই একেলগে দিব পাৰে। আমাৰ দায়িত্ব হ'ল বাস্তৱ জীৱনতো সেই অভিজ্ঞতাটো তেওঁলোকৰ কাৰণে সৃষ্টি কৰাটো। এতিয়া কিছুমান একেবাৰে ব্যৱহাৰযোগ্য উপায় হৈছে কি, যে প্ৰথমে নিজে উদাহৰণ হওক, আপুনি যদি সন্তানে কথা পাতোতে ফোন চাই থাকে তেন্তে তেওঁক ফোন নাচাবা বুলি ক'লে তেওঁ নুশুনিব। শিশুৱে আমাৰ কথা নহয়, আমাৰ জীৱনটো কপি কৰে বা আমাক চাই শিকে, আমি কি কৰিছোঁ সেইবোৰ তেওঁলোকে অবজাৰ্ভ কৰি থাকে। দ্বিতীয়তে হৈছে কি, যে বিকল্প দিয়ক, যেনে ধৰি লওক ছবি আঁকিবলৈ কাগজ দিব পাৰোঁ, বল খেলিবলৈ বল এটা দিব পাৰোঁ, বা একেলগে ৰান্ধনি ঘৰত সৰু কিছুমান কাম আমি দিব পাৰোঁ, বা গছত পানী দিবলৈও ক'ব পাৰোঁ। কিন্তু আমাৰ কি হয় যে আমি ধৰি লওক লেতেৰা হ'ব বুলি আমি কিছুমান তেওঁলোকক ঘৰ লেতেৰা হ'ব বা কিবা হ'ব বুলি আমি তেওঁলোকক ছবি আঁকিবলৈ আমি কিছুমান পেইণ্ট আমি ইউজ কৰিব নিদিওঁ, বা আমি লেতেৰা হ'ব বুলি পাকঘৰৰো আমি কিছুমান কাম সিহঁতক আমি নিদিওঁ কৰিবলৈ, বা আমি সিহঁতক যদি আটা চাটা মাৰি পেলাই যদি অলপ খেলিবলৈ বিচাৰে তেতিয়াও আমি কৰিবলৈ নিদিওঁ। গতিকে অলপ আমাৰ কষ্ট হ'ব পাৰে, কিন্তু এইখিনি কৰিলেও তেওঁলোকে স্ক্ৰীণৰ পৰা আঁতৰি থাকিব। বা আমি এনেকুৱা ধৰণৰ কিছুমান সৰু সৰু খেল উলিয়াব পাৰোঁ য'ত নেকি তেওঁলোকে অলপমান সিহঁতে ইণ্টাৰেষ্ট পায়, যেনে আজিৰ দিনটোত আমি কোনে বেছি হাঁহিব পাৰোঁ, তেনেকে ক'লেও সিহঁতৰ ভাল লাগিব। সিহঁতে এটা নিজেই আপোনালোককো চাব যে কিমান আপোনালোকে হাঁহিছে, বা সিহঁতেও হাঁহিৰ কিছুমান উপায় উলিয়াই ল'ব। শিশুসকলে বিৰক্ত হয়, শিশুসকল ব'ৰ হয়, ব'ৰ হ'বলৈ দিয়কচোন, ব'ৰ হ'বলৈ দিয়ক তেওঁলোকক। এই বিৰক্তিৰ পৰা কল্পনা শক্তি, সৃষ্টিশীলতা আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত বহুত ধৰণৰ ক্ষমতা জন্মে তেওঁলোকৰ। সকলো খালী সময়ত মোবাইলটো যদি আমি দি দিওঁ তেতিয়াহ'লে কি হয় যে তেওঁলোকৰ সেই সৃষ্টিশীলতাটো কমি যায়। পঢ়া শেষ কৰিলে মোবাইল দিম, এনেধৰণৰ কিছুমান পুৰস্কাৰ হিচাপে তেওঁলোকক মোবাইলটো দিব নালাগে। তাৰ সলনি আমি বেলেগকৈ ক'ব লাগিব যে পঢ়া শেষ কৰিলে আমি একেলগে খেলিম, বা আমি সেইটো সঁচাকৈ কৈ পেলাই আমি নকৰাকৈ থাকিলে নহ'ব, তেওঁলোকক সেইখিনি সময় আমি দিবও লাগিব। আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে কি, যে ঘৰত স্ক্ৰীণ ফ্ৰী জ'ন বনাওক, যেনে খোৱা টেবুলত কোনো ফোন নহ'ব, শুবলৈ যোৱাৰ এঘণ্টাৰ আগতে সকলোৰে ফোন বন্ধ, সপ্তাহত এদিন ফেমিলি ইভিনিং মাত্ৰ কথা আৰু খেল আৰু হাঁহি, য'ত স্ক্ৰীণ নাথাকিব, মোবাইল ফোনছ নাথাকিব। আপোনালোকে যদি সেইখিনি উলিয়াব পাৰে এই বন্ধৰ দিনকেইটাও, তেতিয়া তেওঁলোকৰ বহুত বহুত বহুত বেছিকৈ সুবিধা হ'ব আৰু বহুত বেছি সিহঁতৰ উন্নতি হ'ব। কিন্তু গতিকে মনত ৰাখিব, সন্তানে আপোনাৰ লগত যদি 20 মিনিট সময়ো যদি সম্পূৰ্ণৰূপে মনোযোগেৰে যদি কটায়, আপোনালোকে যদি সম্পূৰ্ণ আনডিভাইডেড এটেনশ্যন যদি দিব পাৰে, তেতিয়াহ'লে 2 ঘণ্টা কাৰ্টুনতকৈও সেইটো কিন্তু বেছি মূল্যৱান হয়। শেষত এইটোৱে ক'ম যে আপোনাৰ সন্তানক এনে এটা ঘৰ দিয়ক য'ত কথা আছে, খেল আছে, মৰম আছে, হাঁহি আছে, আৰু মই তোমাৰ লগত আছোঁ এই অনুভৱটো আছে, এইটো বহুত বেছি ইম্পৰ্টেণ্ট। গতিকে আপোনালোকে এনেকুৱা এটা পৰিৱেশ ক্ৰিয়েট কৰক য'ত তেওঁলোকে ফিল কৰে যে মোৰ মা বা মোৰ দেউতা মোৰ লগত আছে, আৰু মই যদি কিবা ভুল কৰোঁ মই মা দেউতাহঁতক খুলি পেলাই ক'ব পাৰিম, তেওঁলোকে মোক দুখ নিদিয়ে, মোক খং নকৰে। গতিকে এনে এটা ঘৰ একদম মনত ৰাখিব যে য'ত কথা আছে, য'ত খেল আছে, য'ত মৰম আছে আৰু য'ত হাঁহি আছে। কাৰণ শিশুৱে সৰ্বাধিক যিটো মনত ৰাখে সেয়া আপুনি কিনি দিয়া মোবাইলটো নহয়, আপুনি দিয়া সময়খিনি।
1: ধন্যবাদ ডক্টৰ বিনীতা শৰ্মা, আপুনি খুব কম সময়ৰ ভিতৰতে চমুকৈ সন্তানক আমি কিদৰে স্ক্ৰীণ টাইমৰ পৰা আঁতৰাই ৰাখিব পাৰোঁ আমাক জনালে। আজিলৈ আমাৰ সময় প্ৰায় শেষ হৈহে আপোনালোকলৈ পুনৰ প্ৰীতি শুভেচ্ছা জনাই মই জোনালী বৰুৱাই আজিৰ বলনিৰ পৰা বিদায় লৈছোঁ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে শুনি আছে মিতালী দেৰ কণ্ঠত আধুনিক গীত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা হিমাদ্ৰী দেৱীৰ।

মিতালী দেৰ কণ্ঠত আধুনিক গীত শুনিলে শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক গোবিন্দ চন্দ্ৰ বৰুৱা আৰু সংগীতসকলে পৰিৱেশন কৰা ওজাপালি।

Ah,

0: মহাৰ্ষি বাল্মীকিয়ে
1: কৈছিকি
0: সীতাক পৰশুৰামৰ ওচৰত লৈ লৈ আহিছে,
1: আহি কৈছে
0: হা পৰশুৰাম, সীতা শান্তি সতী সত্য হয়, আপুনি আকৌ সীতাক ৰাখিয়া গৃহস্থী কৰিব লাগিব লাগে।
1: সেই কথাটো কলা
0: কোৱাৰ লগে লগে হা আপোনাৰ পৰশুৰামে কৈছে, হে মহাগুৰু, সীতা শান্তি মই জানো, মই কৈছো কি লোক অপবাদত মই সীতাক অৰণ্যক এৰি দিছো, এতিয়া সীতা আকৌ এটা পৰীক্ষা এটা সমাজত দেখাব লাগে।
1: সেই কথাটো কলা
0: কোৱাৰ লগে লগে সীতা দেৱীৰ বক্ষং এটা উঠিল,
1: হৰি হৰি
0: উঠি কৈছে, হে পৰশুৰাম, আপুনি একবাৰ মোক লংকাত জুইত পেলাই দিলি,
1: তাতেও মোক
0: জুয়ে পুৰি নামিলা,
1: আকৌ
0: দৰমা ঘোৰ অৱস্থাত গৰ্ভৱতী দৰমা সেই অৱস্থাত আপুনি বনত মোক এৰি দিলি বাঘ ঘোঙা খাক বুলি, তাতেও মই নমৰিলোঁ,
1: আকৌ
0: আকৌ এতিয়া মই ঋষিৰ বাক্যত আহিছোঁ আপোনাৰ ওচৰলৈকে, আপুনি আকৌ পৰীক্ষা খুজিছা, প্ৰভু মই আৰু পৰীক্ষা নেদো, এই আপোনাৰ চলি দুটা আপোনাক গতালোঁ, মই পতালত লাগি যাওঁ।
1: এইবুলি সীতাই
0: পৃথিৱীত ঠাচকে বাগৰি পৰি পেলাই পৃথিৱীত বিনে বিনে কান্দিছে, সীতাৰ বসুমতী মোক এই মুহূৰ্তে পতালত নিব লাগে,
1: সীতাৰ কন্দনত
0: হা বসুমতী গোটাই তল বহাই বসুমতী কপিব লাগি ধৰিলা,
1: কপি ধৰি
0: সীতি সীতা ফাটন এটা দিলা, দি ৰথ এখন উলিয়াই দিলা, চাপ মাৰি সীতা ৰথত উঠিল,
1: বসুমতী ৰথখন
0: একে চোচা পতাল পুৰালি টান মাৰি নিলা, নি সুন্দৰকৈ এটা মন্দিৰ বান্ধি দিছে, দি তাতে সীতাক থৈছে, সীতাই নানা ৰকম খাইছে কিন্তু মনটো সুখ নাই,
1: কাৰণ চলি দুটা
0: এৰি থৈ গ'ল,
1: বাসুকী নাকৌ মাতি আনিছে,
0: আনি কৈছে বাবা বাসুকী
1: তই কি উপায় পাৰা,
0: অযোধ্যাতে মোৰ লগতে লৈ আহি যা, এইবুলি কোৱাৰ লগে লগে বাসুকীয়ে এটা ব্ৰাহ্মণ ৰূপ ধৰি পৰশুৰামৰ আগতে উপস্থিত হৈছে, হৈ কৈছে পৰশুৰাম আপোনাৰ ল'ৰা দুটা মই ধনু বিদ্যা দিওঁ, আপুনি মোক দেখ।

0: তেতিয়া পৰশুৰামে দিছি, দিয়াৰ লগে লগে বাথুকিনাকে লৈ আনোতে ভুকাই লৈ এক পতাৰ বুৰত নিনি দিছি, যাই মাকক গটাই দিছি।
1: মাক কোনটা কৰ?
0: যেতিয়া দেখা দেখি হ'ল তেওঁলোকৰ এখন কান্দা কাটা লাগছি,
1: তাকে দেখা পাই
0: বহুমতী মনে মনে মনটোত ভাবে, এই মই চলি দুটা আনিলো আনালো, মই খুন ধৰণে কাৰোবাৰ একো কৰিব নোৱাৰো।
1: নাই নাই, মই চলি দিওঁ অলপমান,
0: আমাক খুৱাব লাগে
1: এইবুলি বসুমতীয়ে।
0: হা, এতিয়া খুৱাবই
1: কি কি?
0: মাছ মাংস ৰান্ধিলিক্য দালি তৰকাৰী
1: হৈ যা,
0: মুং মাটি অৰহৰ বেজীয়া খেচাৰী,
1: আৰু
0: শাক আলু ৰান্ধি ধৰা নানা যত্ন কৰি,
1: হে
0: ভাজা পোৰা ৰান্ধি ধৰা ভিন্ন ভিন্ন কৰি,
1: হে
0: লাও কোমোৰা ৰান্ধাই খাৰুৱা মছলা, ধুন্দুলি উৰহি ৰান্ধাই কলফুল পচলা, এইমতে আঞ্জা ৰান্ধাই আঞ্জা জানে জুতি, পাৰ মাংস মিলাই দিলা ধুমচৰোতৰ গুটি,
1: আৰু
0: মুড়ি ঘণ্ট ৰান্ধি থলা ৰৌ মাছৰ মুড়া, শ'ল মাছত মিলাই দিলা মেচকা টেঙাৰ গুড়া, আমিহি ঢেকীয়া ৰান্ধে আৰু কুঁহি ওল, ডিমাই দি ভাজি থলা ৰঙালাওৰ ফুল, কলমৌ মেটেকা ৰান্ধে আৰু পুঁহি শাক, তাতে আনি মিলাই দিলা মাছৰ থকাৰাত, হাঁহৰ মাংসত মিলাই দিলা মাটিমাহৰ দালি, আলুই দি জোল কৰাই চিতল বৰালি, কাঠ আলু ভাজি থলা চকা চকা কৰি, মাগুৰ মাছে চুকা শাকে থলা টেঙা কৰি, এইমতে আঞ্জা ৰান্ধে ব্যঞ্জন পঞ্চাশ, আদাই দি সোমাই থোৱা দৰ্জিনা মাছ।
1: এতিয়া
0: চাৰিটা বুলি মনে মনে মনটোত ভাবছি,
1: নাই আঞ্জা ভাতৰ মাছ নল'ব, অলপমান মছলা দিওঁ,
0: অঁ মছলা দিওঁ
1: এইবুলি
0: মছলা মাৰছি, কঞ্চনমতি ভানুমতি নীলাই পমিলা চাৰি বুলি লগ লাগি বটিলা মছলা, কালজিৰা ভোগজিৰা বটাই গোন্ধমুৰি, জালুক পিপলি বটাই চোৰা চচৰি,
1: ধুনীয়াকে
0: লংগুটি জাইফল এডাল চিয়াল চেনি, সকলো মছলা বটি থলা ভাগ ভাগ কৰি সুন্দৰকে
1: ৰান্ধি বাঢ়ি
0: ৰব ঔষক দিছি। ৰব ঔষে দুভায়কে গোবৰ কৈছে, ভায়ে হৰাইকো পাইছোঁ,
1: আঞ্জাও
0: বৰ ভাল পাইছোঁ, আমাৰ একেবাৰে উদয়পুৰ কৰি পেলে সুন্দৰকে খা, এইবুলি খাই বৈ সীতাইয়ে লবৌষে পটলত থাকিল, ইফালে অযোধ্যাত পৰশুৰামৰ কি অৱস্থা হয়।

গোবিন্দচন্দ্ৰ বৰুৱা আৰু সংগীসকলে পৰিৱেশন কৰা ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

এয়া আকাশবাণী গুৱাহাটী মহাবাহু। এতিয়া বাদ্য সংগীতৰ অনুষ্ঠানত শুনোৱা হওক অনিল কুমাৰ শইকীয়াৰ বাঁহীবাদন।

0: ঢংগীতৰ অনুষ্ঠানত অনিল কুমাৰ শইকীয়াৰ বাঁহীবাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, মহাৰাষ্ট্ৰৰ নাগপুৰত ভাৰতৰ অধ্যক্ষতাত আজিৰে পৰা তৃতীয় ব্ৰিকছ পৰিবহণ মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো শিক্ষাৰ্থী তথা কৰ্মচাৰীলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুভেচ্ছা জনাইছে। উপৰাষ্ট্ৰপতি চি পি

রাধাকৃষ্ণনে আজি ওড়িশার ভুবনেশ্বৰৰ ওড়িশা কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ত ভাৰতৰ উচ্চ সামুদ্ৰিক মীন উৎসৰ বহনক্ষম ব্যৱহাৰৰ ৰাষ্ট্ৰীয় উদ্যোগৰ শুভাৰম্ভ কৰে। কৃষি যান্ত্ৰিকীকৰণৰ উপ অভিযানৰ অধীনত চৰকাৰে বৰ্তমানলৈকে সমগ্ৰ দেশৰ ব্যক্তিগত খেতিয়কসকললৈ 9,404 কোটি টকা মূল্যৰ প্ৰায় 22 লাখ কৃষি যন্ত্ৰ বিতৰণ কৰিছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ফ্ৰান্স আৰু মৰক্কো প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মুখামুখি।

0: মহাৰাষ্ট্ৰৰ নাগপুৰত ভাৰতৰ অধ্যক্ষতাত আজিৰে পৰা তৃতীয় ব্ৰিকছ পৰিবহণ মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰসমূহৰ পৰিবহণ মন্ত্ৰীসকল আৰু জ্যেষ্ঠ বিষয়াবৰ্গই অংশগ্ৰহণ কৰিছে। ভাৰতৰ অধ্যক্ষতাৰ এই ব্ৰিকছ বৈঠকৰ বিষয়বস্তু হৈছে সহনশীলতা উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতা নিৰ্মাণ। কৰ্মগোটৰ বৈঠকৰ পাছত সংবাদ মাধ্যমক কেন্দ্ৰীয় পৰিবহণ সচিব ভি উমাশংকৰে কয় যে জ্যেষ্ঠ বিষয়াসকলে নগৰ আন্তঃগাঁথনি, বহনক্ষম বিকাশ, গতিশীলতা আদি বিভিন্ন প্ৰধান বিষয়ত মত বিনিময় কৰে। তৃতীয় ব্ৰিকছ পৰিবহণ মন্ত্ৰীসকলৰ মূল বৈঠক 11 আৰু 12 জুলাইত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে 11 জুলাইত বৈঠকত সভাপতিত্ব কৰিব। পৰিবহণ কৰ্মী গোটৰ প্ৰথমখন বৈঠক ৰাছিয়াত আৰু দ্বিতীয়খন বৈঠক ব্ৰাজিলত অনুষ্ঠিত হৈছিল। নাগপুৰত তৃতীয়খন বৈঠকত আন্তৰ্জাতিক পৰিবহণ সহযোগিতা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো শিক্ষাৰ্থী তথা কৰ্মচাৰীলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে স্বামী বিবেকানন্দৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এই সংস্থাই ছাত্ৰ শক্তিক সংগঠিত কৰি যুৱচামৰ মাজত দেশপ্ৰেমৰ ভাৱনা জগাই তুলিছে। তেওঁ কয় যে কোনো জৰুৰীকালীন সময়তে হওক বা উত্তৰ পূৰ্বাঞ্চলৰ অনুপ্ৰৱেশৰ সমস্যাই হওক, বিদ্যাৰ্থী পৰিষদে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সদায় যুৱচামক উৎসাহিত কৰি আহিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ৰাষ্ট্ৰ প্ৰথম ধাৰণাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে শিক্ষাৰ্থীসকলক ৰাষ্ট্ৰৰ সেৱা, নেতৃত্ব আৰু সামাজিক দায়বদ্ধতাৰ দিশত দশকজুৰি অনুপ্ৰাণিত কৰি আহিছে। এই সংস্থাই জাতীয়তাবাদী ধাৰণা, ভাৰতীয় সংস্কৃতি, ৰাষ্ট্ৰীয় একতা আৰু সামাজিক চেতনা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি শ্ৰীসিঙে উল্লেখ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি ওড়িশাৰ ভুৱনেশ্বৰৰ ওড়িশা কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ত ভাৰতৰ উচ্চ সামুদ্ৰিক মীন উৎসৰ বহনক্ষম ব্যৱহাৰৰ ৰাষ্ট্ৰীয় উদ্যোগৰ শুভাৰম্ভ কৰে। নীল অৰ্থনৈতিক ৰাষ্ট্ৰীয় সমৃদ্ধিৰ ৰূপান্তৰকাৰী ইঞ্জিনৰূপে আখ্যা দি শ্ৰীৰাধাকৃষ্ণনে বিকশিত ভাৰতৰ অংশ হিচাপে যুৱ সমাজক আধুনিক প্ৰযুক্তিকেন্দ্ৰিক মৎস্য পালন আৰু অন্যান্য সামুদ্ৰিক বৃত্তি গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উপৰাষ্ট্ৰপতিগৰাকীয়ে ওড়িশা গভীৰ সাগৰত মাছ ধৰা অভিযান ডকুমেণ্টৰো শুভাৰম্ভ কৰে। ভাৰতীয় খাদ্য ৰপ্তানিয়ে 73,000 কোটি টকা অতিক্ৰম কৰাৰ লগতে ভাৰতীয় সামুদ্ৰিক খাদ্য ৰপ্তানিয়ে 120খন দেশলৈ এই খাদ্য ৰপ্তানি হয় বুলি তেওঁ উল্লেখ কৰে। শ্ৰীৰাধাকৃষ্ণনে গতিশীল নীল অৰ্থনীতিয়ে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলিও প্ৰকাশ কৰে। চৰকাৰে ভাৰতক কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগ আৰু কৃত্ৰিম বুদ্ধিমত্তা চালিত সমাধানৰ গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰিছে। নতুন দিল্লীত আয়োজিত ভাৰতীয় উদ্যোগৰ গোলকীয় সামৰ্থ্য কেন্দ্ৰৰ ব্যৱসায় সন্মিলনৰ উদ্বোধনী সত্ৰত ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সচিব এছ কৃষ্ণনে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে আৰম্ভণিৰে পৰা কৃত্ৰিম বুদ্ধিমত্তাক ইতিবাচক আৰু আশাবাদী দৃষ্টিভংগীৰে চাই আহিছে। বিভিন্ন খণ্ডত উৎপাদনশীলতা আৰু দক্ষতা বৃদ্ধিৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলি সচিবগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে ভাৰতে কৃত্ৰিম বুদ্ধিমত্তাক কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰি গোলকীয় কৃত্ৰিম বুদ্ধিমত্তা পৰিস্থিতিতন্ত্ৰত কিদৰে অৰিহণা যোগাব সেই দিশত চৰকাৰে কাম কৰি আছে।
1: Prime Minister had asked all ministries during the AIC saying that they should sort of visit the summit, hear various speakers and also visit the various stalls etc. in the exhibition and come back with where they think AI could be applied in their respective ministries. So almost about 762 such suggestions were received.
0: Shrota khokala batari khunise Akashbanir pora প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি অলবনিজে আজি ভিক্টৰিয়াৰ গৱৰ্ণৰ হাউচত আয়োজিত তৃতীয় ভাৰত অষ্ট্ৰেলিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনৰ সামৰণিৰ অন্তত যুটীয়া বিবৃতি জাৰি কৰে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কলৈ অহা ৰূপান্তৰকাৰী

পৰিৱৰ্তনৰ প্ৰতি আদৰণি জনায় আৰু আঞ্চলিক সুস্থিৰতা, শক্তি সুৰক্ষা তথা প্ৰযুক্তিগত উদ্ভাৱনৰ বাবে ৰূপৰেখাৰ চূড়ান্ত ৰূপ দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সহযোগিতাক ভৱিষ্যমুখী, দৃঢ় আৰু স্থায়ী সম্বন্ধ বুলি অভিহিত কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দুয়োখন দেশৰ মাজৰ সম্পৰ্কই পাৰস্পৰিক বিশ্বাসৰ ভিত্তিত নতুন আৰু ব্যাপক যুগত প্ৰৱেশ কৰিছে। ইপিনে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী অলবনিজে কয় যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্ক ইয়াৰ আগেয়ে কেতিয়াও ইমান গতিশীল আৰু ব্যাপক নাছিল। ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি আৰু সুস্থিৰতা সুনিশ্চিত কৰাৰ বাবে দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা সম্পৰ্কীয় ঐতিহাসিক যুটীয়া ঘোষণাপত্ৰত স্বাক্ষৰ কৰে। প্ৰধানমন্ত্ৰীদ্বয়ে লগতে দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ মাজত বাৰ্ষিক আলোচনাক আনুষ্ঠানিক ৰূপ প্ৰদান তথা উমৈহতীয়া সামুদ্ৰিক সহযোগিতাৰ বিশদ পৰিকল্পনাৰ শুভাৰম্ভ কৰে। দেশ দুখনে বৃহৎ সাফল্য হিচাপে পৰমাণু সহযোগিতা চুক্তিৰ অধীনত চূড়ান্ত প্ৰশাসনিক ব্যৱস্থাটো স্বাক্ষৰ কৰে। ইয়াৰ ফলত ভাৰতৰ নিকা শক্তি ৰূপান্তৰ যাত্ৰাৰ বাবে অষ্ট্ৰেলিয়াৰ পৰা দীৰ্ঘকালীন ইউৰেনিয়াম আমদানি কৰাৰ পথ প্ৰশস্ত হ'ব। জম্মু কাশ্মীৰত সুৰক্ষা বাহিনীয়ে কালি কাথুৱা জিলাত সন্ত্ৰাসবাদীৰ এটা ঘাটি উৎখাত কৰে আৰু

প্ৰধানমন্ত্ৰী অলবনিজে কয় যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্ক ইয়াৰ আগেয়ে কেতিয়াও ইমান গতিশীল আৰু ব্যাপক নাছিল। ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি আৰু সুস্থিৰতা সুনিশ্চিত কৰাৰ বাবে দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা সম্পৰ্কীয় ঐতিহাসিক যুটীয়া ঘোষণাপত্ৰত স্বাক্ষৰ কৰে। প্ৰধানমন্ত্ৰীদ্বয়ে লগতে দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ মাজত বাৰ্ষিক আলোচনাক আনুষ্ঠানিক ৰূপ প্ৰদান তথা উমৈহতীয়া সামুদ্ৰিক সহযোগিতাৰ বিশদ পৰিকল্পনাৰ শুভাৰম্ভ কৰে। দেশ দুখনে বৃহৎ সাফল্য হিচাপে পৰমাণু সহযোগিতা চুক্তিৰ অধীনত চূড়ান্ত প্ৰশাসনিক ব্যৱস্থাটো স্বাক্ষৰ কৰে। ইয়াৰ ফলত ভাৰতৰ নিকা শক্তি ৰূপান্তৰ যাত্ৰাৰ বাবে অষ্ট্ৰেলিয়াৰ পৰা দীৰ্ঘকালীন ইউৰেনিয়াম আমদানি কৰাৰ পথ প্ৰশস্ত হ'ব। জম্মু কাশ্মীৰত সুৰক্ষা বাহিনীয়ে কালি কাথুৱা জিলাত সন্ত্ৰাসবাদীৰ এটা ঘাটি উৎখাত কৰে আৰু দুটা হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰে। আমাৰ আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি জিলাখনৰ বিলৱাৰ এলেকাত অভিযান চলাই সুৰক্ষা বাহিনীয়ে সন্ত্ৰাসবাদীৰ ঘাটিটো উৎখাত কৰিবলৈ সমৰ্থ হয়। বিগত এবছৰ ধৰি আন্তৰ্জাতিক সীমান্তৰে সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশত সহায় কৰি অহাৰ অভিযোগ উঠা ৰাজবাগৰ বাসিন্দা হাজি লতিফক 2 জুলাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। হাজি লতিফৰ স্বীকাৰোক্তিৰ ভিত্তিতে কালিৰ অভিযানটো চলোৱা হয়। ইপিনে সীমান্ত সুৰক্ষা বাহিনীয়ে কালি হীৰানগৰৰ ছেক্টৰৰ সীমান্তৱৰ্তী গাঁও বডিয়াৰ পৰা এজন সন্দেহযুক্ত লোকক আটক কৰে। প্ৰেম নামৰ 45 বছৰীয়া লোকজনক সোধা পোছাৰ বাবে আৰক্ষীক চমজাই দিয়া হয়। কৃষি যান্ত্ৰিকীকৰণৰ উপ অভিযানৰ অধীনত চৰকাৰে বৰ্তমানলৈকে সমগ্ৰ দেশৰ ব্যক্তিগত খেতিয়কসকললৈ 9,404 কোটি টকা মূল্যৰ প্ৰায় 22 লাখ কৃষি যন্ত্ৰ বিতৰণ কৰিছে। কৃষি যান্ত্ৰিকীকৰণৰ প্ৰসাৰৰ উদ্দেশ্যে 2014-15 চনত আৰম্ভ কৰা এই অভিযানে দেশৰ কৃষিজাত সামগ্ৰী উৎপাদন বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই অভিযানৰ জৰিয়তে কৃষিকৰ্মৰ বাবে যন্ত্ৰ আহিলাপাতি আৰু অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হৈছে। কৃষি যন্ত্ৰ আৰু প্ৰযুক্তি লাভৰ ক্ষেত্ৰত থকা আঞ্চলিক বৈষম্য দূৰ কৰাৰ উদ্দেশ্যে এই অভিযানৰ অধীনত তুলনামূলকভাৱে কম সুবিধাপ্ৰাপ্ত আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ফ্ৰান্স আৰু মৰক্কো প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা 1:30 বজাত অনুষ্ঠিত হ'ব। কাইলৈ ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়ামৰ সন্মুখীন হ'ব। ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতীয় পিকলবল সংস্থাই বিশ্বকাপ পিকলবল প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দল ঘোষণা কৰিছে। ভাৰতে ভিয়েটনামৰ ডানাঙত অহা 30 আগষ্টৰ পৰা 6 ছেপ্টেম্বৰলৈকে হ'বলগীয়া প্ৰতিযোগিতাৰ পেছাদাৰী শাখাত ভাগ ল'ব। হৰ্ষ মেহতাক ভাৰতীয় মূল দলৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু অৰ্জুন সিঙক 18 বছৰ অনূৰ্ধ শাখাত ভাগ ল'বলগীয়া দলৰ নেতৃত্ব দিয়া হৈছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10 বজাত আৰম্ভ হ'ব। শৃংখলাটোত সম্প্ৰতি 2-0 পিছপৰি থকা ভাৰতে আজিৰ খেলখনত জয়লাভৰ বাবে আপ্ৰাণ চেষ্টা চলাব। ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলত 125 ৰাণত পৰাজিত হোৱাৰ পাছত অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু মুখ্য

0: আর ফাইনালত মুখামুখি হব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক অনিতা ভট্টাচাৰ্যৰ কণ্ঠত 2টি ভজন।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা, লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে ভজন শুনি আছে অনিতা ভট্টাচাৰ্য কণ্ঠত।

0: পাছেট সংগীতৰ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্যত বৰ্তমানলৈকে 58খন আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছে। 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা বিধায়ক মহম্মদ আশ্ৰফুল ইছলাম শেখে সোধা এটা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা সদৰি কৰে। তেওঁ কয় যে যিসমূহ বিধানসভা সমষ্টিত এতিয়ালৈকে আদৰ্শ বিদ্যালয় স্থাপন কৰা হোৱা নাই, সেই সমষ্টিসমূহৰ বিধায়কে বিদ্যালয় স্থাপনৰ প্ৰস্তাৱ দাখিল কৰিব পাৰিব। ডাঃ পেগুৱে লগতে কয় যে বিদ্যালয় প্ৰাদেশিকৰণ আইনৰ সংশোধনৰ পাছত ইতিমধ্যে নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক, উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক আৰু ডিগ্ৰী মহাবিদ্যালয়ৰ পৰা কেইবা হাজাৰো আবেদন লাভ কৰা হৈছে। সেই আবেদনসমূহ বৰ্তমান পৰীক্ষা কৰি থকা হৈছে। বিধায়ক আশ্ৰফুল ইছলাম শেখে টিউটৰসকলৰ ফিক্সড পে সন্দৰ্ভত সোধা আন এটা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদে নিৰ্ধাৰণ কৰি দিয়া যোগ্যতা পূৰণ নকৰা টিউটৰসকলক শিক্ষক হিচাপে নিয়োজিত কৰিব পৰা নাযায়। তেওঁলোক টিউটৰ হিচাপে নিয়োজিত হৈ থাকিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ ফিক্সড পে বছৰি 6% হাৰত বৃদ্ধি কৰা হ'ব। যিসকল টিউটৰে ভৱিষ্যতে প্ৰয়োজনীয় যোগ্যতা অৰ্জন কৰিব তেওঁলোকক শিক্ষক হিচাপে নিযুক্তি লাভৰ সুযোগ দিয়া হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু পৰৱৰ্তী 3-4 দিনত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল বৰষুণৰ লগতে গাজনি ঢেৰেকনিৰে ধুমুহা অহাৰ সম্ভাৱনা আছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত এই সময়ছোৱাত গাজনি ঢেৰেকনিৰে 6 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হ'ব পাৰে। ইয়াৰ ফলত ঠায়ে ঠায়ে পানী জমা হ'ব পাৰে আৰু বানৰ বাবে যান বাহন চলাচলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। ভূমিস্খলন প্ৰৱণ এলেকাসমূহত ভূমিস্খলনৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্ৰশাসনসমূহে পৰিস্থিতি নিৰীক্ষণ কৰি আছে।

আৰু পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰখা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো শিক্ষাৰ্থী তথা কৰ্মচাৰীসকললৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে স্বামী বিবেকানন্দৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এই সংস্থাই ছাত্ৰ শক্তিক সংগঠিত কৰি যুৱচামৰ মাজত দেশপ্ৰেমৰ ভাৱনা যোগাই তুলিছে। তেওঁ কয় যে জৰুৰীকালীন সময়তে হওক বা উত্তৰ পূৰ্বাঞ্চলৰ অনুপ্ৰৱেশৰ সমস্যাই হওক, বিদ্যাৰ্থী পৰিষদে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সদায় যুৱচামক উৎসাহিত কৰি আহিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ৰাষ্ট্ৰ প্ৰথম ধাৰণাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে শিক্ষাৰ্থীসকলক ৰাষ্ট্ৰৰ সেৱা, নেতৃত্ব আৰু সামাজিক দায়বদ্ধতাৰ দিশত দশকজুৰি অনুপ্ৰাণিত কৰি আহিছে। এই সংস্থাই জাতীয়তাবাদী ধাৰণা, ভাৰতীয় সংস্কৃতি, ৰাষ্ট্ৰীয় একতা আৰু সামাজিক চেতনা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি শ্ৰীসিঙে উল্লেখ কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ফ্ৰান্স আৰু মৰক্কো প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা ডেৰ বজাত অনুষ্ঠিত হ'ব। কাইলৈ ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়ামৰ সন্মুখীন হ'ব। ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টল কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10:00 বজাত আৰম্ভ হ'ব। শৃংখলাটোত সম্প্ৰতি 2-0 ফলাফলত পিছপৰি থকা ভাৰতে আজিৰ খেলখনত জয়ৰ বাবে আপ্ৰাণ চেষ্টা চলাব। ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলত 122 ৰাণত পৰাজিত হোৱাৰ পাছত অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ অত্যন্ত চাপত আছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4:00 বজাত শুনিবলৈ পাব।

0: মিডিয়ামে ভর 411.5 মিটার, 729 কিলোহার্টজ, এফএম বেণ্ডৰ 101.6 মেগাহার্টজত শ্রোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনো আহক তৰালী শৰ্মাৰ কণ্ঠত দুটি আধুনিক গীত।

তৰালি শৰ্মাৰ কণ্ঠত আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি হৈছে বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 24 দিন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 9 দিন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আজিৰ বিয়লিৰ অধিৱেশনৰ মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত। শ্ৰোতাসকলে নিউজ অন AIR এপৰ যোগেদিও এই অনুষ্ঠান শুনিবলৈ পাব। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্তব্যত আছে নিৰঞ্জন বড়ো, প্ৰমোদ চন্দ্ৰ তাই। ট্ৰেন্সমিটাৰৰ দায়িত্বত আছে সমীৰ নাৰ্জাৰী। পৰিবহণৰ দায়িত্বত আছে নয়ন দৈমাৰী। ডিউটি ৰুমত আছে মল্লিকা দত্ত। আৰু এয়া মাইক্ৰফোনৰ সন্মুখত মই অল্পনা শইকীয়া।

মাদাৰ টেৰেছাই কৈছিল, যদি সুখী হ'ব বিচৰা তেনেহ'লে ক্ষমা কৰিবলৈ শিকা। জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল, ৰাতি যিমান কঠিন হ'ব প্ৰভাত সিমান উজ্জ্বল হ'ব। চাৰিওফালৰ পৰা আন্ধাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, প্ৰভাত হ'বই।

0: এৰিষ্ট'টলে কৈছিল, শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ অৰ্ধ আকাশ অনুষ্ঠানটিৰ। অৰ্ধ আকাশ অনুষ্ঠানৰ মূল কথা শিতানত তেজপুৰৰ অধিবক্তা লিপি গগৈয়ে এটি কবিতা পাঠ কৰিছে। আহকচোন শুনো।
1: তেজপুৰ আকাশবাণী কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তা আৰু শ্ৰোতাবৃন্দলৈ মই নমস্কাৰ জনাইছোঁ। মোৰ নাম লিপি গগৈ, ঘৰ বাম পৰ্বতীয়া বহুমৰা চুবুৰী তেজপুৰ। মই বৰ্তমান এগৰাকী অধিবক্তা হিচাপে তেজপুৰ আদালতত কৰ্মৰত হৈ আছোঁ। আজি আকাশবাণী তেজপুৰ কেন্দ্ৰৰ অৰ্ধকাশ অনুষ্ঠানটিৰ মূল কথা শিতানত মই এটি কবিতা পাঠ কৰিম। কবিতা পাঠ মোৰ বাবে এটি অতি প্ৰিয় অনুষ্ঠান আৰু মই সৰুৰে পৰা বিদ্যালয় মহাবিদ্যালয় আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত কবিতা পাঠ কৰি আহিছোঁ। আজি আকাশবাণী তেজপুৰ কেন্দ্ৰৰ অৰ্ধকাশ অনুষ্ঠানটিত মোক এটি কবিতা আবৃত্তি কৰিবলৈ সুযোগ দিয়াৰ বাবে কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তালৈ মোৰ অভিনন্দন জনাইছোঁ। আজি পাঠ কৰিবলৈ ওলোৱা কবিতাটিৰ কবি বিশ্বশিল্পী সুন্দৰৰ পূজাৰী ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বিৰচিত বিশ্বশিল্পী। শিল্পী মই তিনিওকালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ। আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ হলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই পিন্ধো বিশ্ববেশ, নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ। নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণজিনী, মই শুনো ঋণী ঋণী বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত। সেই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰে সাম্যৰ, সমৃদ্ধিৰ, সৌন্দৰ্যৰ, মহামহত্বৰ, পাতিবলে শান্তিৰ নৱলোক এই পৃথিৱীত। মোৰ কল্পনা মেধা বুদ্ধিমণিষাৰে মোকেই কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ, মোকেই হলিতা কৰি জ্বলাওঁ বিশ্ব চাকি, বিশ্ব জনতা পূজাৰ। সেই পূজাৰ প্ৰধান অৰ্ঘ্য কৰি মই দিওঁ উপহাৰ, মোকেই

0: সুর সুপসার বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক, জয় জয়কাৰ। ধন্যবাদ।
1: লিপি গগৈলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। শ্ৰোতাসকল, অৰ্ধাকাশ অনুষ্ঠানটিত এইবাৰ শুনাব লৈছোঁ লতা মংগেশকাৰৰ কণ্ঠৰ হিন্দী বোলছবিৰ গীত। পোনপ্ৰথমে শুনাব লৈছোঁ মধুমতী বোলছবিৰ শিল্পীগৰাকীৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকল, অৰ্ধাকাশ অনুষ্ঠানৰ শেষত শুনাব লৈছোঁ ৱ কণ্ঠে বোলছবিৰ লতা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে আৰাধনা অনুষ্ঠানত মান্না দে আৰু সংগীবৃন্দৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী তেজপুৰ। আগবঢ়াইছো আজিৰ দিনটোত আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। অনুষ্ঠান পৰিস্থিতিৰ পিছতেই নিবেদন কৰা হ'ব গীতালী অনুষ্ঠানৰ। গীতালী অনুষ্ঠানত আজি অসমীয়া বোলছবি গীত শুনোৱা হ'ব। 6:45 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি, 7:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 আগবঢ়োৱা হ'ব কথা পাতোঁ আহক অনুষ্ঠানটিৰ। এই অনুষ্ঠানত থাকিব প্ৰাক্তন ক্ৰিকেট খেলুৱৈ তথা ক্ৰিকেটৰ প্ৰশিক্ষক পলাশ জ্যোতি দাস। 7:50 নিবেদন কৰা হ'ব আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। 8:00 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 8:02 আগবঢ়াব যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। 8:30 প্ৰচাৰ কৰা হ'ব খগেন মহন্তৰ কণ্ঠৰ অসমীয়া গীত। 8:45 আৰু 9:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 আগবঢ়োৱা হ'ব গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অনুষ্ঠান বিধানসভাৰ সমীক্ষা। 9:30 নিবেদন কৰা হ'ব শ্ৰোতাৰ হোৱাটছআপ যোগে অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা। 10:00 প্ৰচাৰ কৰা হ'ব হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। 10:30 আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিব। শ্ৰোতাসকল, এয়া আছিল আজিৰ দিনটোত আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। এতিয়া নিবেদন কৰিছোঁ গীতালী অনুষ্ঠানটিৰ। গীতালী অনুষ্ঠানত পোনপ্ৰথমে শুনাব লৈছোঁ আশ্ৰয় বোলছবিৰ দীপেন বৰুৱাৰ কণ্ঠৰ এই গীতটি।

0: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
1: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
2: জানি ৰক, সতৰ্ক হৈ ৰক।
3: এতিয়া শুনাব লৈছো আশ্ৰয় বুলছবিৰ, নমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ এই গীতটি।

0: কম সময়তে বেশি লাভ মাত্ৰ এটা ক্লিকত। বঢ়িয়া
1: পছিলে।
2: অচিনাকি লিংকত ক্লিক নকৰিব। আৰবিআইয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।
4: গীতাৰ অনুষ্ঠানত এইবাৰ শুনাব লৈছো বৰুৱাৰ সংসাৰ বোলছবিৰ দীপেন বৰুৱাৰ কণ্ঠৰ এই গীতটি।

এতিয়া শুনাব লৈছোঁ বৰুৱাৰ সংসাৰ বোলছবিৰ। নিৰ্মলা মিশ্ৰ, ৰিণিকী বৰুৱা, ভণ্টি বৰুৱাৰ কণ্ঠৰ এই গীতটি।

0: 10 লাখ টাকার লটারি মই পালো।
1: নকল অফাৰৰ পৰা সাৱধান।
2: আৰবিআইয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।
4: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
2: অচিনাকি লিংকত ক্লিক নকৰিব। আৰবিআইয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।
5: শ্ৰোতাসকল, গীতালী অনুষ্ঠানৰ শেষত শুনাব লৈছো অৰণ্য বুলছবিৰ আৰতী মুখাৰ্জীৰ কণ্ঠৰ এই গীতটি।

আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা ছখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কাইলৈ 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল ৰাজ্য চৰকাৰে গুৰুদক্ষিণা পৰ্টেলযোগে লাভ কৰা আবেদন সন্দৰ্ভত শীঘ্ৰে সিদ্ধান্ত ল'ব বুলি সদনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে ফেব্ৰুৱাৰীৰ পৰা প্ৰতিৰোধ আৰু চিকিৎসাৰ ব্যৱস্থা ৰূপায়ণ কৰা হৈছে বুলি মন্ত্ৰী অশোক সিংহলৰ প্ৰকাশ সৰ্থেবাৰীৰ কাঁহ পিতল শিল্পৰ সামগ্ৰিক উন্নয়নৰ বাবে 4 বছৰীয়া পৰিকল্পনা কৰা হৈছে বুলি মন্ত্ৰী বিমল বৰাৰ ঘোষণা আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স আৰু মৰক্কো মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে পুলক গগৈ। 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা 6খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হয়। অসম অতি ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান বিধেয়ক 2026, অসম ব্যৱসায়িক সুচলকৰণ সংশোধনী বিধেয়ক 2026, অসম পৰ্যটন উন্নয়ন আৰু পঞ্জীয়ন সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। ইয়াৰ লগতে অসম জনবিশ্বাস বিধেয়ক 2026 আৰু অসম দোকান প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কাইলৈ ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰিব। এই বাজেটে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে ছেটেলাইট নগৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক 2026 আজি বিধানসভাত উত্থাপন কৰে। বিধেয়কখনৰ উদ্দেশ্যৰ বিষয়ে সদৰি কৰি নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কয় যে অনুসূচিত নগৰ অথবা ছেটেলাইট নগৰৰ বিকাশ সুনিশ্চিত কৰাৰ বাবে এই প্ৰাধিকৰণ গঠন কৰা হৈছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে প্ৰাধিকৰণৰ আওতাৰ বিষয় সন্দৰ্ভত সময়ে সময়ে অধিসূচনা জাৰি কৰিব। তেওঁ কয় যে নগৰাঞ্চলৰ বিকাশ পৰিকল্পনা আৰু ৰূপায়ণৰ সৈতে বিভিন্ন চৰকাৰী সংস্থা জড়িত থকাৰ ফলত সিদ্ধান্ত গ্ৰহণত ঘটা বিলম্ব দূৰ কৰাৰ বাবে বিধেয়কখনত এটা সুকীয়া কেন্দ্ৰীভূত প্ৰতিষ্ঠান গঠনৰ প্ৰস্তাৱ দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে অসমত দ্ৰুত নগৰীকৰণ আৰু জনসংখ্যা বৃদ্ধিৰ ফলত বৰ্তমানৰ নগৰীয়া কেন্দ্ৰসমূহত বিশেষকৈ গুৱাহাটী পৌৰ নিগমৰ চৌপাশৰ এলেকাসমূহত হেঁচা পৰিছে। এই এলেকাসমূহত স্বাস্থ্যসেৱা আৰু অন্য সেৱাৰ চাহিদা বৃদ্ধি পোৱাৰ ফলত বৰ্তমানৰ নাগৰিক আন্তঃগাঁথনি প্ৰাকৃতিক সম্পদ আৰু নিয়ন্ত্ৰণৰ বিষয়ক লৈ চাপৰ সৃষ্টি হৈছে বুলি শ্ৰীৰায়ে প্ৰকাশ কৰে। তেওঁ কয় যে এনে চাপ দূৰ কৰাৰ বাবে নতুন বিনিয়োগ আকৰ্ষণ আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব পৰা অৰ্থনৈতিক বিকাশৰ নতুন সুযোগৰ অন্বেষণ কৰাটো জৰুৰী হৈ পৰিছে। 2017 চনৰ আইন অনুসৰি 2013 আৰু 2021 চনত প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াৰ পৰা বাদ পৰি ৰোৱা শিক্ষকসকলক এককালীন সকাহ প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গুৰু দক্ষিণা নামৰ আঁচনি ৰূপায়ণ কৰিছে আৰু ইয়াৰ বাবে গুৰু দক্ষিণা পৰ্টেলো মুকলি কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা এই কথা সদৰি কৰে। তেওঁ কয় যে গুৰু দক্ষিণা পৰ্টেলৰ জৰিয়তে 15,000 আবেদন লাভ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে আবেদন

0: সমূহ পৰীক্ষা কৰি শীঘ্ৰে এই সন্দৰ্ভত সিদ্ধান্ত ল'ব। ৰাজ্য চৰকাৰে শিক্ষাৰ অধিকাৰ আইন অনুসৰণ কৰি গুৰু দক্ষিণা নামৰ আঁচনি প্ৰণয়ন কৰা হৈছে বুলি উল্লেখ কৰি ডাঃ পেগুৱে কয় যে আইন অনুযায়ী 30 গৰাকী শিক্ষাৰ্থী থকা বিদ্যালয়সমূহত 2 গৰাকী শিক্ষককহে প্ৰাদেশিকৰণ কৰিব পৰা যায়।
1: 17 চনৰ আইন মতে 21 চনৰ প্ৰভিঞ্চিয়েলাইজেশ্যনত যিসকল প্ৰভিঞ্চিয়েলাইজ হ'ব নোৱাৰিলে বা আনকি 13 চনতো যিসকল প্ৰভিঞ্চিয়েলাইজ হ'ব নোৱাৰিলে তেওঁলোকক এটা এককালীন সকাহ দিয়াৰ কাৰণে অসম চৰকাৰে গুৰু দক্ষিণা নামৰ এটা আঁচনি আনি গুৰু দক্ষিণা পৰ্টেল আমি মুকলি কৰিলোঁ আৰু আজি মই পবিত্ৰ সদনক জনাওঁ যে 15,000 আবেদন আমাৰ গুৰু দক্ষিণা পৰ্টেলত আহিছে আৰু এইখিনিৰ ভেৰিফিকেশ্যন হ'ব আৰু খুব সোনকালে চৰকাৰে ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব। আমি শিক্ষাৰ অধিকাৰ আইন NCTৰ গাইডলাইন ইয়াক অনুসৰণ কৰি আমি আমাৰ

0: দক্ষিণা পোর্টেলত আহিছে আৰু এইখিনিৰ ভেরিফিকেশন হ'ব আৰু খুব ভুনকালে সরকারে ইয়ার উপর সিদ্ধান্ত গ্রহণ। আমি শিক্ষার অধিকার আইন এনসিটির গাইডলাইন ইয়াক অনুসরণ করে আমি আমার আইনখন প্রস্তুত করেছো। গতি বিদ্যালয়ত ছাত্র ছাত্রী আছে 25 গৰাকী বা 30 গৰাকী ছাত্র ছাত্রী আছে, তার 5 গৰাকী আমি শিক্ষক তেওঁলোকক প্রভিন্সিয়ালাইজ করব আমি নোৱাৰো। শিক্ষার অধিকার আইনে কৈছে যে মিনিমাম যদি 30 আছে তো তার 2 গৰাকী শিক্ষককে আমি প্রাদেশিকরণ করব পাৰি, 3য় গৰাকীক আমি প্রাদেশিকরণ করব নোৱাৰো।
1: মহম্মদ আশরাফুল ইসলাম শেখে সোধা এটা প্রশ্নের উত্তরত শিক্ষামন্ত্রী ডক্টর পেগুয়ে রাজ্যত বর্তমানলৈকে 58খন আদর্শ বিদ্যালয় স্থাপন করা হয়েছে বলে সদরি করে। তেও কয় যে যিসমূহ বিধানসভা সমষ্টিত এতিয়ালৈকে আদর্শ বিদ্যালয় স্থাপন করা হোৱা নাই সেই সমষ্টিসমূহৰ বিধায়কে বিদ্যালয় স্থাপনের প্রস্তাব দাখিল কৰিব পাৰিব। বিধায়ক আশরাফুল ইসলাম শেখে টিউটরসকলৰ ফিক্সড পে সন্দৰ্ভত সোধা আন এটা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদে নিৰ্ধাৰণ কৰি দিয়া যোগ্যতা পূৰণ নকৰা টিউটৰসকলক শিক্ষক হিচাপে নিয়োজিত কৰিব পৰা নাযাব। তেওঁলোক টিউটৰ হিচাপে নিয়োজিত হৈ থাকিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় তেওঁলোকৰ ফিক্সড পে বছৰি 6% হাৰত বৃদ্ধি কৰা হ'ব। যিসকল টিউটৰে ভৱিষ্যতে প্ৰয়োজনীয় যোগ্যতা অৰ্জন কৰিব তেওঁলোকক শিক্ষক হিচাপে নিযুক্তি লাভৰ সুযোগ দিয়া হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্রোতাসকলে সন্ধিয়ার আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
2: ৰাজ্য চৰকাৰে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে ফেব্ৰুৱাৰীৰ পৰা প্ৰতিৰোধ আৰু চিকিৎসাৰ ব্যৱস্থা ৰূপায়ণ কৰি আছে। কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন ছিগদাৰে সোধা এটা প্ৰশ্নৰ উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা চিকিৎসা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে আজি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰতিখন জিলাত জাপানীজ এনকেফেলাইটিছৰ ব্যৱস্থাপনাৰ বিষয়টো তদাৰক কৰাৰ বাবে 1গৰাকীকৈ নডেল বিষয়া নিয়োগ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় হাস্পাতালত এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত লোকৰ বাবে ICU বিছনা সংৰক্ষিত কৰি ৰখা হৈছে বুলি উল্লেখ কৰে। এই ৰোগ নিয়ন্ত্ৰণৰ কোনো একক সমাধান নাই আৰু ৰোগবিধৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে 5 টকীয়া ব্যৱস্থাৰ প্ৰয়োজন বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় ৰাজ্যত নৱজাতকৰ নিয়মীয়া প্ৰতিষেধক কাৰ্যসূচীৰ অধীনত জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক অন্তৰ্ভুক্ত কৰা হৈছে। নিৰ্ধাৰিত এলেকাৰ প্ৰায় 75% ইতিমধ্যে প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত সাঙুৰি লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
3: জেই পেচেণ্টৰ কাৰণে AIS পেচেণ্টৰ কাৰণে প্ৰত্যেকটো মেডিকেল কলেজত বেডছ ICU বেড ৰিজাৰ্ভ কৰি ৰখা হৈছে, খালী ৰখা হৈছে যে হঠাৎ যদি জেই পেচেণ্ট আহি যায় তেখেতসকলক 1 মিনিট অপেক্ষা কৰিব লগা নহয়। এই মেডিকেল কলেজত হৈছে 2 দিন আগত মই গোটেই ডিষ্ট্ৰিক্ট অফিচিয়েলছ মেডিকেল কলেজৰ প্ৰিন্সিপাল ছুপ্ৰিণ্টেণ্ডেণ্টসকলৰ লগত যিৰ জৰিয়তে প্ৰায় 1.5 ঘণ্টা জোৰা VC কৰি ইয়াৰ ওপৰত ব্যৱস্থা আৰু ভালকে ল'বলৈ অনুৰোধ জনাইছো। SOP ইছ্যু কৰা হৈছে, এভেইলেবল মেডিচিন এভেইলেবল আছে, অক্সিজেন এভেইলেবল আছে আৰু 1 লাখ টকা যদি প্রাইভেট হস্পিটালত চিকিৎসা হয় 1 লাখ টকা সরকারে অনুদান হিসাবেও যেই রোগীক দি আছে। কিন্তু ইয়াত সমস্যাটো কি হয়, রোগীয়ে প্রাইভেটত যায় চিকিৎসা আরম্ভ করে কিন্তু প্রাইভেট হস্পিটালসবুর ইকুইপ না থাকে যেই ডিজিজক ট্রিট করার কারণে পেশেন্টর অবস্থাটো অবনতি ঘটে, অবনতি ঘটার পিছত যদি পেশেন্ট মেডিকেল কলেজত আহে এটু ভাল হয়ে না যায়। ইমিডিয়েটলি যদি চিকিৎসা আরম্ভ হয়ে যায় বহু ক্ষেত্রত যেই পেশেন্টক আমি বসাব পারি।
2: ৰাজ্যত বৰ্তমানলৈকে 147জন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে আৰু ইয়াৰে 137গৰাকী ৰোগী সুস্থ কৰি তোলা হৈছে। এই ৰোগত আক্ৰান্ত হৈ 10জন লোকে প্ৰাণ হেৰুওৱা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে ছেটেলাইট নগৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক 2026 আজি বিধানসভাত উত্থাপন কৰে। বিধেয়কখনৰ উদ্দেশ্যৰ বিষয়ে নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে অনুসূচিত নগৰ অথবা ছেটেলাইট নগৰৰ বিকাশ সুনিশ্চিত কৰাৰ বাবে এই প্ৰাধিকৰণ গঠন কৰা হৈছে বুলি উল্লেখ কৰে। তেওঁ ৰাজ্য চৰকাৰে প্ৰাধিকৰণৰ আওতাৰ বিষয় সন্দৰ্ভত সময়ে সময়ে অধিসূচনা জাৰি কৰিব বুলি উল্লেখ কৰে। তেওঁ কয় যে নগৰাঞ্চলৰ বিকাশ পৰিকল্পনা আৰু ৰূপায়ণৰ সৈতে বিভিন্ন চৰকাৰী সংস্থা জড়িত থকাৰ ফলত সিদ্ধান্ত গ্ৰহণত ঘটা বিলম্ব দূৰ কৰাৰ বাবে বিধেয়ক এটা সুকীয়া কেন্দ্ৰীভূত প্ৰতিষ্ঠান গঠনৰ প্ৰস্তাৱ দিয়া হৈছে বুলিও প্ৰকাশ কৰে। আৰক্ষী প্ৰশাসনে সমগ্ৰ ৰাজ্যতে জালনোট আৰু এনেধৰণৰ আৰ্থিক প্ৰৱণতাৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। এই ব্যৱসায়ৰ সৈতে জড়িত বহুলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু কঠোৰ শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি এই কথা প্ৰকাশ কৰে। শ্ৰীহাজৰিকাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰম্ভ হোৱা এই যাত্ৰাক অদম্য আৰু অপ্ৰতিৰোধ্য বুলি অভিহিত কৰে। ৰাজ্যিক সামগ্ৰী আৰু সেৱাকৰ বিভাগে 12 কোটি টকাৰ GST ফাঁকিৰ গোচৰত আজি ঋষিকেশ কলিতা নামৰ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। গোপন সূত্ৰৰ পমখেদি অভিযানকাৰী দলে বজালীৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত অভিযুক্ত কলিতাক জিম্মাত বিচাৰি GST বিভাগে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ

0: বৰুৱাই আদালতে অভিযুক্ত কলিতাক পাঁচদিনৰ বাবে জি এছ টি বিভাগৰ জিম্মালৈ প্ৰেৰণ কৰে। গুৱাহাটী মহানগৰীৰ গণেশগুৰিত থকা কৰভৱনত অভিযানকাৰী দলে দীৰ্ঘ সময় ধৰি ব্যৱসায়ীজনক জেৰা চলায়। এই গোচৰ সংক্ৰান্তত এখন চাৰ্টাৰ্ড একাউণ্ট ফাৰ্ম তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে। জালনোট সৰবৰাহৰ গোচৰত গুৱাহাটীৰ দিছপুৰ আৰক্ষী আজি উত্তৰ লখিমপুৰৰ পৰা তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোক তিনিজন হৈছে উত্তৰ লখিমপুৰৰ হেজবুৰ ৰহমান, মিজানুৰ ৰহমান আৰু ইকৰামুল ইছলাম। জালনোট সৰবৰাহৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তিনিওকে সোধা পোছা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে জালনোট সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অজয় বিশ্বকৰ্মা নামৰ এজন লোক দিছপুৰ আৰক্ষীৰ গুলীত আহত হৈছিল। ধৃত অজয়ৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে উত্তৰ লখিমপুৰৰ পৰা লোককেইজনক গ্ৰেপ্তাৰ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু পৰৱৰ্তী দুই তিনিদিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ ঠাই বিশেষে গাজনি ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণৰ লগতে ধুমুহা অহাৰ সম্ভাৱনা আছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত এই সময়ছোৱাত গাজনি ঢেৰেকনিৰে 6 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হ'ব পাৰে। ইয়াৰ ফলত ঠায়ে ঠায়ে পানী জমা হ'ব পাৰে আৰু বানৰ বাবে যান বাহন চলাচলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। স্পৰ্শকাতৰ এলেকাসমূহত ভূমিস্খলনৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্ৰশাসনসমূহে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰখা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। এতিয়া পৰৱৰ্তী বাতৰিৰ বাবে আমি গৈছো জিন্তি ৰাণী ডেকাৰ ওচৰলৈ।
1: অসমৰ যিসমূহ কুটিৰ শিল্পই ৰাজ্যখনৰ সভ্যতা সংস্কৃতি বিকশাই তুলিছে তাৰ ভিতৰত কাঁহ পিতল শিল্প অন্যতম। সৰ্থেবাৰীৰ কাঁহ পিতল শিল্পৰ সংৰক্ষণ, উন্নীতকৰণ আৰু বজাৰ সম্প্ৰসাৰণ সন্দৰ্ভত বিধানসভাত আজি বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসৰ এটা প্ৰশ্নৰ উত্তৰত সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আদি মন্ত্ৰী বিমল বৰাই এইদৰে কয়। মন্ত্ৰী শ্ৰীবৰাই অসমৰ ঐতিহ্যবাহী কাঁহ পিতল শিল্পক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে 2024 চনত ভৌগোলিক সূচাংক বা জিআই টেগ প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰে। এই সন্দৰ্ভত তেওঁ এইদৰে কয়।
2: এই জিআই টেগ স্বীকৃতিপ্ৰাপ্ত এই সৰ্থেবাৰীৰ কাঁহ শিল্পৰ স্বকীয়তা, ইয়াৰ মৰ্যাদা সংৰক্ষণৰ কৰাৰ লগতে নকল সামগ্ৰীৰ যি বিপণন, ভেজাল তেনেধৰণৰ অনুৰূপ ধৰণৰ বস্তু সৰ্থেবাৰী কাঁহ পিতলৰ নামত যাতে বিক্ৰী কৰিব নোৱাৰে তাৰ বিপণন ৰোধ, শিল্পীসকলৰ যি উৎপাদিত সামগ্ৰীৰ যিটো মূল্য সংযোজন, লগতে বজাৰ সম্প্ৰসাৰণ, ৰপ্তানিৰ সম্ভাৱনীয়তা বৃদ্ধি আৰু স্থানীয় শিল্পীসকলৰ আৰ্থ সামাজিক উন্নয়নত এই জিআই টেগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু আমি সকলো অৱগত যে সৰ্থেবাৰীৰ এই যি পৰম্পৰাগত কাঁহ পিতলৰ শিল্প, ই ইতিহাস প্ৰসিদ্ধ আৰু সুপ্ৰসিদ্ধ কেন্দ্ৰ। অসমৰ প্ৰতিটো পৰিয়ালেই অতীজৰ পৰা এই কাঁহ পিতলৰ লগত জীৱন যাত্ৰাটোক আগুৱাই লৈ গৈছে আৰু সেইকাৰণে বহু প্ৰজন্ম ধৰি সৰ্থেবাৰীৰ এই যিসকল দক্ষ শিল্পী আছিলে তেওঁলোকৰ নিজৰ পৰম্পৰাগত জ্ঞান, নিপুণ কাৰিকাৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আজি ইয়াক জীয়াই ৰাখিব লগা পৰিৱেশলৈকে গুচি গৈছে।
1: কাঁহ পিতল শিল্পৰ সামগ্ৰিক উন্নয়নৰ বাবে 4 বছৰীয়া পৰিকল্পনা কৰা হৈছে আৰু এই পৰিকল্পনা অনুসৰি বাজেটত ধন আবণ্টনৰ প্ৰস্তাৱ ৰখা হৈছে বুলিও মন্ত্ৰী শ্ৰীবৰাই উল্লেখ কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা 1:30 বজাত আৰম্ভ হ'ব। ভাৰতীয় সময় অনুসৰি কাইলৈ নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়ামৰ সন্মুখীন হ'ব। উল্লেখযোগ্য যে ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10 বজাত আৰম্ভ হ'ব। শৃংখলাটোত সম্প্ৰতি 2-0 ফলাফলত পিছপৰি থকা ভাৰতে আজিৰ খেলখনত জয়লাভ কৰি শৃংখলাত বৰ্তি থকাৰ বাবে আপ্ৰাণ চেষ্টা চলাব। গুৱাহাটীৰ সচলস্থিত টেনিছ প্ৰকল্পত অহা 13 জুলাইৰ পৰা অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সৰ্বভাৰতীয় টেনিছ সন্থাৰ সহযোগত সদৌ অসম টেনিছ সন্থাই আয়োজন কৰা এই প্ৰতিযোগিতাত দেশৰ 12 আৰু 14 বছৰ অনুৰ্ধৰ মুঠ 160 গৰাকী ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিব। অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই কয় যে মূল ৰাউণ্ডৰ পূৰ্বে অহা 11-12 জুলাইত দুদিনীয়াকৈ কোৱালিফায়িং ৰাউণ্ডৰ খেলসমূহ হ'ব। অহা 17 জুলাইত ফাইনেল খেল হ'ব। অইল ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক চিত্তৰঞ্জন বৰাই অহা 13 জুলাইত প্ৰতিযোগিতাখন মুকলি কৰিব। জুনিয়ৰ ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনত আয়োজক অসমৰ লগতে দিল্লী, হাৰিয়ানা, মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, ঝাৰখণ্ড, বিহাৰ, উত্তৰ প্ৰদেশ, বংগ, কৰ্ণাটক, ত্ৰিপুৰা, মণিপুৰ আৰু গুজৰাটৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা 6খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন। কাইলৈ 2026

0: covered the entire country today by further advancing into remaining parts of Rajasthan, Haryana, Punjab and the North Arabian Sea. Incessant rain since last night in several areas of Delhi and adjoining areas has affected normal life, causing waterlogging in various places and affecting traffic movement. In the FIFA World Cup, France will face Morocco in the first quarterfinal at Boston tonight. The match will begin at 1:30 a.m. Indian time. And that is the end of this news bulletin.
1: সন্ধিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। একবিংশ শতিকাৰ ভাৰত এখন বিকশিত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যৰে আগবাঢ়ি গৈ আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত আজি সীমান্ত জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলৰ এখন সন্মিলনত সভাপতিত্ব কৰে। কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই সমৃদ্ধ গ্ৰাম ধ্বজাবাহী আঁচনিয়ে বিশ্ব সন্মিলনত তথ্য সমাজ পুৰস্কাৰ 2026 লাভ কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে। কোচিত আজি ব্ৰিক্ছ মহিলা মন্ত্ৰীসকলৰ বৈঠকৰ সামৰণি পৰে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি বষ্টনত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে একবিংশ শতিকাৰ ভাৰত এখন বিকশিত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যৰে আগবাঢ়ি গৈ আছে। দেশৰ আকাংক্ষাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ ভাৰত এনে এখন ৰাষ্ট্ৰ যিয়ে অধিক উন্নয়ন আৰু সাফল্য লাভত বিশ্বাসী। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত আজি এটা সামূহিক অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে ছিডনীত প্ৰৱাসী ভাৰতীয়সকলক সাক্ষাৎ কৰাৰ কথা স্মৰণ কৰি কয় যে তেওঁ মেলবৰ্ণৰ প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও বাৰ্তালাপ কৰিবলৈ আগ্ৰহী। প্ৰধানমন্ত্ৰীয়ে কয় যে 2014 চনত তেওঁ যেতিয়া প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছিল সেয়া আছিল 28 বছৰৰ পাছত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ অষ্ট্ৰেলিয়া ভ্ৰমণ। শ্ৰীমোদীয়ে কয় যে যোৱা 12 বছৰত এয়া হৈছে তেওঁৰ তৃতীয়টো অষ্ট্ৰেলিয়া ভ্ৰমণ। ইয়াক হেট্ৰিক বুলি অভিহিত কৰি তেওঁ এই ভ্ৰমণে ভাৰত অষ্ট্ৰেলিয়াৰ শক্তিশালী সম্পৰ্কৰ নতুন উচ্চতাক প্ৰতিফলিত কৰে বুলি কয়।
2: পিছলে 12 বৰ্ষো মে মই তিছৰী বাৰ ইয়াহ আয়া হু য়ানি ইছ বাৰ হেট্ৰিক লাগি হে ইয়ে দিখাতা হে কি ভাৰত অৰ অষ্ট্ৰেলিয়া কে ৰিশ্তে কিছ উচাই পৰ হে অৰ জানতে হে মই আপ সবী সাথিয়ো কি ভূমিকা হে ইণ্ডিয়ান ডায়াস্পোৰা কি ভূমিকা হে।
1: দুয়োখন দেশৰ ঘনিষ্ঠ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামৰ গৃহ আহমেদাবাদ আৰু প্ৰতিষ্ঠিত ক্ৰিকেট ষ্টেডিয়ামৰ বাবে বিখ্যাত মেলবৰ্ণ হৈছে দুয়োখন ৰাষ্ট্ৰই শ্বেয়াৰ কৰা ক্ৰীড়া আৰু সাংস্কৃতিক সংযোগৰ প্ৰতীক। তেওঁ কয় যে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে তেওঁৰ আন্তৰিকতা আৰু সদিচ্ছাৰে ভাৰতীয় সমাজৰ হৃদয় জয় কৰিছে। সভাত ভাষণ দি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে কয় যে এই অনুষ্ঠানত দেখা পোৱা উৎসাহে অষ্ট্ৰেলিয়া ভাৰত অংশীদাৰিত্বৰ শক্তিকেই প্ৰতিফলিত কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত আজি সীমান্ত জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলৰ এখন সন্মিলনত সভাপতিত্ব কৰে। এই সন্মিলনত জম্মু কাশ্মীৰ, পঞ্জাব, উত্তৰাখণ্ড, ৰাজস্থান, গুজৰাট, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ আৰু উত্তৰ পূবৰ ৰাজ্যকে ধৰি সীমান্তৱৰ্তী ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ আৰক্ষী অধীক্ষকসকলে অংশগ্ৰহণ কৰিছে। গৃহ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলেও এই সন্মিলনত অংশগ্ৰহণ কৰিছে। দেশৰ সীমা সুৰক্ষাৰ পৰিকাঠামো শক্তিশালী কৰাৰ লক্ষ্যৰে এই সন্মিলন অনুষ্ঠিত কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ পূব অংশত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত অৱস্থিত জিলাসমূহৰ জনগাঁথনি সলনি কৰাৰ এক সংগঠিত প্ৰচেষ্টা চলোৱা অনুপ্ৰৱেশৰ বিৰুদ্ধে কেন্দ্ৰই তীব্ৰ অভিযান চলাই থকাৰ মাজতে এই বৈঠকে বিশেষ তাৎপৰ্য লাভ কৰিছে। অনুপ্ৰৱেশৰ উপৰি জনগাঁথনিগত পৰিৱৰ্তন, সীমান্ত সুৰক্ষা, ড্ৰোন ভাবুকি আৰু নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ এই সন্মিলনত আলোচনা হোৱাৰ সম্ভাৱনা আছে। যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি ভাৰত নেট আঁচনিৰ অনলাইন আৰু অফলাইন সেৱা প্ৰদানৰ দূৰসংযোগ বিভাগৰ সমৃদ্ধ গ্ৰাম ধ্বজাবাহী আঁচনিয়ে বিশ্ব সন্মিলনত তথ্য সমাজ বঁটা 2026 লাভ কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ লাইন C6 গ্ৰহণৰ পদক্ষেপ হিচাপে এই বঁটা লাভ কৰিছে। মন্ত্ৰীগৰাকীয়ে এই স্বীকৃতি ভাৰতৰ বাবে গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি এয়া প্ৰধানমন্ত্ৰী মোদীৰ বিকশিত ভাৰতৰ দৃষ্টিভংগী আৰু ডিজিটেল ভাৰতৰ প্ৰতি বিশ্ব স্বীকৃতি বুলি অভিহিত কৰিছে। শ্ৰীসিন্ধিয়াই লগতে কয় যে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত সামগ্ৰিক যোগাযোগ আৰু জনসাধাৰণ কেন্দ্ৰিক ডিজিটেল উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত নেতৃত্বৰ প্ৰতি এয়া স্বীকৃতি বুলি তেওঁ উল্লেখ কৰে। সমৃদ্ধ গ্ৰাম আঁচনিয়ে কেৱল ইণ্টাৰনেটৰ যোগাযোগৰ সুবিধা প্ৰদান কৰাই নহয়

গ্ৰামাঞ্চলৰ লোকসকলক ডিজিটেল যোগাযোগৰ অৰ্থবহ সেৱা আৰু প্ৰকৃত সুবিধা প্ৰদানৰ লক্ষ্য লৈছে। শ্ৰীসিন্ধিয়াই কয় যে ভাৰত নেট ফাইবাৰ যোগাযোগেৰে গাঁও পঞ্চায়ত পৰ্যায়ত সমৃদ্ধি কেন্দ্ৰৰ জৰিয়তে এই আঁচনিয়ে স্বাস্থ্য যতন, শিক্ষা, কৃষি, ডিজিটেল বেংকিং, ই প্ৰশাসন, দক্ষতা আৰু জীৱন জীৱিকা সেৱাৰ সুবিধা প্ৰদান কৰিব। তেওঁ কয় যে এই সংহত অনলাইন আৰু অফলাইন সেৱাই সকলোৰে বাবে গ্ৰহণযোগ্যকৈ গ্ৰামাঞ্চলত ডিজিটেল মঞ্চৰ জৰিয়তে সেৱা প্ৰদান কৰিব। এই কেন্দ্ৰৰ কৃষকসকলক কৃষি সম্পৰ্কীয় সেৱা, ছাত্ৰ ছাত্ৰীসকলক ডিজিটেল শিক্ষাৰ সুবিধা প্ৰদান, ৰোগীসকলক গ্ৰামাঞ্চলৰ পৰাই বিশেষজ্ঞ চিকিৎসকসকলৰ সৈতে পৰামৰ্শ গ্ৰহণ, নাগৰিকসকলৰ বাবে চৰকাৰী সেৱাৰ সুবিধা আৰু স্থানীয় উদ্যোগীসকলক বৃহৎ বজাৰৰ সুবিধা প্ৰদান কৰিব। বিশ্বৰ সন্মানীয় এই বঁটাই তথ্য আৰু যোগাযোগ প্ৰযুক্তিসমূহক বহনক্ষম বিকাশৰ বাবে সমৃদ্ধ কৰিব। ভাৰত আৰু ইণ্ডোনেছিয়াই ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ বাবে বৃহৎ চুক্তিত স্বাক্ষৰ কৰিছে, যাৰ অধীনত ভাৰতে ইণ্ডোনেছিয়াক শব্দতকৈ বেগী ক্ষেপণাস্ত্ৰ যোগান ধৰিব। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ মুখপাত্ৰ তুহিন সিনহাই কয় যে এই ফিলিপাইনছ আৰু ভিয়েটনামৰ পাছত ইণ্ডোনেছিয়া ভাৰতে ব্ৰহ্মছ চুক্তি স্বাক্ষৰ কৰা তৃতীয়খন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে এই চুক্তিয়ে প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত মেক ইন ইণ্ডিয়া পদক্ষেপৰ সফলতাক প্ৰতিফলিত কৰিছে। শ্ৰীসিনহাই কয় যে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিটো বিদেশ ভ্ৰমণে ভাৰতৰ খ্যাতি বৃদ্ধিত অৰিহণা যোগাই আহিছে। কোচিত আজি ব্ৰিক্ছ মহিলা মন্ত্ৰীসকলৰ বৈঠকৰ সামৰণি পৰে। কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে সামৰণি অনুষ্ঠানত ভাষণ দি কয় যে ব্ৰিক্ছৰ সদস্যসকলে মহিলাৰ উন্নয়নৰ সৈতে জড়িত কেইবাটাও উমৈহতীয়া বিষয় শ্বেয়াৰ কৰে। তেওঁ কয় যে এই বিষয়সমূহে সদস্য দেশসমূহৰ মাজত আলোচনা আৰু সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত ব্ৰিক্ছৰ গুৰুত্ব উজ্জ্বল কৰি তুলিছে। উল্লেখযোগ্য যে 6 জুলাইৰ পৰা অনুষ্ঠিত এই বৈঠকত ব্ৰিক্ছ ডিজিটেল ৰিপজিটৰী আৰু ব্ৰিক্ছ ডিজিটেল কেপাচিটি বিল্ডিঙৰ নীতিৰ প্ৰস্তাৱক আদৰণি জনোৱা হয়। ভাৰত অভিমুখী এখন LPG টেংকাৰ ইৰাণৰ ক্ষেপণাস্ত্ৰৰ আক্ৰমণৰ সন্মুখীন হোৱা বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰিত দাবী চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ সত্যতা পৰীক্ষণ গোটে এই দাবী ভুৱা বুলি জানিবলৈ দি কয় যে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ছবিখন পুৰণি আৰু ই যোৱা বছৰ য়েমেনৰ এডেন উপকূলৰ সমীপত কেমেৰুনৰ পতাকাযুক্ত LPG টেংকাৰ MV ফেলকনত সংঘটিত বিস্ফোৰণৰ পাছত হোৱা অগ্নিকাণ্ডৰ ঘটনাৰ সৈতে জড়িত। জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰিবলৈ ভুল তথ্য প্ৰচাৰ কৰা সামাজিক মাধ্যমৰ এনে একাউণ্টসমূহৰ পৰা সাৱধান হবলৈ PIBয়ে সকলোকে পৰামৰ্শ দিছে। সেনাবাহিনীৰ মুৰববী জেনেৰেল ধীৰাজ ছেঠে আজি জম্মু আৰু কাশ্মীৰৰ পুঞ্চ জিলাৰ অগ্ৰৱৰ্তী অঞ্চলসমূহ পৰিদৰ্শন কৰি অঞ্চলটোত নিৰাপত্তা বাহিনীসমূহৰ যুদ্ধৰ প্ৰস্তুতি, অভিযানৰ বাবে সাজু থকা নিৰাপত্তা পৰিস্থিতিৰ সবিশেষ বুজ লয়। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জানিবলৈ দিছে যে সেনাবাহিনীৰ মুৰববী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত সেনাপ্ৰধানগৰাকীয়ে পুঞ্চ জিলাৰ অগ্ৰৱৰ্তী অঞ্চলসমূহ প্ৰথমবাৰৰ বাবে পৰিদৰ্শন কৰে। চলিত অমৰনাথ যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ মাজতে তেওঁ এই ভ্ৰমণ কৰে। সেনাবাহিনীৰ মুৰববীগৰাকীয়ে নাগ্ৰতাত থকা হোৱাইট নাইট কৰৰ মুখ্য কাৰ্যালয় ভ্ৰমণ কৰি তেওঁ জম্মু অঞ্চলৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ এই কৰৰ অধীনৰ সামৰিক প্ৰস্তুতিৰ সবিশেষ বুজ লয়। তেওঁ পুঞ্চ ব্ৰিগেড মুখ্য কাৰ্যালয়ত সেনাবাহিনীৰ শীৰ্ষ বিষয়াসকলকো সাক্ষাৎ কৰে। শীৰ্ষ বিষয়াসকলে তেওঁ সামগ্ৰিক নিৰাপত্তা পৰিস্থিতি আৰু বৰ্তমানৰ সময়ত উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ বাবে গ্ৰহণ কৰাৰ প্ৰস্তুতি সন্দৰ্ভত অৱগত কৰে। এই ভ্ৰমণকালত তেওঁ উপৰাজ্যপাল মনোজ সিনহা সাক্ষাৎ কৰাৰ লগতে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ সৈতে কাশ্মীৰৰ সামগ্ৰিক নিৰাপত্তা পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি বষ্টনত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 1:30 বজাত অনুষ্ঠিত হ'ব। কাইলৈ ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়ামৰ সন্মুখীন হ'ব। দেওবাৰে হ'বলগীয়া আন দুখন কোৱাৰ্টাৰ ফাইনেলত নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে আৰু যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:00 বজাত আৰম্ভ হ'ব। শৃংখলাটোত সম্প্ৰতি 2-0 পিছপৰি থকা ভাৰতে আজিৰ খেলখনত জয়ৰ বাবে আপ্ৰাণ চেষ্টা চলাব। ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলত 125 ৰাণত পৰাজিত হোৱাৰ পাছত অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ অত্যন্ত চাপত আছে। উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ একক শাখাৰ প্ৰথমখন ছেমিফাইনেলত আজি সন্ধিয়া আমেৰিকাৰ কোকো গফছেক গণৰাজ্যৰ কেৰলিনা মুছভাৰ মুখামুখি হ'ব। আনখন ছেমিফাইনেলত ইউক্ৰেইনৰ মাৰ্টা কষ্টিউক চেক গণৰাজ্যৰ লিণ্ডা নছকোভাৰ মুখামুখি হ'ব।
বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি

0: পুনৰ এবাৰ একবিংশ শতিকাৰ ভাৰত এখন বিকশিত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যৰে আগবাঢ়ি গৈ আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত আজি সীমান্ত জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলৰ এখন সন্মিলনত সভাপতিত্ব কৰে। কোচিত আজি ব্ৰিকছ মহিলা মন্ত্ৰীসকলৰ বৈঠকৰ সামৰণি পৰে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি বষ্টনত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নিশা 8 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো কথা পাতো আহক অনুষ্ঠানটিৰ।
2: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ কথা পাতো আহক অনুষ্ঠানটি। শ্ৰোতাসকল, এতিয়া সময় পৰিৱৰ্তন হৈছে। এতিয়া অভিভাৱকসকলে নিজৰ সন্তানটি কেৱল ডাক্তৰ, ইঞ্জিনিয়াৰ বা প্ৰফেচাৰ হ'ব লাগিব বুলি নাভাবে। তেওঁলোকে নিজৰ সন্তানৰ ধাউতিৰ ভিত্তিত ক্ৰীড়াৰ ক্ষেত্ৰত, সংগীতৰ ক্ষেত্ৰত, অভিনয়ৰ ক্ষেত্ৰত আগুৱাই দিছে। আৰু যদি আমি ক্ৰীড়াৰ ক্ষেত্ৰৰ কথা কওঁ, বৰ্তমান সময়ত বহু চৰ্চিত ৰিয়ান পৰাগ, হিমা দাস, লাভলীনা বৰগোহাঁই, লগতে উমা ছেত্ৰী, যিসকলে অসমক কেৱল ৰাষ্ট্ৰীয় পৰ্যায়তে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো জিলিকাই তুলিছে। আৰু আজি আমি এই অনুষ্ঠানত আলোচনা কৰিবলৈ ওলাইছো ক্ৰিকেটৰ কথা। ক্ৰিকেটৰ বিষয়ে কিছু কথা জনাৰ লগতে কেনেধৰণে নৱপ্ৰজন্ম এই ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে, কেনেধৰণৰ সুবিধা অসমত আছে, সেয়া আজি আমি এই অনুষ্ঠানত আলোচনা কৰিম। আৰু এই বিষয়ে আলোচনা কৰাৰ বাবে আমাৰ সৈতে আজি আছে অসমৰ এগৰাকী ক্ৰিকেটাৰ, লগতে তেখেত এগৰাকী প্ৰশিক্ষকো। তেখেত হৈছে পলাশজ্যোতি দাস। আপোনাক আমাৰ আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। যিহেতু আমি আমাৰ শ্ৰোতাসকলক কৈছোঁ যে আজি আমি কি বিষয়ে আলোচনা কৰিম, ক্ৰিকেটৰ বিষয়ে। আৰু আমাৰ দেশত যদি কওঁ, ক্ৰিকেট বুলি ক'লেই কনিষ্ঠৰ পৰা জ্যেষ্ঠজন সকলো উৎফুল্লিত হৈ পৰে। আৰু আপুনি এই ক্ষেত্ৰত জড়িত, কেনেধৰণে আপুনি শৈশৱত ভাবিছিল, সকলোৱে ক্ৰিকেট খেলে, কিন্তু আপুনি কেনেধৰণে ভাবিছিল যে মই কেৰিয়াৰ হিচাপে লওঁ?
3: চাওক, স্পৰ্টছ যেতিয়া আপুনি চুজ কৰে তেতিয়া কেৰিয়াৰ বুলি আপুনি কেতিয়াও চুজ কৰিব নোৱাৰে। আপুনি যেতিয়া ক্ৰিকেটটো চুজ কৰে, আপুনি ভাবে কি মই এই গেমটো খেলি খুব ভাল পাওঁ, পেচনেট হয়, বেষ্ট হ'ব ট্ৰাই কৰে নিজৰ ক্লাবত, তাৰপিছত ডিষ্ট্ৰিক্টত লাহে লাহে, তাৰপিছত আপুনি নিজৰ ষ্টেটত বেষ্ট হ'ব ট্ৰাই কৰে। সেনেকৈ আপুনি এটা টাইমত অট'মেটিকলি কনভাৰ্ট হৈ যায় কেৰিয়াৰলৈ,
2: লাহে লাহে মানে সেই বিষয়ত ৰাপটো আহি যায়, নহয় জানো? আৰু ক্ৰিকেটৰ সৈতে আপুনি বহু আগৰ পৰাই জড়িত হৈ আছে। আমি শ্ৰোতাসকলক ক'ব বিচাৰিছোঁ, ৰঞ্জী ট্ৰফি খেলিছে আপুনি, সেয়া এটা ডাঙৰ কথা, সকলোৱে সম্ভৱ নহয় সেয়া। লগতে আপুনি ভাৰতীয় দলৰ আণ্ডাৰ 15তো খেলাৰ সৌভাগ্য আপোনাৰ হৈছে। এই সন্দৰ্ভত আমাৰ শ্ৰোতাসকলক ক'ব নেকি?
3: ৰঞ্জী ট্ৰফি যিটো জুচ বুলি ক'ব পাৰে, যিটো মানে চাৰ্ম বা যিবিলাক বস্তু ৰঞ্জী ট্ৰফিৰ লগত জড়িত হৈ আছে, মই খুব এটা এইটো নাপালোঁ। মোৰ লগত অলপ কিছুমান বেয়া দিন গ'ল। বাট ৰিগাৰ্ডিং আণ্ডাৰ 15 ৱৰ্ল্ড কাপ, ইণ্ডিয়া টীম আপুনি সেই এক্সপিৰিয়েঞ্চটো কমপ্লিটলি বেলেগ। তেতিয়া আপুনি অকল ক্ৰিকেট ভাবিব নোৱাৰে, তেতিয়া আপুনি কাণ্ট্ৰিৰ কথা ভবা কথা আহি যায়। যেতিয়া আপুনি বেটিং কৰিব যাব, আপুনি নিজৰ কথা ভাবিবই নোৱাৰে, অকল কাণ্ট্ৰিৰ কথা ভাবিব লাগিব কি মই ইণ্ডিয়াৰ বাৰ্ডেনটো লৈ বেটিং কৰিব নামিছোঁ। টোটেল এক্সপিৰিয়েঞ্চ এটা বেলেগ এক্সপিৰিয়েঞ্চ। এগেইন ৰঞ্জী ট্ৰফিটো সেনেকুৱা টাইপৰ এক্সপিৰিয়েঞ্চ, কিন্তু আপুনি অলপ টাইম দিব লাগিব। ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটত অলপ টাইম দিব লাগে। ডেইজত আৰু টেষ্টৰ মাজত এটা আপোনাৰ এক্সপিৰিয়েঞ্চৰ ডিফাৰেঞ্চ এটা আছে। তো সেই এক্সপিৰিয়েঞ্চ এগেইন এটা বেলেগ এক্সপিৰিয়েঞ্চ।
2: অকণমান ক'ব নেকি কেনেধৰণৰ অভিজ্ঞতা আপোনাৰ হৈছিল, যিহেতু আপুনি আণ্ডাৰ 15ৰ কথাও কৈছে?
3: চাওক, যেতিয়া আপুনি ইণ্ডিয়া টীম সোমায়, তেতিয়া আপুনি গম পায় কি একচুৱেলি মই কিমান মানুহক বা কিমান প্লেয়াৰক বিট কৰি পজিশ্যনটো আহিছোঁ, নিজৰ কেপেবিলিটিজ কেনেকুৱা থাকে, কি বস্তুৰ ওপৰত কাম কৰি এই লেভেলটো পাইছোঁ, তাৰপিছৰ ফাৰ্ডাৰ পাৰফৰ্মেঞ্চত কি ৰ'ল প্লে কৰিম ইণ্ডিয়া টীমৰ কাৰণে, সেনেকুৱা বিভিন্ন এক্সপিৰিয়েঞ্চ আপুনি ল'ব পাৰিব। ৱেডাৰ আপুনি ষ্টেট টীমত সেইটো এক্সপিৰিয়েঞ্চ নাপায়। আপুনি আপুনি নিজকে যিমানে বেষ্ট বুলি ভাবে, বেষ্ট ভাবি কিনে বেষ্ট পজিশ্যনত খেলা কমপ্লিটলি বেলেগ বস্তু।
2: তেতিয়া নিশ্চয় আপোনালোকে কোৱালালামপুৰত খেলিছিলে?
3: হয়, আমাৰ এছিয়া কাপ আমি চেম্পিয়ন হৈছোঁ কোৱালালামপুৰত আছিল। এইটো ৱৰ্ল্ড কাপ আছিল ইংলেণ্ডত, আমি ৱেষ্ট ইণ্ডিজৰ লগত ছেমি ফাইনেলত আমাৰ টাই হৈ গ'ল। টাই হৈ যাওঁতে প্ৰথম বৰষুণ দিলে, ডাকৰ্ট লুইচ হ'ল, আগেইন ডাকৰ্ট লুইচ হ'ল, আগেইন টাই হৈ গ'ল। ডাকৰ্ট লুইচ আমি মেচখন হাৰি থাকিলোঁ ৰাণ ৰেটত।

0: যেহেতু আমি টিভিত দেখি থাকো ৱেষ্ট ইণ্ডিজে হওক, যি ধৰক আপুনি কৈছে ইংলেণ্ডৰ টীম, তেওঁলোকৰ লগত খেলাত আপোনালোকে কেনেকুৱা ধৰণৰ আপুনি মানে এটা পাৰ্থক্য দেখিছিল? ভাৰতীয় দল হিচাপে যিহেতু আপুনি গৈছিল, কিবা পাৰ্থক্য দেখিছিল সেই সময়ত?
1: ধৰক আমাৰ টীমত ধৰক দিল্লী, মুম্বাই, কলকাতা, অসম যেনেকে গৈছিলোঁ, সেইটো এটা পাৰ্থক্য নাই। কিন্তু আমাৰ অসমৰ মাজত এটা পাৰ্থক্য আছে। আমি সেই ছেট অফ প্লেয়াৰ্ছ যেতিয়া তাতে খেলোঁ, আমাৰ ফাৰ্ষ্ট প্ৰিফাৰেন্স এটা আহে কি আমি কেনেকৈ জিকোঁ ক্ৰিকেটটো। খেলা যায় মানে ফল জিকাটা নাই খেলা যায়, কিন্তু সময়ৰ আদাৰ অসমত মই সেইটো পিৰিয়ডত দেখা পাইছোঁ অসমৰ প্লেয়াৰবিলাক অলপ জিকিবৰ কাৰণে নেখেলে। সিহঁতৰ মানে কি ইনচিকিউৰিটি আছে আৰু ন, মেবি এছ'চিয়েশ্যনৰ লগত ইনচিকিউৰিটি থাকে বা কি, বাট নিজৰ ছাৰ্ভাইভেল বা মই কেনেকৈ টিকি থাকোঁ সেই বস্তুটো বহুত ধ্যান দিছিল সেইটো সময়ত। সেইকাৰণে এজন প্লেয়াৰত যেতিয়া এইবিলাক বস্তু ধ্যান দিয়ে ৰাদাৰ দেন উইনিং দ্য মেচেছ ফৰ দ্য ষ্টেট, নিজৰ বেষ্ট পাৰফৰ্মেঞ্চটো ওলাই আহে। এইটো চাইকলজিকেল এটা এফেক্ট আছে আপোনাৰ, ঠিক আছে? এতিয়া যিহেতু মই কোচিং লাইনত আছোঁ, পঢ়ি আছোঁ, তাৰ চাইকলজিকেল এফেক্ট এটা আছে। যেতিয়া আপুনি নিজৰ কাৰণে ভাবে নহয়, আমাৰ দুটা টাইপৰ প্ৰেচাৰ আছে, এটা আছে প্ৰেচাৰ অফ ফেইলিয়াৰ, এটা আছে প্ৰেচাৰ অফ পাৰফৰ্মেঞ্চ। যেতিয়া আমি নিজৰ কাৰণে খুব ভাবা যায় কি নিজৰ ছাৰ্ভাইভেল, মই কেনেকৈ ষ্টেট টীমত থাকোঁ বা নেক্সট মেচৰ কাৰণে মই এইখিনি ৰাণ কৰিলে নেক্সট টীমত থাকিম, সেই বস্তুটোৱে ভাবা যায় নহয়, অলমষ্ট সেইটো ফেইলিয়াৰ প্ৰেচাৰে হয়, ডাঙৰ আছে তার কারণে আপনার রেডি করে, রেডি করার লগত আপনার বেস্ট পারফরমেন্স তুলে আহে, সেটা একটা বিগ বিগ প্রবলেম অসমৰ লগত।
0: আসলে এটা খুব সুন্দর কথা তেখেতে কৈছে, যেতিয়ালৈকে আমি নিজৰ কথা ভাবি থাকিম তেতিয়ালৈকে কিন্তু আমি দলটোক আগবঢ়াই লৈ যাব নোৱাৰিম। যেতিয়া আমি টিম ওয়ার্কৰ কথা ভাবিম তেতিয়াহে কিন্তু আমি আগবাঢ়ি যাম। সুন্দর কথা আপুনি কৈছে। বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে যে আমাৰ ভাৰতীয় দলে কিন্তু ক্রিকেটৰ ক্ষেত্ৰত বিভিন্ন সময়ত সুন্দৰ প্ৰদৰ্শনী আগবঢ়াইছে। ভাৰতীয় দলৰ কথা যদি আমি কওঁ, খুব কম সংখ্যক নাই বুলি ক'লেও বেয়া নহ'ব অসমৰ খেলুৱৈ তাত চান্স পাইছে, কম, বহুত কম, নাই বুলি ক'লেও ভুল হোৱা নহ'ব। এই ক্ষেত্ৰত আপুনি কি পাৰ্থক্য দেখে, কিয় এনেধৰণৰ হয়?
1: প্ৰব্লেমটো বহুত আছে। এতিয়া বৰ্তমান 80% চলভ হৈছে। আমাৰ টাইমত প্ৰব্লেম বা বহুত সময়লৈ প্ৰব্লেম আছিল ইনফ্ৰা,
0: হয়,
1: এতিয়া যথেষ্ট ভাল, মানে আপুনি নেম ইট সব বস্তু আছে। বাট এগেইন সেই বস্তুটো আকৌ আহি পৰে, মই ধৰক যিমান ডাটা ওলাইছোঁ বা যিমান মোডৰ ডিছকাশ্যন চলে আমি জাষ্ট শুনো, কথাটো ক'ব নিগেটিভ দেই, কথাটো ক'ব নিগেটিভ, মেবি কিছুমানে ক'ব আমি নাই, আমিতো এনেকুৱা নাভাবোঁ, বাট যিখিনি ডাটা আছে ইয়েৰ্ছৰ বা যিখিনি কথা শুনিবলৈ আহে, এগেইন এই কথাটোৱে আহে, উই এজ প্লেয়াৰ্ছ অফ আছাম উই নেভাৰ ৱান্টেড টু চি আৰ টীম উইনিং দ্য ৰঞ্জি ট্ৰফি টাইটেল, সেইটো এটা বিগ ইছ্যু। তেতিয়া আমি নহয় আমাৰ প্লেয়াৰক গ্ৰাছৰুট লেভেলৰ পৰা নিশিকাওঁ কি ইউ প্লে স্পৰ্টছ টু উইন, ডেট ইজ দ্য প্ৰায় মষ্ট থিং, ইউ নিড টু উইন দ্য মেচেছ। এতিয়া ইমাজিন কৰকচোন আপুনি আমাৰ অসম যিটো ৰঞ্জি ট্ৰফি চেম্পিয়নছ, ইণ্ডিয়া টীমৰ কিমান ৰাস্তা খুলি যাব
0: ছিলেক্টৰত,
1: আৰু সেই বস্তুটোৰ পৰা এটা প্ৰচেছ আছে, ঠিক আছে? ইটছ এ লং প্ৰচেছ, বাট সেই বিলিফ ছিষ্টেমটো প্ৰথম আমাৰ আনিব লাগিব। ইয়াছ ইনফ্ৰা আছে, চব বস্তু আছে, বাট এডমিনিষ্ট্ৰেশ্যনেতো দিছে, এডমিনিষ্ট্ৰেশ্যন দিছে, কিন্তু যিবিলাক মানুহ ইনভল্ভ আছে একাডেমিজত, চিইঅ'ছ যোনে টীম চাই, টীম মেনেজমেণ্টখিনি চাই, সিহঁতৰ গ'ল ছেটিংটো প্লেয়াৰ লগত ইনভল্ভ লাগিব কি ইট মে টেক চাম টাইম, বাট আৱাৰ মেইন গ'ল ইজ টু এচিভ দ্য ৰঞ্জি ট্ৰফি টাইটেল। সেই বিলিফ ছিষ্টেমটো যেতিয়ালৈ নাহে তেতিয়ালৈ ইণ্ডিয়া টীমৰ ৰাস্তাটো পটককৈ খুলি নাযায়, কিন্তু আল্টিমেটলি যিমান মিডিয়া কাভাৰেজ হওক বা যিমান ছিলেক্টাৰ্ছবিলাক চাই চাই নহয় এটা লেভেলৰ টৰ্ণাৰ মানে ষ্টেজৰ পিছৰ পৰা সিহঁতে মনিটৰিং কৰা ষ্টাৰ্ট কৰে। এতিয়া সেই নকআউট ষ্টেজত যদি অসম যাই নাপায় ৰাস্তাটো বহুত মুস্কিল হৈ যায়। ইয়েছ পাব যদি আপুনি পাৰফৰ্মেঞ্চ খুব ভাল পাব, বাট টীমটো যদি কোৱালিফাই কৰে, টীম যদি সেই জেগাটোত মেইনটেইন হৈ থাকে ফৰ চাম কাপল অফ ইয়াৰ্ছ, ডেফিনেটলি ৰাস্তা খুলি যাব।
0: হয়, আচলতে এই প্ৰচেছটো এদিনত হোৱা নহয়, এমাহত হোৱা নহয়, দীঘলীয়া সময়ৰ আচলতে প্ৰয়োজন। আপুনি কৈছে আপোনালোকৰ সময়ত যিটো সময়ত আপুনি খেলিছিল আন্তঃগাঁথনি ইমান বেছি উন্নত নাছিল, আৰু কেনেধৰণৰ পাৰ্থক্য আছিলে সেই সময়ত?

0: বহুত বহুত হিউজ, বহুত। এতিয়া যিবিলাক টুৰ্ণামেণ্ট হৈ আছে কিমান এক্সপ'জাৰ পাব আপুনি ইমাজিন কৰিছে? আমাৰ টাইমত আই ষ্টিল ৰিমেম্বাৰ, আমাৰ তাৰ আকৌ নেভি ষ্টেডিয়ামখনে আছিল, তাতে জি চি চি গুৱাহাটী ক্ৰিকেট নৱাব চাৰে চলাইছিল, তাৰ ছেইম উইকেটত ৰঞ্জিত ট্ৰফি ট্ৰায়েল হৈছিল, তাৰ ছেইম উইকেটত আমাৰ জি চি চি প্ৰেক্টিচ হৈছিল। আপোনাৰ ইণ্টাৰনেশ্যনেল উইকেটছ বুলি ক'ব আপুনি ক'ব গ'লে যদি তেতিয়া আছে নেহৰু ষ্টেডিয়াম, ইউ কেনট ইমাজিন দ্য ডিফাৰেঞ্চ। ৰিচেণ্টলি মই বৰ্ষাপাৰাত এখন মেটচ খেলিলোঁ, হিউজ ডিফাৰেঞ্চ, হিউজ উইকেট কণ্ডিশ্যন, হিউজ ডিফাৰেঞ্চ। তো আমাৰ তাত একোৱেই নাছিল, একোৱেই নাছিল। তেতিয়া ধৰক মিডিয়া এটেনশ্যন নাছিল ইমান, এতিয়া ধৰক আপুনি কিবা এটা কৰি দিয়ক আপুনি সেই দিনটো কাৰণে হিৰ হৈ যাব, কিন্তু আগতে একো নাছিল, মেটচেছ কম আছিল, আনপ্ৰিপেয়াৰ উইকেটছ আছিল চবত চাই আমাৰ টাইমত। আপুনি গুৱাহাটীত যদি ষ্টেট মেটচ পৰি গ'ল ইয়াৰ লাগি আনক, কিন্তু যদি তাৰ বাহিৰে বেলেগ ডিষ্ট্ৰিক্টবিলাক গৈ পৰি গৈছিল নহয়, এইটো ফেক্ট দেই, কোনোবা যদি আজি কৰোঁ নাই আমিতো নাই আমি কৰিছিলোঁ এইটো নহয় কিন্তু দেই, আপুনি যাতে সুধে বাহিৰৰ ডিষ্ট্ৰিক্টৰ উইকেটবিলাক আপুনি হৰিবল উইকেটছ, আপুনি নন প্লেয়িং, নট প্লেয়িং কণ্ডিশ্যনছ কিছুমান বাদ দি বেয়া আছে।
1: নিশ্চয় এতিয়া বহুত সলনি হৈছে আৰু এতিয়া সুযোগ বহুত আছে। সেইটো সময়ত কিন্তু আৰু এটা কথা যে সেইটো সময়ত হয়তো অভিভাৱকসকলে নিজৰ সন্তানটি ক্ৰীড়াৰ ক্ষেত্ৰত ইমান আগবঢ়াইও দিয়া নাছিল, যে তেওঁলোকে তাত এটা ভাল কেৰিয়াৰ গঢ়িব পাৰিব সেই কথাটো ভবা নাছিল। কিন্তু এতিয়া সময় যিহেতু সলনি হৈছে আৰু আন্তঃগাঁথনি বৰ্তমান সময়ত চৰকাৰেই হওক বা অভিভাৱকসকলেই হওক কিন্তু গুৰুত্ব আৰোপ কৰিছে, নহয় জানো? প্ৰতিটো খেলত, আমি কেৱল ক্ৰিকেট বুলিয়েই নকওঁ, প্ৰতিটো খেলতেই দেখিবলৈ পোৱা গৈছে গুৰুত্ব আৰোপ কৰিছে। আপুনি সেই সময় আৰু এই সময়ৰ কথা ক'লে, বৰ্তমান যদি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা কওঁ, কেনেধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আপুনি ক'ব যে বহু ভাল হৈছে বা ইয়াতকৈ আৰু উন্নত আমাক কিছু বস্তু লাগে? হয়তো চৰকাৰখনক যদি আপুনি এই সন্দৰ্ভত কয় বা উনুকিয়াই দিয়ে, নিশ্চয় সেই ক্ষেত্ৰতো মনোযোগ এটা দিয়া হ'ব।
0: এটা কুৱেশ্যনৰ আনচাৰ মোৰ তাত নাই হা, কিন্তু মই সেইটো বস্তু অলপ ষ্টাডি কৰিছোঁ। মে বি দেই, মে বি বিকজ অফ দ্য ক্লাইমেট কণ্ডিশ্যন, মে বি আমাৰ ছয়লৰ ওপৰত যিটো আছে সেইটো ষ্টাডিটো বহুত কৰা দৰকাৰ। আমাৰ উইকেটছ আৰু বাহিৰৰ উইকেটছ মানে বহুত ডিফাৰেঞ্চ। আপুনি যদি লোকেল টুৰ্ণামেণ্টছ বৰ্ষাপাৰা বা এ চি এ গাইডেঞ্চৰ গ্ৰাউণ্ডত খেলে আপুনি অ'কে, বা তাৰ বাহিৰে যিবিলাক উইকেটছ না সেইবিলাক মইতো কওঁ নট প্লেয়িং কণ্ডিশ্যনছ। আপুনি এটা বলাৰ যদি ইমান টাৰ্ণ হৈ যায় ইটছ আনপ্লেয়েবল একচুৱেলি,
1: পিটছখনৰ কথা,
0: পিটছখনৰ কথা, আৰু সেইটো এটা বহুত ডাঙৰ ইম্পেক্ট কৰে। নাম্বাৰ টু মেটচেছ, এতিয়া এ চি এ যিখিনি মেটচেছ অৰ্গেনাইজ কৰে সেইখিনিতো ফৰ চাম ছেট অফ প্লেয়াৰ্ছৰ কাৰণেহে এক্সপ'জাৰ লৈ যায়, বা টুৰ্ণামেণ্ট আগত আপোনাৰ মেটচ ৰঞ্জিত ট্ৰফি বা 19 টুৰ্ণামেণ্টৰ আগত সিহঁতে এ চি এখন টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰে বা দুখন কৰে। বাট অভাৰঅল কথাটো কেনেকুৱা হৈ যায়, আপুনি যেতিয়া ক্ৰিকেট খেলে বা ক্ৰিকেট শিকে, আমাক সবতছে প্ৰায়ৰিটি ইজ মেটচ, বিকজ ৰিয়েলিটি ইজ মেটচ। আমাৰ অসমত কি হয়, উই ডু মষ্ট অফ দ্য প্ৰেক্টিচ ফাৰ্ষ্ট, তাৰপিছত সুবিধা পালে মেটচ খেলে অসমত, সেইটো কমপ্লিটলি ৰং। আমাৰ প্ৰায়ৰিটি হ'ল মেটচ, বিকজ ক্ৰিকেটটো হ'ল মেটচ, উইন লুজ উইন লুজ উইন লুজ, পাৰফৰ্ম ফেইল পাৰফৰ্ম ফেইল। কিন্তু আমাৰ মেক্সিমাম টাইম আপুনি যদি 365 ডেজ আপুনি কেলকুলেট কৰে, এনি ক্লাব ই গ' টু এনি ক্লাব ই গ' টু এনি ডিষ্ট্ৰিক্ট, আপুনি কেলকুলেশ্যন আপুনি চাব 30% অফ দ্য টাইমহে মেটচ খেলি আছে, 70% কিন্তু ইয়াতে প্ৰেক্টিচ কৰি আছে, সেইটোত কেতিয়াও নহয়। ক্ৰিকেট ইজ অল অবাউট গেটিং আউট, গিভিং দ্য পাৰফৰ্মেঞ্চ, গেটিং 5 উইকেটছ, এদিন মাৰ খাম, তাতে বস্তুটো শিকা যায়। তাতে শিকা যায়। এতিয়া প্ৰেক্টিচত কি হয়, আপুনি ইয়াত টিচিং এ কিড, তাক আপুনি সৰু অলপ বায়'মেকানিক্স তাক শিকাইছে বোলে, ঠিক আছে, কাৰোবাৰ অন ছিজন প্ৰব্লেম হৈছে, সি অফ ছিজনত কোচৰ লগত প্ৰেক্টিচ ছেশ্যনত কাম কৰিছে, দেটছ এ ডিফাৰেণ্ট ষ্টৰি। মই মিন কৰিছোঁ, আমি যেতিয়া এটা ল'ৰাক প্ৰেক্টিচত পঠাওঁ, মানে পেৰেণ্টছ পঠাওঁ বা আমি যে কোচেছ এটা ল'ৰাক প্ৰেক্টিচত আহে, আমি তাক কোনটো মডিউলত দি আছোঁ, প্ৰেক্টিচ মডিউলত দি আছোঁ, আমাক লাগে মেথছ মডিউল। ল'ৰাজন আহিছে, আমি নেটছত পঠাই দিছোঁ, তাক ফিল্ডিং কৰাইছোঁ, সেইটো কমাই যেতিয়া কোনোবা ল'ৰা প্ৰেক্টিচত আহে তাক ইমিডিয়েট মেটছত মেটছ ছিটুৱেশ্যন খেলিছে, চে চাপ'জ কোনোবা ল'ৰা 2টা বজাত আহিছে স্কুলৰ পৰা, 2টাৰ পৰা 6টালৈ মেটছ, এভৰিডে মেটছ। আল্টিমেটলি আপুনি খেলিব আহিছে, গেমটো শিকিব, এইটো গেমৰ বেষ্টৱে শিকা হ'ল মেটছ ছিমুলেশ্যনছ, আমাৰ উল্টা হৈ আছে, সেইটো মই বুজিছোঁ। কম্পিটিশ্যন খেলিব দৰকাৰ নাই, কি বিভিন্ন কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিছে, দেটছ অপশ্যন হয়, সেইটো ভালো বেলেন গুড। বা যদি কম্পিটিশ্যনটো আপুনি সদায় নাপায় কিন্তু সদায় প্ৰেক্টিচ কৰিব, কাৰণ এই প্ৰেক্টিচটো আপোনাক মই কৈছোঁ, এই প্ৰেক্টিচটো মডিউলটো যিটো হয় আমাৰ প্ৰেক্টিচটো সেইটো মেটছত কনভাৰ্ট কৰিব লাগে মেক্সিমাম টাইমছ, rather than practicing in the nets,
1: tetia he asolte ami hikibo parim aru ami competition belagor logot koibo parim,
0: playing cricket is, that is the only way, eta kotha ase na

0: হেভেনলি ৰূপ, দিছ ইজ দ্য হেভেনলি ৰূপ, তাৰ অল্টাৰনেট কেতিয়াও হ'ব নোৱাৰে। ইউ আস্ক এনিবডি, তেখেতে সেইটোৱে ক'ব। আপুনি নেচাৰ চাব, ডিফাৰেঞ্চ কেনেকুৱা হৈ যায়, ইউ ন' ইফ ইউ গেটিং আউট নো ইছুজ, আপুনি আকৌ বেটিং কৰিব পাৰিব। আপুনি এটা বল, আৰু চাপ'জ আপুনি এটা বেয়া শ্বট খেলি আউট হৈ গ'ল, আপুনি নেচাৰ আকৌ কণ্টিনিউ কৰিব পাৰিব, মেটছত নোৱাৰে। আৰু ইম্পৰ্টেণ্টলি ছাৰ, আমি যে কওঁ স্কিল, এই লটো স্কিল নাই বা এই লটো স্কিল আছে, স্কিল কেনেকৈ ডেভেলপ হয় আপুনি জানেনে? এনিথিং ইউ ডু আণ্ডাৰ প্ৰেছাৰ ইজ স্কিল। ছায়েন্স বেছড এতিয়া যে কোচিং আমি কৰোঁ, এটা লগত যে আমি স্কিল শিকাই আছোঁ কি বেটাৰ ডু দিছ কভাৰ ড্ৰাইভ থাউজেণ্ড টাইমছ, তাৰ স্কিলত কনভাৰ্ট হৈ নাযায় কিন্তু, কাৰণ এগেইন হি ইজ নট আণ্ডাৰ প্ৰেছাৰ, বাট হি প্ৰেছাৰত থাকি ফিয়াৰ অফ গেটিং আউট যদি সেইটো প্ৰেক্টিচ কৰে, ডেট কনভাৰ্টছ ইন টু স্কিল। স্কিলৰ ডেফিনেশ্যনে এনেকুৱা, এনিথিং ইফ ইউ ৱান টু একুৱাৰ এজ এ স্কিল, ইট হেজ টু বি আণ্ডাৰ প্ৰেছাৰ।
1: হয়, সেইটো আপুনি এগৰাকী প্ৰশিক্ষক হিচাপেও অনুভৱ কৰিছে আৰু নিজেও যিহেতু এই খেলৰ লগত জড়িত, সেই হিচাপেও আপুনি ক'ব পাৰিছে। কিন্তু আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰোঁ, এগৰাকী প্ৰশিক্ষক আপুনি, বিভিন্ন স্থানৰ পৰা আপোনাৰ কাষলৈ ল'ৰা ছোৱালী আহে ক্ৰিকেটৰ কথা শিকিবলৈ, ক্ৰিকেটৰ জ্ঞান ল'বৰ কাৰণে, তেওঁলোকৰ মাজত আপুনি কেনেধৰণৰ মানসিকতা দেখিছে, মনোবল কেনেকুৱা দেখিছে তেওঁলোকৰ বৰ্তমান সময়ত যদি আমি নৱপ্ৰজন্মৰ কথা কওঁ?
0: যেতিয়া ইনিচিয়েলি আহে ন, সিহঁতে গেমটো এনজয় কৰিব আহে প্ৰথম। আপুনি ধৰক ইনিচিয়েলি ল'ৰাটো যদি আপুনি কয় নাই নাই, তই নেক্সট টাইম তই বিৰাট কোহলি হ'ব লাগিব, ডেট ইজ অলছ' ৰং। আল্টিমেটলি আপুনি যেতিয়া আহিছে ন ল'ৰাটো, মানে সিহঁতে আহে এনজয় দ্য গেম, মেক ফ্ৰেণ্ডছ, আড্ডা মাৰিব, খেলিব, কিপ ইট চিম্পল, ডেট ৱে সেনেকুৱা ঠিক আছে। যেতিয়া তেওঁ গ্ৰ'য়িং ষ্টেজ আহিব, ৱেন ইউ টেক ইট ছিৰিয়াছলি, তেন তেখেতে গম পাব কি নাই, এতিয়া অলপ পঢ়া শুনা আৰু খেলাৰ মাজত মই বেলেঞ্চটো আনিব লাগিব, মেবি মই খেলাত বেছি যাম, খেলাত যাম, দে উইল নো ইটছেল্ফ। কিন্তু এজ এ কোচ আপুনি ক'ব নোৱাৰে তই ভাল খেলিবি দেই নেক্সট টেন ইয়াৰ্ছ, সেইটো ক'ব নোৱাৰোঁ। লেট দেম এনজয় আহিছে, এনজয় দ্য গেম ফাৰ্ষ্ট, এগেইন ইফ ইউ ৱান্ট টু উইন বিগ মেচেছ না, আপুনি গেমটো এনজয় কৰিব লাগিব। আপুনি ইমাজিন কৰক, আপুনি 50-60,000 মানুহৰ মাজত খেলি আছে, ইণ্টাৰনেশ্যনেল ক্ৰিকেট চলি আছে, আপুনি যদি আপোনাৰ গেমটো প্ৰায়োৰিটাইজ, আপোনাৰ ইণ্টাৰেষ্টিং নহয়, আপুনি এনজয় নকৰে নহয়, আপুনি কেতিয়াও উইন মেচটো জিকিব নোৱাৰে। আপুনি ভাল পাব লাগিব, ফুৰ্তি লাগিব লাগিব, আপোনাৰ এড্ৰেনালিন হাই হ'ব লাগিব, তেতিয়া পাৰফৰ্মেঞ্চ হাই হ'ব। ইটছ ভেৰি, মানে আজিকালি কিয় এনেকুৱা কৰে মই বুজি নাপাওঁ, বাট আপুনি এলাউ কৰিব লাগিব কি এনজয় লাগিব, একদম ফৰ্মষ্ট ফাৰ্ষ্ট ফৰ্মষ্ট কৰিব লাগিব।
1: আচলতে আমি যেতিয়া এনজয় কৰিম, তেতিয়াহে আমাৰ মনোবল সিমান দৃঢ় হ'ব যে মই এনজয় কৰিছোঁ আৰু খেলটোত মই জিকিব লাগিব, মই দেশৰ কাৰণে জিকিব লাগিব, নিজৰ কাৰণে জিকিব লাগিব, নহয় জানো? আপুনি খুব সুন্দৰ এটা কথা কৈছে। আৰু যিহেতু আপুনি এটা কথা প্ৰথমে কৈছিল যে যেতিয়া আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ যাওঁ, তেতিয়া আমাৰ মনত এটাই ভাৱ আহে যে আমি দেশৰ কাৰণে খেলিব গৈ আছোঁ আৰু দেশৰ কাৰণে খেলিছোঁ আৰু আমি জিকিব লাগিব, মই নহয় আমি জিকিব লাগিব, সেই স্ক্ৰিপ্টটো কেনেধৰণে অহাটো প্ৰয়োজনীয় বুলি বা আপুনি ভাবে এতিয়া যদি নৱপ্ৰজন্মৰ কথা কওঁ তেওঁলোকে?
0: সেইটো ডিপেণ্ডছ কৰে ছাৰ পুৰা এনভাইৰনমেণ্ট ওপৰত, ঠিক আছে? সেইকাৰণে উই চুজ একাডেমিজ, উই চুজ কোচেছ, এখেত কোচৰ লগত মই কাম কৰিম বা এইটো একাডেমিত মই যাম, এটা এনভাইৰনমেণ্ট থাকে। ইউ চি ইয়ৰ পেৰেণ্টছ, আপুনি ঘৰত আপোনাৰ কেনেকুৱা এনভাইৰনমেণ্ট, কিছুমানে নাপায় না সেইটো এনভাইৰনমেণ্ট। চ' প্ৰথম ৰূপটো হ'ল এনভাইৰনমেণ্ট। আপুনি যদি এনভাইৰনমেণ্ট এনেকুৱা পায় সৰুৰ পৰা কি আপোনাক জিকা শিকাই আছে, ফেইল কৰিলেও আপোনাক অপশ্যন দিছে কি কিয় ফেইল কৰিছ, ফাইন দা ৱে আউট, কেনেকৈ ছাকচিড কৰিব লাগিব, তেখেতৰ ওপৰত যে বস্তু দিছে কি ডু ইট ইয়ৰ চেল্ফ, আই এম দেয়াৰ টু হেল্প ইউ বাট ফাইণ্ড দ্য ৱে ইয়ৰ চেল্ফ, বুম।
1: আচলতে অভিভাৱকসকলে প্ৰথম পৰ্যায়ত ঘৰতে এইখিনি মানসিকতা, এই মনোবল নিজৰ ল'ৰা ছোৱালীক দিব লাগিব, জিকাৰ মনোবল, জিকাৰ মনোবল যেতিয়ালৈকে লোকৰ নাহে তেতিয়ালৈকে কিন্তু তেওঁলোকে প্ৰতিটো ক্ষেত্ৰত ক'ব লাগিব, ক্ৰীড়া বুলি নহয় প্ৰতিটো ক্ষেত্ৰত কিন্তু আগবঢ়া অকণমান টান হৈ পৰে। এতিয়া অসমৰ যদি আমি কথা কওঁ, আসাম ক্ৰিকেট এছ'চিয়েশ্যন আছে, আগতকৈ বহুত ভাল কাম কৰি আছে এছ'চিয়েশ্যনে, বহু ক্ষেত্ৰত এতিয়া ল'ৰা ছোৱালীক আগবঢ়াই নি আছে ক্ৰিকেটৰ ক্ষেত্ৰত। সদ্যহতে কিছুদিন পূৰ্বে আমি দেখিবলৈ পাইছোঁ তেওঁলোকে আসাম প্ৰিমিয়াৰ লীগ লঞ্চ কৰিছে, এই ক্ষেত্ৰত আপুনি কি ক'ব, কিমান সম্ভাৱনা আছে অসমৰ ক্ষেত্ৰত?
0: সেইটো আপুনি, মইতো এজ এ জাজ কৰিম, এজ এ স্পেক্টেটৰ কোচ হিচাপে জাজ কৰিব নোৱাৰোঁ। এগেইন কি ৱে ডিজাইন কৰিছে, আইডিয়াছ কি এডমিনিষ্ট্ৰেশ্যনৰ কোচেছৰ, সেইটো বুজি পোৱাত অলপ টান। কিছুমান থাকে কি মেটছৰ টুৰ্ণামেণ্টৰ, বিগ টুৰ্ণামেণ্টৰ আগত এখন মেটছ দিওঁ সিহঁতক, অল এক্সপিৰিয়েঞ্চ হওক, কিছুমানে গেমটো আপলিফ্ট কৰিবৰ কাৰণে কৰে, বিভিন্ন কাৰণ, কিন্তু আপুনি কামটো কি হৈ আছে সেইটো গম পোৱাত ভেৰি টাফ। আপুনি গম নাপাব যে আনলেছ ইউ টক, ঠিক আছে? আৰু এইটো ইমান ডাঙৰ সাধাৰণ, বহুত মানুহ লাগে কাম কৰিবৰ কাৰণে, বহুত মানুহ লাগিব কাম কৰিবৰ কাৰণে।

0: মত মানে মন মিলিব লাগিব, গোল এটাই হ'ব লাগিব, তেতিয়াহে বস্তুটো আমি যিটো বিচাৰি আছো হ'ব।
1: আৰু বহুত প্ৰতিভাৱান খেলুৱৈ আচলতে ওলাই আহিব তেতিয়া, নহয় জানো, অসমৰ বহুত প্ৰতিভাৱান খেলুৱৈ আছে, কিন্তু চুকে কোণে বহু আছে, হয়তো তেওঁলোকে সেই স্কোপটো পোৱা নাই, বা বহুতে হয়তো তেনেধৰণৰ কোচ পোৱা নাই যে তেওঁলোকে আগবাঢ়ি আহিব পাৰিছে, কিন্তু কেনেধৰণে আগবাঢ়ি আহিব সেয়া তেওঁলোকৰ এটা মনত প্ৰশ্ন উত্থাপন হৈ আছে। কিন্তু এই ক্ষেত্ৰত আপুনি কি ভাবে, আমি কেনেধৰণে আমাৰ চুকে কোণে থকা এইসকল খেলুৱৈক আগবঢ়াই লৈ আহিব পাৰোঁ? নো ডাউট গভৰ্ণমেণ্টে খেল মহাৰণ ইতিমধ্যে আৰম্ভ কৰিছে, তথাপিও আপোনাৰ দৃষ্টিত?
0: ৰিচেণ্টলি এটা পডকাষ্ট হৈছিল ফুটবলৰ লৈ, এটা সেনেকুৱা ছেইম এটা বস্তু সুধো, আপোনাৰ লজিকেল এটা কুৱেশ্যন দেই, ইমান বছৰৰ পৰা আমি ক্ৰিকেট খেলি আছোঁ অসমে, ইমান কোৱান্টিটিত খেলে প্লেয়াৰ্ছে, ফেচিলিটিজ ছুপাৰ, আপুনি ক'বই নালাগে এতিয়া বৰ্তমান, এটা টেষ্ট প্লেয়াৰ নাই, হ'ব পাৰে নেকি? আপোনাৰ লাগে নেকি এনেকুৱা হ'ব পাৰে নেকি? এটা টেষ্ট প্লেয়াৰ নাই, টেষ্ট কোৱালিটি নাই, দিছ ইজ ক্লোজ টু ইম্পচিবল। ইমান ফেচিলিটিজত, ইমান নলেজ এতিয়া আছে, ক্লোজ টু ইম্পচিবল এটা টেষ্ট প্লেয়াৰ নাই। প্ৰব্লেম ক'ত চাব? এডমিনিষ্ট্ৰেশ্যনে কি কৰে চাব খুলি ক'ব লাগিব, মই কৈছোঁ এডমিনিষ্ট্ৰেশ্যন কামটো এডমিনিষ্ট্ৰেশ্যনে কৰিব না, বস্তু পাই আছে নে নাই, ফাণ্ড আহি আছে নে নাই, কি কি বস্তু লাগে, উইকেটছ আছে নে নাই, কিন্তু এডমিনিষ্ট্ৰেশ্যন কাম, তাৰ কাৰণে এডমিনিষ্ট্ৰেশ্যনে এপইণ্ট কৰে কিছুমান মানুহ, ডেজিগনেশ্যন দিয়ে অমুক অমুক অমুক, সেইকেইটা মানুহে ডিচাইড কৰিব লাগিব আমি কি কাম কৰিম। আমাৰ অসমত কি হৈছে, আমি যিকেইটা ভাল খেলে বা ডিষ্ট্ৰিক্টত যিকেইটা আহে, ডিষ্ট্ৰিক্টৰ পৰা ষ্টেট ট্ৰায়েলত আহে, ষ্টেট ট্ৰায়েলৰ পৰা ষ্টেট খেলে, সেইকেইটাক জানো বা সেইকেইটাৰ ওপৰত কাম কৰোঁ। এই যে ডিষ্ট্ৰিক্টত খেলে ক'ৰ পৰা আহি আছে প্লেয়াৰকেইটা, ক্লাব ক্লাবত কি কৰি আছোঁ আমি, আমি বিল্ডিংটো খাৰাপ কৰিছোঁ, তলৰ পাইৰিং কি কৰিছে আপুনি, এইটো আমাৰতো কেতিয়াও চোৱা নাই। আল্টিমেটলি সেই প্লেয়াৰটো প্ৰডিউচ কৰি হৈ আছে কোনোবা না কোনোবা ডিষ্ট্ৰিক্টৰ ক্লাব এটাত, তাৰ পৰা সি ওলাই ডিষ্ট্ৰিক্ট খেলিছে, এতিয়া সি ওলাইছে কেনেকুৱা, কি কোৱালিটি একুৱাৰ কৰি ওলাইছে, সেইটো ইম্পৰ্টেণ্ট নে আপোনাক লাগে, এইটো ইম্পৰ্টেণ্ট, এইটোতো হৈ আছে ইমান বছৰৰ পৰা, এইটো হৈ আছে, এইটোত যোন আমি ধ্যান দিম ন, কি ক্লাব লেভেলত যিকেইটা প্লেয়াৰ খেলি আছে সেইকেইটাৰ কোৱালিটি কেতিয়া কি আছে, পিক দেম আপ, মেবি একাডেমি, আপুনি ইণ্ডিয়াৰ এজন টেষ্ট প্লেয়াৰ বিচাৰি আছে নহয়, আপুনি তলত চাবই লাগিব, চকু তলত থাকিব লাগিব, নহ'লে ইম্পচিবল। এটা প্লেয়াৰ ডিষ্ট্ৰিক্টত গৈছে, ডিষ্ট্ৰিক্টৰ ষ্টেট ট্ৰায়েলত আপুনি ছিলেক্টৰ পঠাই দিছে, আপুনি পঠাই দিছে মানুহবিলাক, সেইখিনি আপুনি চাই আছে, কিন্তু তাৰ ইনিচিয়েল গ্ৰ'থটো ক'ত আছে, ইনিচিয়েল গ্ৰ'থৰ পৰা আমি আনিব লাগিব না, ইয়াৰ টকিং এবাউট বুৰ্জ খলিফা, আপুনি বুৰ্জ খলিফা কনষ্ট্ৰাকশ্যন কৰাৰ আগত আপুনি মাটি ডেঞ্চিটি কিমান, চইল কিমান চাব লাগিব, এইটো সেইটো মিচিং হৈ আছে, সেই পাৰ্টটো মিচিং আছে, এচি কিন্তু এপইণ্ট কৰিছে সেইটো কাৰণে মানুহ।
1: এটা কিন্তু খুব গুৰুত্বপূৰ্ণ কথা তেওঁ কৈছে, আমাৰ গ্ৰাউণ্ড লেভেলৰ পৰা যদি আমি গুৰুত্ব দিওঁ, আৰু গ্ৰাউণ্ড লেভেলত এনে বহু খেলুৱৈ হয়তো আছে যিসকলে হয়তো সেই স্ক'পটো পোৱা নাই, সেই তেওঁলোকে যেনেধৰণে বিচাৰিছে এটা ফ'কাছ তেওঁলোকে পোৱা নাই, সেই ক্ষেত্ৰত যদি আমি গুৰুত্ব দিওঁ তেনেহ'লে নিশ্চয় এনে বহু সুপ্ত প্ৰতিভা আমাৰ অসমত আছে, তেওঁ কোৱাৰ দৰে টেষ্ট প্লেয়াৰ হ'ব পৰা যোগ্যতা কিন্তু আছে, আমি কেৱল বিচাৰিব লাগিব, বিচাৰিব জানিব লাগিব। খুব সুন্দৰভাৱে আপুনি কৈছে, আৰু নিশ্চয় আমাৰ শ্ৰোতাসকলেও এই ক্ষেত্ৰত শুনি ভালো পাইছে, আৰু লগতে গুৰুত্বও দিব যিসকলে এই কথা শুনি আছে। আপোনাৰ এটা অভিজ্ঞতা আছে, ইমান বছৰৰ এটা অভিজ্ঞতা, বৰ্তমানো আপুনি প্ৰশিক্ষণ দি আছে ছাত্ৰ ছাত্ৰীসকলক, খেলুৱৈসকলক প্ৰশিক্ষণ দি আগবঢ়াই লৈ গৈ আছে। বৰ্তমান যদি আমি কথা কওঁ, 50 অভাৰ্ছৰ মেচ এখনতকৈ, ওৱান ডে মেচ এখনতকৈ এতিয়া বৰ্তমান T20, প্ৰিমিয়াৰ লীগ এইবিলাকৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে, কেনেধৰণৰ এই ক্ষেত্ৰত আপোনাৰ মন্তব্য, যে কিমান ভাল কথা বা কেনেধৰণে আমাৰ প্লেয়াৰসকল আচলতে এই ক্ষেত্ৰতো আগুৱাই যাব পাৰে?
0: দুটা গেম ফৰ্মেট দুটা বেলেগ বেলেগ, স্কিলো বেলেগ, কিন্তু গেম কিন্তু আমাক কি লাগে, মোক কি লাগে বা আপোনাক কি লাগে, আমি সেইটো যদি সেইটো বিচাৰিছোঁ লেট ডেন বিচাৰি ফৰ্মেট কোনটো হ'ব লাগে, এতিয়া আপুনি আজি মই কওঁ এইটো বেয়া এইটো ভাল, আমাক কি লাগে, আমাক যদি সেইটো লাগে আৰু এইটো মডিউলটো, এইটো মডিউলটো যদি এচিভেবল, ডু ইট, নহয় আমাক টেষ্ট প্লেয়াৰ এটা লাগে অসমৰ পৰা, এটা এনেকুৱা প্লেয়াৰ লাগে যোনে ওৱান ডে ছেটল ছেটল ওৱান ডে টিমৰ প্লেয়াৰ, তেতিয়া বদলিব লাগিব, সেইটো আপুনি আৰু মই এক্সপাৰ্টিজ T20 বেয়া মানি মানি খেলে, বা কিছুমান কোচে কয় কিয় T20 প্ৰেক্টিচ কৰিব লাগে বেটিঙত, টেষ্ট প্লেয়াৰ সেইটো কৰ, এগেইন সেইটো আকৌ মাইণ্ডছেট, ইয়েছ, যিটো আপুনি সুধি আছে তাৰ এটা ইউনিভাৰ্চেল আনচাৰ আছে, ইফ ইউ লাৰ্ণ দ্য স্কিল অফ দিছ গেম অফ টেষ্ট ক্ৰিকেট, টেষ্ট ক্ৰিকেটৰ স্কিলটো আপুনি প্ৰেক্টিচ কৰে, ইউ ইউ লেভেল টু প্লে T20,

0: কিন্তু আপনি টি টোয়েন্টি ফর্মেটও যদি প্র্যাকটিস করে নেভার গোয়িং টু জাস্ট ক্রিকেট নেভার চান্স নেই এটা লেট দেম ডিসাইড হোয়াট ইউ ওয়ান্ট
1: টি টোয়েন্টি খেলিব বিচাৰিছে নে টেস্ট ক্রিকেট নেওয়া নে
0: এটা হেতু সেম কোচেসবিলাকক মই সেইটোৱে কওঁ যোনে মোৰ তাত আহে যদি তো প্লেয়াৰটোক দ্য আৰ্ট অফ বেটিং শিকাব ইচ্ছা আছে নে আৰ্ট অফ চাৰ্ভাইভিং আছে চাৰ টি টুৱেণ্টি অলপ চাৰ্ভাইভিং মই যদি মই কওঁ যদি কওঁ বাট ইফ ইউ ৰিয়েলি ৱান্ট টু লাৰ্ণ দ্য আৰ্ট অফ ক্ৰিকেট সেইখিনি স্কিল লাগিব ওৱান্স ইউ একুৱাৰ দ্য স্কিল ইউ কেন শ্বিফ্ট টু টি টুৱেণ্টি
1: বাট টি টুৱেণ্টিৰ পৰা এইটো শ্বিফ্ট নহ'ব
0: নেভাৰ নট পচিবল
1: এনেক বহু কথা আচলতে আছে যিবিলাক আমি জনাটো উচিত যিসকল অভিভাৱক আছে যিসকল খেলুৱৈ আছে তেওঁলোকে ক্ৰিকেটক আগবাঢ়ি যাব বিচাৰে বহুতে কেৰিয়াৰ হিচাপে ল'ব বিচাৰে শচীন তেণ্ডুলকাৰৰ কথা কয় বিৰাট কোহলিৰ কথা কওক বা এতিয়া আমাৰ ৰিয়ান পৰাগৰ কথা কওক দেখি দেখি তেওঁলোকৰ মনত এটা উৎসাহ সেইসকল খেলুৱৈক আপুনি কি ক'ব বিচাৰিব কেনেকৈ তেওঁলোকে আগবঢ়াটো আপুনি বিচাৰিব প্ৰাথমিক পৰ্যায়ত
0: ক্ৰিকেট কেতিয়া সেনেকুৱা খেলিবই নোৱাৰে কেৰিয়াৰ হিচাপে ক্ৰিকেট ভাল পাব লাগিব পেচনেট হ'ব লাগিব পইচা চাৰ্ভাইভৰ কাৰণে পাব কেৰিয়াৰ বনাম ক্ৰিকেটত চাকৰি পাম ক্ৰিকেট খেলিব লাগিব ইউ লাভ দিছ গেম ইউ আৰ পেচনেট এবাউট দিছ গেম মই ক্ৰিকেট খেলা নাপাওঁ আই ৱান্ট টু কণ্ট্ৰিবিউট মাই টীম ফৰ উইনিং দিছ দিছ দিছ দিছ ট্ৰফিজ আই ৱান্ট টু কণ্ট্ৰিবিউট মাই টীম ফৰ উইনিং দিছ টুৰ্ণামেণ্ট আই ৱান্ট টু বি দ্য বেষ্ট সেইখিনিতে টাইম পাছ হৈ যাব আপোনাৰ খতম হৈ যাব আপুনি কেতিয়া ষোল্ল বছৰ বা বিছ বছৰ গুচি গ'ল আপুনি গমেই নাপাব কেতিয়াও এইটো মানে কেৰিয়াৰ ল'ম অমুক কৰিম তমুক কৰিম নট পচিবল আপুনি এভৰি ডে আপুনি বেষ্ট বেষ্ট বেষ্ট বেষ্ট বেষ্ট ভাৰ্জন অফ ইউ হৈ থাকিব লাগিব স্পৰ্টছ ইজ অল এবাউট দ্য বেষ্ট ভাৰ্জন অফ ইউ পইচা আহিছে নাই ডাজন্ট মেটাৰ আপুনি ফেম পাইছে নাই পাইছে ডাজন্ট মেটাৰ ইয়াৰ টীম ইজ উইনিং ফেণ্টাষ্টিক ইয়াৰ গিভিং ইয়াৰ বেষ্ট ফেণ্টাষ্টিক আপুনি এভৰি ডে বেষ্ট হৈ আছে এভৰি ডে অলপ অলপ অলপ অলপ অলপকৈ বেষ্ট বেষ্ট বেষ্ট বেষ্ট বেষ্ট ভাৰ্জন এটা হৈ গৈছে ফেণ্টাষ্টিক তাৰপিছত যি হ'ব দেখা যাব আপুনি চাই ল'ব আপুনি এনিথিং যে আপুনি তাৰ পেচনেল পেচনেবল নহয় সেইটো কামৰ ওপৰত বা আপুনি বিৰাট ৰিয়েলি এনজয় কৰে ন আপুনি সেইটো কেৰিয়াৰটো কেতিয়াও আহি নপৰে আৰু কেতিয়াও মই ইভেন পেৰেণ্টছবিলাকো কওঁ প্লিজ ডু নট send us child for career and all these things enjoy kore the game cricket to apni imagine korbo nare it's the beauty of this game apni imagine korbo nare ki ki di diye cricket e na bhabo kichu di diye mo shobok etu ekon let the kids enjoy this game be the try to be the best version of themselves and win matches for country for your state for your clubs
1: hai aru jodi moi apuna khulu je অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যদি আৰু বেটাৰ হয় আপুনি কোৱা ধৰণে যদি খেলুৱৈসকলক আমি নিৰ্বাচিত কৰি তেওঁলোকক এটা প্লেটফৰ্ম দিব পাৰোঁ তেনেহ'লে অসমেও এদিন অসমৰ খেলুৱৈসকলেও এদিন ভাৰতীয় দলত অংশগ্ৰহণ কৰিব পাৰিব তেওঁলোকে ভাৰতৰ হৈ খেলিব পাৰিব
0: প্ৰশ্ন নুঠে নোৱাৰা প্ৰশ্নই নুঠে এতিয়া বৰ্তমান যিখিনি ফেচিলিটিজ আছে এতিয়াও কৈছোঁ মোৰ মৰ্ডাৰ্ণ এনাফ আমি উই এজ কোচেছ আমি ঢুকিব লাগিব প্লেয়াৰবিলাক নিজ জেগা ঠিক আছে আমি কি হৈছোঁ আমি চব জানো দেট ইজ দ্য বিগ প্ৰব্লেম সিহঁতক চব জানিব দে সিহঁতক আনচাৰ্ছ ওলাব দে প্লেয়াৰ্ছক আনচাৰ্ছ ওলাব দে ৱাই আৰ দে ফেইলিং কিয় পাৰা নাই লেট দেম ফাইণ্ড আউট বাট উই এজ কোচেছ আমাক লাগে আমি কোচ হৈছোঁতো এজন প্লেয়াৰক শিকাই আছোঁ কিবা এটা দেখাব লাগিব এনেই থিয় থাকিব নোৱাৰি দেট ইজ ৰং আমি এজ কোচেছ গ্ৰ' হ'ব লাগিব এ চি এ যিমান আছে এজ কোচেছ গ্ৰ' হ'ব লাগিব টাস্ক দিব লাগিব ডিজাইন কৰিব লাগিব সিহঁতৰ কাৰণে ছেশ্যনবিলাক ভাল ছেশ্যন আণ্ডাৰ প্ৰেছাৰ আপুনি চাব আপুনি নেক্সট ফাইভ ইয়াৰ্ছৰ ইণ্টাৰেষ্ট কৰিব
1: খুব ধুনীয়া খুব সুন্দৰ কথা আচলতে আপুনি কৈছে আমাৰ তেনেধৰণৰ খেলুৱৈ আছে আৰু নিশ্চয়কৈ ওলাই আহিব এনেধৰণৰ উদীয়মান ক্ৰীড়াবিদ যিসকলে অসমক ৰাষ্ট্ৰীয় পৰ্যায়তে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই তুলিব আৰু আমিও গৌৰৱ অনুভৱ কৰিম আপোনালোকেও গৌৰৱ অনুভৱ কৰিব এগৰাকী প্ৰশিক্ষক হিচাপে আৰু নিশ্চয় সেয়াও আমি আশা কৰিছোঁ আৰু আপোনাক অশেষ ধন্যবাদ ব্যস্ততাপূৰ্ণ সময় তাৰ মাজতো কিন্তু আজি আপুনি আমাৰ শ্ৰোতাসকলক সময় দিলে ধন্যবাদ শ্ৰোতা ইমান পৰে কথা পাতোঁ আহক অনুষ্ঠানটি শুনিলে আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে অসমৰ এগৰাকী ক্ৰিকেটাৰ লগতে তেখেত এগৰাকী প্ৰশিক্ষক পলাশজ্যোতি দাস ডাঙৰীয়াই অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিলে ৰূপলী বৰাই প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ
2: শ্ৰোতাসকলে কথা পাতোঁ আহক অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী তেজপুৰ।

শ্ৰোতাসকল, এতিয়া আজিৰেণ্টত জন্ম হোৱা অভয়াৰণ্য লোকসকলৰ বিষয়ে কিছু জনাব লৈছোঁ। 1819 চনৰ আজিৰ দিনটোতেই চিলাই মেচিনৰ মাৰ্কিন উদ্ভাৱক এলিয়াছ হাউৰ জন্ম হয়। 1925 চনৰ আজিৰ দিনটোতেই গুৰুদত্ত, প্ৰকৃত নাম বসন্ত কুমাৰ শিৱশংকৰ পাদুকণৰ জন্ম হয়। তেওঁ এগৰাকী ভাৰতীয় বোলছবি জগতৰ বিখ্যাত পৰিচালক, প্ৰযোজক, অভিনেতা, লেখক, নৃত্য পৰিচালক আছিল। 2012 চনত তেওঁক CNNৰ টপ 25 এছিয়ান অভিনেতাৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছিল। গুৰুদত্ত তেওঁৰ শিল্পকৰ্মৰ বাবে যথেষ্ট প্ৰশংসিত হৈছিল। বিশেষকৈ তেওঁৰ ক্লোজ আপ শ্বট, পোহৰ আৰু বিষাদৰ চিত্ৰণৰ ব্যৱহাৰ উল্লেখযোগ্য। তেওঁ মুঠ 8খন হিন্দী ছবি পৰিচালনা কৰিছে। ইয়াৰে কেইখনমানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুৰাগীৰ পৰা বিশেষ সমাদৰ লাভ কৰিছে। ইয়াৰে ভিতৰত আছে প্যাসা। এই ছবিখনে টাইমছ আলোচনীৰ 100খন শ্ৰেষ্ঠ চলচ্চিত্ৰৰ তালিকাত স্থান লাভ কৰিছিল। লগতে কাগজ কে ফুল, চৌধুৰী কা চান্দ আৰু চাহেব বিবি অৰ গোলাম আদি চলচ্চিত্ৰসমূহক হিন্দী চিনেমাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ তালিকাত সঘনাই অন্তৰ্ভুক্ত কৰা হয়। ১৯৩১ চনৰ আজিৰ দিনটোতেই অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনক অচ্যুত লহকৰৰ জন্ম হয়। পৰিভ্ৰমী নাট্যদল যেনে যাত্ৰা, অপেৰা আদিৰ পৰা পৃথক এই ভ্ৰাম্যমান থিয়েটাৰৰ জন্ম দিয়াৰ উপৰিও তেওঁ দীপাৱলী নামে এখন আলোচনী সম্পাদন আৰু প্ৰকাশ কৰি উলিয়াইছিল। এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ উপৰিও তেওঁ নাটক ৰচনা কৰিছিল আৰু ভ্ৰাম্যমানৰ বাবে বিভিন্ন কলা কৌশল আৱিষ্কাৰ কৰিছিল। অতুল চন্দ্ৰ হাজৰিকা বঁটাৰে সন্মানিত তেওঁক মঞ্চ প্ৰভাকৰ বুলিও জনা যায়। নটৰাজ থিয়েটাৰ হৈছে প্ৰথম অসমীয়া ভ্ৰাম্যমান থিয়েটাৰ। বৰপেটা জিলাৰ পাঠশালাত 1963 চনত এই ভ্ৰাম্যমান নাট্যদলটোৰ গঢ় লৈ উঠিছিল। 1959 চনত পাঠশালাত সদানন্দ লহকৰে গঠন কৰা নটৰাজ অপেৰা নামৰ যাত্ৰা দলটোক আদিপথ হিচাপে লৈয়েই অচ্যুত লহকৰে নটৰাজ থিয়েটাৰৰ গঢ় দিছিল। চুইচ টিপি মঞ্চত মাইক, ৰঙানীলা লাইট আদি জ্বলাই অচ্যুত লহকৰে চমক দিয়াৰ চেষ্টা কৰিব ধৰিলে। লগতে শিল্পীসকলক আৰ্থিক সুৰক্ষা দিয়া আৰু নাট্যশিল্পক আধুনিকতা প্ৰদান কৰাৰ বাবে অচ্যুত লহকৰে 1963 চনত নটৰাজ অপেৰাক নতুনত্ব প্ৰদান কৰি নটৰাজ থিয়েটাৰৰ জন্ম দিয়ে। তেওঁ কমল কুমাৰী ৰাষ্ট্ৰীয়

1938 চনৰ আজিৰ দিনতে ভাৰতীয় বোলছবি অভিনেতা সঞ্জীৱ কুমাৰৰ জন্ম হয়। তেওঁ ভাৰতীয় ছবি জগতৰ এজন অন্যতম মহান অভিনেতা। অংগুৰ ছবিত কৰা তেওঁৰ দ্বৈত ভূমিকাৰ বাবে ভাৰতীয় ছবিৰ 100 বছৰীয়া জয়ন্তীত ভাৰতৰ ফৰ্বছ তালিকাত 25ত অন্তৰ্ভুক্ত হৈছে। তেওঁ বহুতো পুৰস্কাৰ লাভ কৰিছে, তাৰে ভিতৰত 2টি ৰাষ্ট্ৰীয় পুৰস্কাৰ অন্তৰ্ভুক্ত। শ্ৰোতাসকল, এতিয়া আজিৰ দিনটোত মৃত্যু হোৱা বৰেণ্য লোকসকলৰ বিষয়ে কিছু জনাব লৈছোঁ। 1856 চনৰ আজিৰ দিনটোতেই ইটালীৰ ৰাসায়ন বিজ্ঞানী এভগ্ৰেডো সংখ্যা বা ধ্ৰুৱকৰ আৱিষ্কাৰক আমেডিও এভগ্ৰেডৰ মৃত্যু হয়। ১৯৬৭ চনৰ আজিৰ দিনটোতেই পাকিস্তানৰ দন্ত চিকিৎসক আৰু জীৱনীকাৰ ফাতিমা জিন্নাহৰ মৃত্যু হয়। পাকিস্তান গঠনত বৰঙণি আগবঢ়োৱা ব্যক্তিসকলৰ মাজত অন্যতম আছিল ফাতিমা জিন্না। তেওঁ আছিল মহম্মদ আলী জিন্নাহৰ কনিষ্ঠ ভগ্নী। তেওঁ 1923 চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা দন্ত চিকিৎসাৰ উপাধি লাভ কৰি তেওঁৰ ভাতৃ মহম্মদ আলী জিন্নাহৰ সহযোগী আৰু উপদেষ্টা হিচাপে কাম কৰে। তেওঁ অখণ্ড ভাৰতৰ ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে মাত মতা নাৰীসকলৰ ভিতৰত আছিল অন্যতম। পাকিস্তানৰ স্বাধীনতাৰ পাছত ফাতিমা জিন্না পাকিস্তান ৱমেন্স এছ'চিয়েশ্যন নামৰ এটা সংগঠন গঠন কৰিছিল, যিটো নতুনকৈ গঠন হোৱা পাকিস্তানত অনুপ্ৰৱেশ কৰা নাৰীসকলৰ পুনৰ বাসনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল।

2002 চনৰ আজিৰ দিনটোতে মহামহোপাধ্যায় বিশ্বনাৰায়ণ শাস্ত্ৰীৰ মৃত্যু হয়। তেওঁ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংস্কৃত পণ্ডিত আৰু প্ৰাক্তন সাংসদ আছিল। তেওঁৰ জন্ম হৈছিল 1918 চনৰ 11 আগষ্টত অসমৰ লখিমপুৰৰ নাৰায়ণপুৰত। বহু বছৰ সাধনা কৰাৰ ফলশ্ৰুতিত তেওঁ সাহিত্য শাস্ত্ৰী, ব্যাকৰণৰ শাস্ত্ৰী, মীমাংসা শাস্ত্ৰী, কাব্যতীৰ্থ, দৰ্শনাচাৰ্য আদি উপাধি লাভ কৰিছিল। শ্ৰোতাসকল, ইমানতে আজিৰ দিনটো অনুষ্ঠানৰ অন্ত পৰিল।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তী ৰাণী ডেকাই। 2017 চনৰ আইন অনুসৰি 2013 আৰু 2021 চনত প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াৰ পৰা বাদ পৰি ৰোৱা শিক্ষকসকলক এককালীন সকাহ প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গুৰু দক্ষিণা নামৰ আঁচনি ৰূপায়ণ কৰিছে আৰু ইয়াৰ বাবে গুৰু দক্ষিণা পৰ্টেলো মুকলি কৰা হৈছে। 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা 6খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হয়। ৰাজ্য চৰকাৰে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে ফেব্ৰুৱাৰীৰ পৰা প্ৰতিৰোধ আৰু চিকিৎসাৰ ব্যৱস্থা ৰূপায়ণ কৰি আছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি এই কথা প্ৰকাশ কৰে। সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আদি মন্ত্ৰী বিমল বৰাই অসমৰ যিসমূহ কুটিৰ শিল্পই ৰাজ্যখনৰ সভ্যতা সংস্কৃতি বিকশাই তুলিছে তাৰ ভিতৰত কাঁহ পিতল শিল্প অন্যতম বুলি প্ৰকাশ কৰে। ৰাজ্যিক সামগ্ৰী আৰু সেৱাকৰ বিভাগে 12 কোটি টকাৰ জি এছ টি ফাঁকিৰ গোচৰত আজি ঋষিকেশ কলিতা নামৰ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে বৰপেটাৰ বাঘবৰ থানাৰ অন্তৰ্গত বিভিন্ন স্থানত অভিযান চলাই আজি 3জন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু পৰৱৰ্তী 2-3টা দিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ ঠাই বিশেষে গাজনি ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণৰ লগতে ধুমুহা অহাৰ সম্ভাৱনা আছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টিং গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো যুৱক যুৱতীসকলৰ অনুষ্ঠান যুৱবাণী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে আকাশবাণী তেজপুৰ। সকলো শ্ৰোতাকে সাদৰ সম্ভাষণ জনাই আজিৰ এই যুৱবাণী অনুষ্ঠানলৈ মই পৰিস্মা দাসে স্বাগতম জনাইছোঁ। প্ৰতিবাৰৰ দৰে এইবাৰো আমি আকাশবাণীৰ বিচিত্ৰ অনুষ্ঠানৰ দিশে আগবাঢ়িছোঁ। আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ নৱপ্ৰজন্মৰ সংগীত শিল্পী ক্ৰমে প্ৰিয়াংশী বৰুৱা, ৰাজশ্ৰী বৰকাকতি, দৰ্শিকা মেচ, কৌৰৱী দাস আৰু ভাৰ্গৱজ্যোতি বৰঠাকুৰক। তোমালোকক আজি এই অনুষ্ঠানলৈ স্বাগতম জনাইছো।
1: ধন্যবাদ।
0: প্ৰথমে তোমালোকৰ পৰিচয়টো জানিব বিচাৰিম।
1: নমস্কাৰ, মোৰ নাম প্ৰিয়াংশী বৰুৱা, মই মাষ্টাৰ্ছ কৰি আছো।
2: নমস্কাৰ, মোৰ নাম শ্ৰী কৌৰৱী দাস, মই এবাৰ দ্বাদশমান শ্ৰেণীত পঢ়ি আছো।
3: নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজেশ্ৰী বৰকাকতি, মই এবাৰ দৰং কলেজত BSc থাৰ্ড ছেমিষ্টাৰ।
4: নমস্কাৰ, মোৰ নাম দৰ্শিকা মেচ, মই এবাৰ ফাৰ্ষ্ট ছেম BSc।
5: নমস্কাৰ, মোৰ নাম শ্ৰী ভাৰ্গৱজ্যোতি বৰঠাকুৰ, মই দৰং কলেজৰ থাৰ্ড ছেমিষ্টাৰৰ এজন ছাত্ৰ।
0: আমি তোমালোকৰ লগত বহুতো কথা পাতিম, কিন্তু তাৰ আগতে তোমালোকে আমাৰ শ্ৰোতাক কোনটো গীত শুনাবা?
3: আমি প্ৰথমে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ দ্বাৰা ৰচিত আজি মন্দিৰৰ দুৱাৰ খোলা গীতটি গাবলৈ চেষ্টা কৰিছোঁ।

0: খুবেই সুন্দৰ। বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আপুৰুগীয়া সৃষ্টিশীল গীতসমূহে এটা যুগকেই জীয়াই ৰাখে। এতিয়া প্ৰিয়াংশী, মই তোমাৰ ওচৰলৈ আহিছোঁ। তোমাৰ পৰা জানিব বিচাৰিম, তোমাক সংগীত জগতত আগবঢ়াই নিবলৈ কোনে অনুপ্ৰেৰণা যোগাইছিল প্ৰথমে?
1: নমস্কাৰ। অনুপ্ৰেৰণা

0: বুলি ক'বলৈ মোৰ মায়েই সৰুৰ পৰাই মোক গানৰ কাৰণে আগবঢ়াই আনিছে। ক্লাছ ওৱানৰ পৰাই মই গাই আহিছোঁ, এতিয়াও গাই আছোঁ। এতিয়া যিহেতু মই মাষ্টাৰ্ছ ঘৰৰ পৰা দূৰত কৰি আছোঁ, সেইকাৰণে গানৰ পৰা অলপমান দূৰত্বটো বাঢ়িছে। এতিয়া এবাৰ ভেকেশ্যনত আকৌ মানে আহিছোঁ ঘৰলৈ, তেতিয়া ছাৰে, প্ৰবীণ ছাৰে ক'লে গানৰ কথা, তো মায়ে তেনেকৈ আগবঢ়াই আনি আছে আৰু মোক।
1: হয় প্ৰিয়াংশী, তুমি এবাৰ শ্ৰোতাক কোনটো গীত শুনাবা?
0: মই এবাৰ জুবিন গাৰ্গৰ জোনাকে কাণে কাণে গানটো গাবলৈ ওলাইছোঁ।

0: জুবিন গাৰ্গদেৱ বৰ্তমান আমাৰ মাজত নাই যদিও তেওঁৰ সৃষ্টিসমূহে জনগণক আপ্লুত কৰি ৰাখিছে। প্ৰিয়াংশী, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এইবাৰ কৰবী, তোমাৰ ওচৰলৈ আহিছোঁ, তুমি এইবাৰ শ্ৰোতাক কোনটো গীত শুনাবা?
1: নমস্কাৰ, মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সৃষ্টিৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ। গীতটিৰ নাম হৈছে মোৰ কবিতাৰ ছন্দ লাগে।

0: ধন্যবাদ।
1: খুব সুন্দৰ, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
0: ধন্যবাদ।
1: এইবাৰ ভাৰ্গৱ জ্যোতি বৰঠাকুৰ, তোমাৰ ওচৰলৈ আহিছোঁ। তোমাৰ পৰা জানিব বিচাৰিম, তুমি যিহেতু তবলা সংগত কৰিছা, গতিকে তুমি কেতিয়াৰ পৰা প্ৰশিক্ষণ লৈ আছা আৰু ইয়াক কেনেদৰে চলাই লৈ গৈছা বৰ্তমানেও?
2: হয়, নমস্কাৰ। মই তবলা আচলতে 10 বছৰৰ ওপৰতে হ'ল বজোৱা। মোৰ গুৰু আচলতে আমাৰ হিৰণ্য শইকীয়া ছাৰ, তেওঁৰ অধ্যয়নতে মই BMUs পাছ কৰিলোঁ আৰু এতিয়া বৰ্তমান মই MUs কৰি আছোঁ তবলা।
1: তুমি আমাৰ শ্ৰোতাক তবলাত সংগত কৰি কি শুনাবা?
2: মই এটি লহৰা প্ৰস্তুত কৰিম।

সংগীত হৈছে মনৰ ভাষা। ই ভাগৰুৱা মনত নতুন প্ৰাণ শক্তিৰ সঞ্চাৰ কৰে। মানুহে নিজৰ অন্তৰৰ গভীৰ আৱেগ, আনন্দ, বেদনা আৰু অনুভৱসমূহ সংগীতৰ জৰিয়তে অতি সহজে প্ৰকাশ কৰিব পাৰে। সংগীতে মানুহক একতাৰ দোলেৰে বান্ধি ৰাখে। প্ৰিয় শ্ৰোতা, আমি আজি অনুষ্ঠান ইমানতে সামৰিব লাগিব। আজিৰ এই অনুষ্ঠানত উপস্থিত থকা সংগীত শিল্পী প্ৰিয়াংশ্ৰী বৰুৱা, ৰাজশ্ৰী বৰকাকতি, দৰ্শিকা মেচ, কৰবী দাস আৰু তবলাত সংগত কৰা ভাৰ্গৱজ্যোতি বৰঠাকুৰ আৰু হিৰণ্যজ্যোতি শইকীয়া, লগতে হাৰমনিয়ামত সহযোগ কৰা শিল্পী প্ৰবীণ নাথ ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইমান সময়ে আকাশবাণী শ্ৰোতাক দিয়াৰ বাবে। প্ৰিয় শ্ৰোতা, এনেকুৱা এটি অনুষ্ঠানৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। আজিৰ অনুষ্ঠানৰ বাণীবন্ধন তথা সম্পাদনা পৰিস্মা দাসৰ, অনুষ্ঠানটি প্ৰযোজনা গৌতম নাথৰ। ধন্যবাদ।

স্থাপন কৰা হৈছে। অদূৰ ভৱিষ্যতে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে পৰ্যায়ক্ৰমে আদৰ্শ বিদ্যালয় স্থাপন কৰা হ'ব। ইয়াৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণৰ যাৱতীয় প্ৰক্ৰিয়াও ইতিমধ্যে আৰম্ভ হৈছে। বিশেষকৈ অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণৰ বাবে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহৰ পৰা অনলাইন পদ্ধতিৰে আবেদন আহ্বান কৰা হৈছিল। সেইমৰ্মে সংশ্লিষ্ট অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহৰ তৰফৰ পৰা নিৰ্দিষ্ট পৰ্টেলত এই পৰ্যন্ত মুঠ 24,318 শিক্ষানুষ্ঠানৰ পৰা আবেদন পোৱা গৈছে। ইয়াৰে 6,163 নিম্ন প্ৰাথমিক বিদ্যালয়, 10,101 উচ্চ প্ৰাথমিক বিদ্যালয়, 5,733 উচ্চ মাধ্যমিক বিদ্যালয়, 1,022 উচ্চতৰ মাধ্যমিক বিদ্যালয়, 201 কনিষ্ঠ মহাবিদ্যালয় আৰু 1,098 অপ্ৰাদেশিকৃত স্নাতক মহাবিদ্যালয়। নিৰ্দিষ্ট পৰ্টেলত উপলভ্য প্ৰতিখন অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ আবেদনৰ পৰীক্ষণ প্ৰক্ৰিয়া অব্যাহত আছে। সংশ্লিষ্ট আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন হোৱা মাত্ৰেই অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণৰ বাবে ৰাজ্য চৰকাৰে উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিব। লগতে পদ প্ৰাদেশিকীকৰণৰ প্ৰক্ৰিয়াৰ আওতাৰ পৰা যিসমূহ শিক্ষক বাদ পৰি ৰব সেইসমূহ শিক্ষকক গুৰুদক্ষিণা শীৰ্ষক অভিলাষী আঁচনিৰ অধীনত এককালীন সাহায্য হিচাপে গুৰুদক্ষিণা প্ৰদান কৰা হ'ব। গুৰুদক্ষিণা আঁচনিৰ অধীনত এই পৰ্যন্ত পদ প্ৰাদেশিকীকৰণৰ আওতাৰ পৰা বাদ পৰা শিক্ষকৰ 15,000 আবেদন পোৱা গৈছে। এই আবেদনসমূহো সঠিকভাৱে নিৰীক্ষণৰ অন্তত পদ প্ৰাদেশিকীকৰণৰ আওতাৰ পৰা বাদ পৰা শিক্ষকসকলক গুৰুদক্ষিণা হিচাপে এককালীন সাহায্য আগবঢ়াব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হোৱা 405 শিক্ষানুষ্ঠানৰ বাবে শীঘ্ৰে বিদ্যালয় শিক্ষা বিভাগে অধ্যক্ষ আৰু উপাধ্যক্ষৰ নতুন পদ সৃষ্টি কৰিব। উন্নীত কৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষকৰ নতুন পদ সৃষ্টি নোহোৱা পৰ্যন্ত পূৰ্বৰ চৰ্ত অনুসৰিয়ে স্নাতকোত্তৰ ডিগ্ৰী থকা সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ স্নাতক শিক্ষকসকলে নিয়মীয়াভাৱে পাঠদান প্ৰক্ৰিয়া অব্যাহত ৰাখিব। AIUDFৰ বিধায়ক মজিবুৰ ৰহমানৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত সদনত এই তথ্য সদৰি কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে এই তথ্য প্ৰকাশ কৰে। তেওঁ কয় যে নতুন চাকৰি সেৱা বিধিৰ আধাৰতে অনাগত দিনত ৰাজ্যত শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'ব। সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উচ্চ মাধ্যমিক বিদ্যালয়ত খালী হৈ থকা প্ৰধান শিক্ষকৰ পদ পূৰণ প্ৰক্ৰিয়া অব্যাহত থকা বুলিও শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে সদনত উল্লেখ কৰে। কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ আন এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰি কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ বিভিন্ন জিলাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ইতিমধ্যে প্ৰধান শিক্ষক পদত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈছে। অৱশ্যে ইয়াৰ পাছতো ৰাজ্যৰ যিসমূহ জিলাৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ চলি আছে সেই জিলাসমূহৰ উচ্চ মাধ্যমিক বিদ্যালয়ত বৰ্তমানে প্ৰধান শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া সাময়িকভাৱে স্থগিত ৰখা হৈছে। শীঘ্ৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা এই সম্পৰ্কত নিৰ্দেশনা আহিব বুলি ধাৰণা কৰা হৈছে। এই প্ৰক্ৰিয়া যদি দীঘলীয়া হয় তেন্তে সংশ্লিষ্ট জিলাসমূহৰ যিবোৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিপৰীতে কোনো গোচৰ নাই সেইসমূহ বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি দিব পাৰি নেকি সেয়া নিৰীক্ষণৰ বাবে বিদ্যালয় শিক্ষা বিভাগক নিৰ্দেশ দিয়া হৈছে। ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত প্ৰয়োজনীয় ছাত্ৰ ছাত্ৰী নথকাৰ বাবে শিক্ষাক্ষেত্ৰ আঁচনিৰ অধীনত বিদ্যালয়সমূহৰ একত্ৰীকৰণ আৰু সংলগ্নকৰণ প্ৰক্ৰিয়া অব্যাহত থকা বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। AIUDFৰ বিধায়ক বদৰুদ্দিন আজমলৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত সদনত এই কথা উল্লেখ কৰি শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় যে 2009 শিক্ষাৰ অধিকাৰ আইন অনুসৰি ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক থকাটো যিদৰে জৰুৰী সেইদৰে শিক্ষক অনুপাতে শিক্ষানুষ্ঠানসমূহত ছাত্ৰ ছাত্ৰী থকাটো সমানেই জৰুৰী। কিন্তু ৰাজ্যত এনে বহুসংখ্যক বিদ্যালয় আছে যিসমূহ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 30 কম। ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা সংগ্ৰহ কৰা তথ্যৰ উদ্ধৃতিৰে তেওঁ লগতে কয় যে বৰ্তমানে উপলভ্য তথ্য অনুসৰি এই মুহূৰ্তত ৰাজ্যৰ 22,189 নিম্ন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 30 কম। একেদৰে 30 কম শিক্ষাৰ্থী থকা উচ্চ প্ৰাথমিক বিদ্যালয় আছে 5,517। ৰাজ্যৰ 3,215 উচ্চ মাধ্যমিক বিদ্যালয় আৰু 32,321 উচ্চতৰ মাধ্যমিক বিদ্যালয়তো ছাত্ৰ ছাত্ৰীৰ সংখ্যা 30 কম। গতিকে ছাত্ৰ ছাত্ৰী নথকা বিদ্যালয়ৰ শিক্ষকক ৰাজকোষৰ পৰা দৰমহা এইধৰণে ছাত্ৰ ছাত্ৰী বিহীনভাৱে চলাই নিয়াটো সম্ভৱ নহয়। সেইবাবে ৰাজ্যৰ কোনবোৰ বিদ্যালয় একত্ৰীকৰণ অথবা সংলগ্নকৰণৰ প্ৰয়োজনীয়তা আছে সেয়া নিৰীক্ষণৰ বাবে বিদ্যালয় শিক্ষা বিভাগক নিৰ্দেশ দিয়া হৈছে। 30 কম ছাত্ৰ ছাত্ৰী থকা সকলো বিদ্যালয় বন্ধ নহয় বুলি স্পষ্ট কৰি তেওঁ লগতে কয় যে ভৌগোলিকভাৱে যিসমূহ বিদ্যালয় থকাটো প্ৰয়োজন সেইসমূহ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাসৰ কাৰণসমূহ প্ৰথমে বিশ্লেষণ কৰা হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত সংশ্লিষ্ট বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব। এই ক্ষেত্ৰত জনপ্ৰতিনিধিসকলৰো তেওঁ সহযোগিতা বিচাৰে। আনহাতে চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰতে গুৱাহাটী মহানগৰবাসীয়ে বিশুদ্ধ খোৱাপানী লাভ কৰাৰ সম্ভাৱনা আছে বুলি বিজেপি বিধায়ক বিজয় গুপ্তাৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত সদনত আজি এই তথ্য সদৰি কৰে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে। গুৱাহাটী জল বৰ্ডৰ জৰিয়তে গুৱাহাটী মহানগৰীত বিশুদ্ধ খোৱাপানী যোগানৰ প্ৰকল্পসমূহৰ নিৰ্মাণ কাৰ্য নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। অসম গৌৰৱ সৰ্থেবাৰী

কাঁহ শিল্পৰে জড়িত শিল্পীসকলক সকাহ দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ইতিমধ্যে 4 বছৰীয়া পৰিকল্পনা গ্ৰহণ কৰিছে। ইয়াৰ বাবে প্ৰয়োজনীয় বাজেট ধাৰ্য কৰাৰ বাবে বিত্ত বিভাগৰ ওচৰত বিভাগীয়ভাৱে প্ৰস্তাৱ দাখিল কৰা হৈছে। সদনত আজি এই তথ্য সদৰি কৰে উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰাই। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 301 নম্বৰ নিয়মৰ অধীনত অগপ বিধায়ক দীপক কুমাৰ দাসে উত্থাপন কৰা এটা বিষয়ৰ উত্তৰত উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই কয় যে ৰাজ্যৰ চহকী কুটীৰ শিল্পসমূহৰ ভিতৰত অন্যতম হৈছে সৰ্থেবাৰী কাঁহ শিল্প। আন্তৰ্জাতিকভাৱে সমাদৰ লাভ কৰা সৰ্থেবাৰী কাঁহ শিল্পৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে 2018-19 বিত্তীয় বৰ্ষত 1 কোটি টকা সাহায্য আগবঢ়োৱা হৈছিল। 2019-20 বিত্তীয় বৰ্ষত কাঁহ শিল্পৰে জড়িত 254 গৰাকী শিল্পীৰ ঋণ পৰিশোধৰ বাবে 4 কোটি 27 লাখ টকা ইতিমধ্যে মোকলাই দিয়া হৈছে। একেদৰে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনত 32 গৰাকী শিল্পীক পৰিচয় পত্ৰ প্ৰদান কৰা হৈছে। এই শিল্পীসকলৰ ভিতৰত 26 গৰাকীয়ে অত্যাধুনিক সঁজুলি লাভ কৰাৰ বিপৰীতে আন 4 গৰাকী শিল্পীয়ে বেংকৰ পৰা 1 লাখ টকাকৈ ঋণ লাভ কৰিবলৈ সক্ষম হৈছে। অনাগত সময়ত আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনতো কাঁহ শিল্পৰে জড়িত শিল্পীসকলক বিশেষ সুবিধা প্ৰদান কৰা হ'ব। সৰ্থেবাৰীত 60 বিঘা ভূমি সামৰি ঔদ্যোগিক আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ইতিমধ্যে পৰিকল্পনা যুগুত কৰা বুলি মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। সদনৰ শূন্যকালীন ঘণ্টাৰ পাছতে জাল নোটৰ সৰবৰাহকাৰীলৈও আজি সদনত আলোচনা হয়। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 54 নম্বৰ নিয়মৰ অধীনত আজি এই স্পৰ্শকাতৰ বিষয়টো সদনৰ দৃষ্টিগোচৰ কৰে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে। দেশৰ অৰ্থনীতি তছনছ কৰিব পৰা জাল নোট সৰবৰাহৰ জড়িত সকলোকে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ বিৰোধী দলপতিগৰাকীয়ে সদনৰ পৰা ৰাজ্য চৰকাৰক আহ্বান জনায়। পাছত জাল নোট সৰবৰাহ চক্ৰৰে জড়িত প্ৰতিজনকে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰ বদ্ধ পৰিকৰ বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই সদনত উল্লেখ কৰে। তেওঁ কয় যে যোৱা 30 জুন আৰু 1 জুলাইত দিছপুৰ আৰক্ষী থানাত পৃথকে পৃথকে ৰুজু কৰা 2টা গোচৰত 5টা অভিযুক্তক জাল নোট সৰবৰাহৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। জাল নোট সৰবৰাহৰে জড়িত থকাৰ অভিযোগত 30 জুনত দিছপুৰ আৰক্ষীয়ে গুৱাহাটী মহানগৰীৰ পৰা উত্তৰ প্ৰদেশৰ অনুজ গুপ্তা, মোহিত শুক্ল আৰু ঋষভ গুপ্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অভিযুক্ত ত্ৰয়ৰ পৰা আৰক্ষীয়ে 13,04,000 ভুৱা ভাৰতীয় মুদ্ৰাও জব্দ কৰে। একেদৰে যোৱা 1 জুলাইত জাল নোট সৰবৰাহেৰে জড়িত থকাৰ অভিযোগতে দিছপুৰ আৰক্ষীয়ে দেৱজিৎ দেউৰী আৰু অজয় বিশ্বকৰ্মাকো গ্ৰেপ্তাৰ কৰে। লগতে অভিযুক্তদ্বয়ৰ পৰা আৰক্ষীয়ে 2,56,000 ভুৱা ভাৰতীয় মুদ্ৰাও জব্দ কৰে। ধৃত অভিযুক্ত কেইজনে আন কেইবাজনো অভিযুক্তৰ নাম উল্লেখ কৰিছে। সেইমৰ্মে আৰক্ষীয়ে সংশ্লিষ্টসকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। অভিযুক্ত কেইজনৰ জিম্মাৰ পৰা জাল নোটসমূহ প্ৰিণ্টাৰত ছপা কৰি প্ৰবঞ্চনা কৰিবলৈ লওঁতে কৰায়ত্ব কৰা হয়। এই ঘটনা কোনো কাৰণতে সহ্য কৰা নহয়। আইনৰ জৰিয়তে সংশ্লিষ্টসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। প্ৰশ্নোত্তৰ ঘণ্টাৰে আজি পুৱা 9:30ৰ লগে লগে সদনৰ কাম কাজ আৰম্ভ হয়। সদনত আজি 9 পুৰণি 5খন বিধেয়ক উত্থাপন হয়। বিধেয়কসমূহ পৃথকে পৃথকে সদনত উত্থাপন কৰে বিভাগীয় মন্ত্ৰীসকলে। লগতে অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 301 নম্বৰ নিয়মৰ অধীনত আন কেইবাটাও বিষয়ৰ ওপৰত সদনত আলোচনা চলে। পাছত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সদনৰ কাম কাজ কাইলৈ পুৱা 9:30লৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। অসম বিধানসভাৰ আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকা শুনিলে। যুগুতাই আগবঢ়ালে জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ে।

মিডিয়াম ৱেভৰ 266 দশমিক 66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ।

শ্ৰোতাসকলে হাসিনা হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ শ্ৰোতাৰ হোৱাটছআপযোগে অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা। মূৰ্চনা অনুষ্ঠানৰ প্ৰথম বাৰ্তাটি পঢ়িব লৈছোঁ। জোনাই মেচাকি চাপৰিৰ ৰাম সিং ৰাভা গাঁৱৰ পৰা বিমল বসুমতাৰীয়ে মূৰ্চনা অনুষ্ঠানত জুবিন গাৰ্গৰ কণ্ঠৰ মায়া মাথো মায়া শীৰ্ষক গীতটি শুনিবৰ বাবে অনুৰোধ কৰি লিখি পঠাইছে। তেওঁ এই গীতটি অনাতাঁৰ মৰম পৰিয়ালৰ সৈতে ৰমেশ পাত্ৰ, অজিত কুমাৰ শৰ্মা, অমল বসুমতাৰী, ফাইকন মুণ্ডা, বিনোদ গগৈ, সন্ধ্যাৰাণী গগৈ, সোণাৰাম লালুং, চন্দ্ৰকান্ত টাইট সকলোলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰিছে। বিমল বসুমতাৰী, আপোনাক ধন্যবাদ জ্ঞাপন কৰি আপোনাৰ অনুৰোধৰ গীতটি শুনাব লৈছোঁ আৰু আমি আশা ৰাখিছোঁ আপুনি এইদৰে আমাৰ মূৰ্চনা অনুষ্ঠান শুনি যাব আৰু মৰম দি যাব।

মূৰ্চনা অনুষ্ঠানৰ আন এটি বাৰ্তা পঢ়িব লৈছোঁ। সংযুক্ত অনাতাঁৰ শ্ৰোতা সংঘ অসমৰ হৈ নিত্যা ভূঞা, ভাৰতী, পূজা, শংকৰজ্যোতি, ৰুণু বৰগোহাঁই, কৰিশ্মা আৰু মানসজ্যোতি কটকীয়াই লিখিছে। নমস্কাৰ, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সমূহ বিষয়ববীয়ালৈ আমাৰ আন্তৰিকতাপূৰ্ণ ওলগ জনাইছোঁ। এই কেন্দ্ৰৰ আমি নিয়মীয়া শ্ৰোতা। শালি খেতিৰ ব্যস্ততাৰ বাবে বহুদিন অনুষ্ঠানত অংশগ্ৰহণ কৰিব পৰা নাছিলোঁ। আমাৰ বাবে সুধাকণ্ঠৰ শংকৰে সিঁচে নামৰ কঠীয়া শীৰ্ষক গীতটি প্ৰচাৰ কৰিবলৈ অনুৰোধ জনালোঁ। আমি আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰি আপোনালোকৰ প্ৰিয় গীতটি শুনাবৰ বাবে লৈছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে এনেদৰে আমাৰ মূৰ্চনা অনুষ্ঠান শুনি যাব আৰু আপোনালোকৰ প্ৰিয় গীতৰ অনুৰোধৰ বাবে আমালৈ বাৰ্তা প্ৰেৰণ কৰি থাকিব।

তিয়ক জগদ্বাৰৰ পৰা ৰুণু বৰগোহাঁয়ে মূৰ্চনা অনুষ্ঠানটিৰ যোগেদি অসমী আইলৈ যাচু প্ৰণাম শীৰ্ষক গীতটি শুনিবৰ বাবে অনুৰোধ কৰি বাৰ্তা প্ৰেৰণ কৰিছে। ৰুণু বৰগোহাঁই বৰা, আপোনাক ধন্যবাদ জ্ঞাপন কৰি আপোনাৰ অনুৰোধৰ গীতটি শুনাবলৈ লৈছোঁ আৰু আশা ৰাখিছোঁ আপুনি এনেদৰে আমাৰ মূৰ্চনা অনুষ্ঠান শুনি যাব আৰু মৰম দি যাব।

মূৰ্চনা অনুষ্ঠানত নগাঁৱৰ হাতীগাঁৱৰ পৰা সোণমণি বৰাই মূৰ্চনা অনুষ্ঠানৰ যোগেদি তেওঁৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ কণ্ঠৰ ৰৈ ৰৈ বিনালে শীৰ্ষক গীতটি শুনিবৰ বাবে অনুৰোধ কৰি বাৰ্তা প্ৰেৰণ কৰিছে। সোণমণি বৰালৈ আমি ধন্যবাদ জ্ঞাপন কৰি তেওঁৰ অনুৰোধৰ গীতটি শুনাব লৈছোঁ আৰু আশা ৰাখিছোঁ আপুনি এনেদৰে মূৰ্চনা অনুষ্ঠান শুনি যাব আৰু আপোনাৰ প্ৰিয় গীতৰ বাবে অনুৰোধ কৰি আমালৈ বাৰ্তা প্ৰেৰণ কৰি থাকিব।

মূৰ্চনা অনুষ্ঠানৰ শেষৰ বাৰ্তাটি পঢ়াব লৈছোঁ। তেজপুৰৰ পৰ্বতীয়াৰ পৰা ৰিকিমণি দত্তই মূৰ্চনা অনুষ্ঠানত অনাৰী বোলছবিৰ উদিত নাৰায়ণৰ কণ্ঠৰ ফুলচা চেহেৰা তেৰা শীৰ্ষক গীতটি শুনিবৰ বাবে অনুৰোধ কৰি বাৰ্তা প্ৰেৰণ কৰিছে। ৰিকিমণি দত্ত, আপোনালৈ ধন্যবাদ জ্ঞাপন কৰি আপোনাৰ অনুৰোধৰ গীতটি শুনাব লৈছোঁ আৰু আশা ৰাখিছোঁ আপুনি এনেদৰে আমাৰ মূৰ্চনা অনুষ্ঠান শুনি যাব।

আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। এই অনুষ্ঠানত পোনপ্ৰথমে শুনাব লৈছোঁ শ্ৰী 420 বোলছবিৰ মান্না দে আৰু লতা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে হিন্দী বুলুচবীৰ গীত অনুষ্ঠান শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজি অধিৱেশনৰ অন্ত পৰিল। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্তব্যত আছিল নিৰঞ্জন বড়ো, প্ৰমোদ চন্দ্ৰ টাই, ট্ৰেন্সমিটাৰৰ দায়িত্বত আছিল সমীৰ নাৰ্জাৰী, পৰিবহণৰ দায়িত্বত আছে নয়ন দৈমাৰী। কাইলৈ 5:25 এই একে মিটাৰ আৰু বেণ্ডত আমাৰ বিয়লিৰ অধিৱেশনৰ পুনৰ মুকলি কৰা হ'ব। এই প্ৰতিশ্ৰুতিৰে প্ৰসাৰণ সহযোগী মল্লিকা দত্তৰ সৈতে মল্পনা শইকীয়াই আজিৰ অধিৱেশনৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।